সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 15 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 9 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 30 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 40 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অনামিকা বৰদলৈ বৰুৱা আৰু গীতালী ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা, বিশ্বদেৱ স্বৰ্গীয়াৰী।

আৰু অমলেশ কলিতা। ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু আশিফ আহমেদ। এফ এম ট্ৰান্সমিটাৰত পপি চন্দ আৰু ষ্টুডিঅ'ত আছো মই বিনীতা ডেকা। এতিয়া আগবঢ়োৱা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে মিতালী কলিতাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, অঞ্জলি দাসৰ কণ্ঠৰ লোকগীত, অনুপ শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠৰ চন্দ্ৰধৰ বৰুৱা ৰচিত ভক্তিমূলক গীত, মতিউৰ ৰহমান আৰু লগৰীয়াসকলে গোৱা চিয়া গীত আৰু শাশ্বতী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজনেৰে

0: Meanwhile, Special Operation Group SOG of the Jammu and Kashmir Police and National Security Guard NSG conducted a joint counter-terror mock drill at the historic Raghunath Mandir in Jammu yesterday ahead of the Amarnath Yatra. The exercise simulated a high-risk terrorist attack scenario, testing the response capabilities of security agencies through rapid intervention, area domination, hostage rescue, casualty evacuation and coordinated operations. And that is the end of this news bulletin.
1: Medium over Sariko Ekharo Dohomic Pasmeter, Hat Hundris Kilohertz Aru, FM Bendor, Echo Egg Dohomic Soy Megahertz, Ea Agahmani Guahatir Mahabahu, Mukutamala.
2: ভাৰতবৰ্ষত আধুনিক জীৱনাদৰ্শৰ বাটকটীয়া, আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ, সমাজ গঠন আৰু জ্ঞানান্বেষণত বৈপ্লৱিক পৰিৱৰ্তন সাধোতা ৰামমোহন ৰায়ে লৰ্ড আৰ্মহাৰ্ষ্টলৈ দিয়া এখন ঐতিহাসিক পত্ৰত লিখিছিল, আমাৰ দৃঢ় বিশ্বাস আছিল যে শিক্ষাক্ষেত্ৰত যি অৰ্থ ধাৰ্য কৰা হৈছিল তাৰে ইউৰোপৰ সুশিক্ষিত আৰু প্ৰতিভাৱান ব্যক্তিক নিযুক্তি দি ভাৰতবাসীক গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰতত্ত্ব আৰু অন্যান্য জ্ঞান বিজ্ঞানৰ বিষয়ত শিক্ষা দিয়াত খৰচ কৰা হ'ব। যিহেতুকে এইবোৰ বিষয়ত শিক্ষা লাভ কৰিয়েই আজিৰ ইউৰোপীয় জাতিসমূহে সৰ্বসাধাৰণ মানৱ সমাজতকৈ অধিক গভীৰ আৰু সম্পূৰ্ণতৰ সাফল্য লাভ কৰিছে। কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰে এতিয়া সংস্কৃত স্কুল খুলি হিন্দু পণ্ডিতৰ হতুৱাই সেই শিক্ষা দিব খুজিছে যি শিক্ষা ভাৰতবৰ্ষত প্ৰচলিত হৈয়ে আছে। ব্ৰিটিছ জাতিক যদি প্ৰকৃত জ্ঞানৰ পৰা আঁতৰ কৰি ৰখাটো উদ্দেশ্য হলহেঁতেন, তেন্তে বেকনৰ দৰ্শনে অজ্ঞতা চিৰস্থায়ী কৰিব খোজা মধ্যযুগীয় স্কুল মেনবোৰৰ শিক্ষাৰ ঠাই নললেহেঁতেন। সেই একে কাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়ে উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰতত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি

0: 1824 চনত লর্ড আমহার্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
1: আজিৰ মুকুতামালা ৰাজা ৰামমোহন ৰায়ৰ ৰচনাৰ পৰা লোৱা হল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বুলু মেধিৰ কণ্ঠৰ লোকগীত।

0: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
0: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
0: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সবক সাদৰ আমন্ত্ৰণ জনালোঁ।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ ভজন।

পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ ভজনকীৰ্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল 2026 সম্পৰ্কে এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিব কুলদীপ ভাগৱতী, সিদ্ধাৰ্থ শংকৰ ডেকা আৰু তৌহিদ আলী তালুকদাৰে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 সুৰৰ শৰাই, শিল্পী সুৱাগমণি মহন্ত, সুৰ সংৰচনা দীপক কুমাৰ শৰ্মাৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ।

দিনৰ 12:30 বজাত আইডৰ বুলনিৰ লাইভ ফোন ইন অনুষ্ঠানৰ বিষয়, মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। অতিথি ডাক্তৰ দীপ্তিৰেখা শৰ্মা। অনুষ্ঠানটিৰ আগ ধৰিব জোনালী বৰুৱাই। দিনৰ 1:30 বজাত সুৰ সমলয়, পৰিচালনা হায়দৰ আলীৰ। বিয়লি 5:20 চাহগছৰ মাজে মাজে অনুষ্ঠানত কলিয়াবৰ সাংস্কৃতিক সংঘই পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানৰ খেতি আৰু খেতিয়ক শিতানত ধ্ৰুৱজ্যোতি শইকীয়া আৰু তপন দত্ত বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়া, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 বজাত ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 বজাত গীতিমালিকা, আজিৰ শিল্পী মিহিৰ বৰদলৈ, সংগীতা বৰঠাকুৰ, পুলক বেনাৰ্জী, ইৰা তহবিলদাৰ আৰু দিলীপ কুমাৰ শৰ্মা। 9:15 জিলাৰ ৰেহৰূপ,

9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 জীৱন সুৰভি। এই অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক তথা লেখক হেমপ্ৰসাদ বৰা, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত শুনিবলৈ পাব গীতেৰে কথাৰে। আগবঢ়াব কৰিশ্মা পূজাৰীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ 5ম খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 11:10 আৰু 7:45 সুদীপ্ত দত্তৰ কণ্ঠৰ আধুনিক গীত। 1:20 প্ৰাসংগিক। 1:50 বুলু মেধিৰ কণ্ঠৰ লোকগীত। 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

বিয়লি 5:55 আৰু সন্ধিয়া 7:05 বৃন্দগান, সন্ধিয়া 6:40 নবনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন, 7:20 আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সুৰত ভৱানীবালা ৰাভাৰ কণ্ঠৰ ৰাভা গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু,

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আকাশবাণী গুৱাহাটী
3: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
0: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
3: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
0: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
3: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
0: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।

0: উপজা দিনৰ সুবাস।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
2: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস। প্ৰতি বছৰে 30 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ দিনা মানুহৰ গ্ৰহাণু সম্পৰ্কে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে এই দিৱস বিশ্বজুৰি পালন কৰা হয়। প্ৰধানকৈ মঙল আৰু বৃহস্পতিৰ গ্ৰহৰ কক্ষপথৰ ভিতৰত থাকি সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা 100 কিলোমিটাৰ অথবা তাতকৈ কম ব্যাসৰ পস্তৰময় পিণ্ডসমূহকে গ্ৰহাণু বা ক্ষুদ্ৰ গ্ৰহ বোলা হয়। দুয়োটা নামেই সালসলনিকৈ ব্যৱহাৰ কৰা হয় যদিও সাধাৰণতে এইবোৰৰ ভৌতিক ধৰ্ম অধ্যয়ন কৰা বিজ্ঞানীসকলে গ্ৰহাণু শব্দটো বিশেষভাবে ব্যৱহাৰ কৰে। 20 শতিকাৰ শেষলৈকে এনে 7ৰো অধিক গ্ৰহাণু আৱিষ্কাৰ হৈছিল। 1801 চনৰ 1 জানুৱাৰীত গিউছেপ পিয়াজিয়ে ইটালীৰ পাৰ্লেমো নামে ঠাইৰ পৰা প্ৰথমটো গ্ৰহাণু আৱিষ্কাৰ কৰিছিল। যদিও তেওঁ প্ৰথমে ইয়াক এটা ধুমকেতু বুলি ভাবিছিল, পাছত দেখিলে যে ই মঙল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ মাজত থাকি গ্ৰহবোৰৰ দৰে কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে, পাছতেই আকাশৰ পৰা অদৃশ্য হৈ পৰে। আনহাতে 1766 চনত জাৰ্মান জ্যোতিৰ্বিজ্ঞানী ইয়োহান ডি টেটিয়াছে আৰু সহযোগী ইয়োহান ই বোডে সূৰ্যৰ পৰা গ্ৰহসমূহৰ দূৰত্ব নিৰ্ণয় কৰাৰ এটা নিয়ম প্ৰস্তাৱ কৰে আৰু 1881 চনত ইংৰাজ জ্যোতিৰ্বিজ্ঞানী উইলিয়াম হাৰ্চেলে ইউৰেনাছ গ্ৰহ আৱিষ্কাৰৰ ক্ষেত্ৰত এই পদ্ধতিৰ শুদ্ধতা প্ৰমাণ কৰে। এই নিয়ম অনুসৰি মঙল আৰু বৃহস্পতি গ্ৰহৰ মাজত আৰু এটা গ্ৰহ থাকিব লাগে আৰু বহু বিজ্ঞানী ভাবিছিল যে পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটোৱেই সেই হেৰুৱা গ্ৰহটো। 1801 চনত জাৰ্মান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিথ গৌছে গ্ৰহসমূহৰ কক্ষপথ গণনা কৰাৰ এটা নতুন পদ্ধতি উদ্ভাৱন কৰে আৰু এই পদ্ধতি প্ৰয়োগ কৰি জাৰ্মান জ্যোতিৰ্বিজ্ঞানী ফ্ৰান্স ফন জাখে 1802 চনৰ 1 জানুৱাৰীত পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটো পুনৰ আৱিষ্কাৰ কৰে। এই গ্ৰহাণুটোৰ নাম ৰখা হয় চিৰিজ। ইয়াৰ পাছৰ 6 বছৰমানৰ ভিতৰত আৰু 3টা গ্ৰহাণু ক্ৰমে পালাছ, জুনো আৰু ভেষ্টা আৱিষ্কাৰ হয়। ফলত আগৰ হেৰুৱা গ্ৰহৰ প্ৰকল্পটোৰ সমগ্ৰ এটা সমস্যাৰ সৃষ্টি হয়। অৱশ্যে এই আৱিষ্কাৰে গ্ৰহাণুবোৰ একেটা গ্ৰহৰে ভাগি যোৱা অংশ বুলি নতুন তত্ত্ব উত্থাপিত হোৱাত ই সহায় কৰে। পৰৱৰ্তী কালত 1845 চনত জ্যোতিৰ্বিজ্ঞানী কাৰ্লচ এল হেংকে 5ম গ্ৰহাণু এষ্ট্ৰিয়া আৱিষ্কাৰ কৰে। এনেদৰে 1864 চনলৈ 88টা গ্ৰহাণু আৱিষ্কাৰ হয়। 1891 চনলৈ এই সংখ্যা 322লৈ বৃদ্ধি পায় আৰু সেই বছৰতে জাৰ্মান জ্যোতিৰ্বিজ্ঞানী মেক্স উলফে গ্ৰহাণু আৱিষ্কাৰৰ বাবে আলোকচিত্ৰ পদ্ধতি উদ্ভাৱন কৰে। ইয়ে গ্ৰহাণু আৱিষ্কাৰৰ হাৰ বহু পৰিমাণে বৃদ্ধি কৰে। এই পদ্ধতিৰে আৱিষ্কাৰ কৰা প্ৰথম গ্ৰহাণুটো হ'ল 323 ক্ৰমাংকৰ ব্ৰুচিয়া। এনেদৰে 19 শতিকাৰ শেষলৈকে আৱিষ্কাৰ হোৱা গ্ৰহাণুৰ সংখ্যা প্ৰায় 450লৈ বৃদ্ধি পায় আৰু বিগত শতিকাৰ শেষলৈকে এই সংখ্যা 7000 অতিক্ৰম কৰে। গ্ৰহাণুৰ সংখ্যা যথেষ্ট বেছি হোৱাৰ বাবে গ্ৰহাণুবোৰৰ নামৰ লগতে একোটা ক্ৰমাংকও সংযোগ কৰা হয়। গ্ৰহাণুসমূহৰ কক্ষপথ শুদ্ধভাৱে নিৰ্ণয় কৰাৰ পাছত এই ক্ৰমাংকসমূহ সংযোগ কৰা হয়। উদাহৰণস্বৰূপে চিৰিজৰ আনুষ্ঠানিক নাম হৈছে চিৰিজ 1, পালাছৰ নাম হৈছে পালাছ 2 ইত্যাদি। এতিয়ালৈকে 5000ৰো ওপৰ সংখ্যক গ্ৰহাণুক ক্ৰমাংক প্ৰদান কৰা হৈছে। এই গ্ৰহাণুক ক্ৰমাংক দিয়াৰ লগে লগে ইয়াৰ আৱিষ্কাৰকক গ্ৰহাণুটোৰ এটা নাম দিবলৈ অনুমতি প্ৰদান কৰা হয়। বৰ্তমানে অৱশ্যে এনেবোৰ বাছনি কৰাৰ নাম অনুমোদনৰ বাবে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থালৈ প্ৰেৰণ কৰা হয়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যোগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে

0: 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মনজিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। চৰকাৰে পেট্ৰল আৰু ডিজেলৰ বিক্ৰীৰ লগতে বিতৰণৰ অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ পূবৰ ৰাজ্য

মহা ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কালি টেলিফোনযোগে বাৰ্তালাপ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ পূবত উপস্থিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ব্ৰাজিলে জাপানক 2-1 পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। এয়াৰ মাৰ্শাল তৰুণ চৌধুৰী, লেফটেনেণ্ট জেনেৰেল নীৰজ পানচয়, লেফটেনেণ্ট জেনেৰেল বিকাশ ৰোহিল্লা, লেফটেনেণ্ট জেনেৰেল হৰবিন্দৰ সিং ভদ্ৰা আৰু লেফটেনেণ্ট জেনেৰেল মহিন্দৰ পাল সিঙক অতি বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। চৰকাৰে পেট্ৰল আৰু ডিজেলৰ বিক্ৰীৰ লগতে বিতৰণৰ অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কয় যে অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ খুচুৰা বিপণীসমূহত এই অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ'ব। বিবৃতিটোত লগতে কোৱা হৈছে যে পশ্চিম এছিয়াৰ সংকটৰ সময়ত উদ্ভৱ হোৱা সমস্যাসমূহৰ বাবে যোৱা 12 জুনৰ পৰা চৰকাৰে অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বৰ্তমান দেশত পেট্ৰল ডিজেলৰ যোগান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। উত্তৰ পূবৰ ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কালি টেলিফোনযোগে বাৰ্তালাপ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী শ্ৰী শ্বাহক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। উল্লেখযোগ্য যে অসমৰ ধেমাজি জিলাৰ 4টা ৰাজহ চক্ৰৰ 69খন গাঁৱৰ 16,000ৰো অধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে প্ৰকাশ কৰিছে। জোনাইৰ চিলে আৰু জোনাইনৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। অৰুণাচল প্ৰদেশৰ 12খন জিলাত বানৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ৰাজ্যখনত ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। সমাগত 5 দিনত উত্তৰ পূৰ্বাঞ্চল, পশ্চিমবংগৰ কোনো কোনো অঞ্চল আৰু ছিক্কিমত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি ভাৰতীয় বতৰ বিজ্ঞানে এইবুলি প্ৰকাশ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ পূব ভ্ৰমণ কৰিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত বানে অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ শস্য, গাঁও আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব আৰু অধিক সহায় আৰু হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ পাছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষিপথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ বুজ ল'ব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ ফলপ্ৰসূতাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিসকলৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰুদ্ধাৰৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
পশ্চিমবঙ্গ চৰকাৰে ৰাজ্যখনত উমৈহতীয়া

0: দেৱানী বিধি ইউ চি চি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বিধানসভাত ঘোষণা কৰা অনুসৰি অহা 2 জুলাইত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কেবিনেট বৈঠকত বিধেয়কখনৰ খচৰাৰ প্ৰস্তাৱ দাখিল কৰা হ'ব। গুজৰাট, উত্তৰাখণ্ড আৰু অসমৰ আৰ্হি অনুসৰণ কৰি উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা দেশাইৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সমিতিখনে বিবাহ, বিবাহ বিচ্ছেদকে ধৰি মুঠ 9টা বিষয়ৰ ওপৰত অধ্যয়ন কৰিব আৰু 4 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অৱশ্যে তেওঁ স্পষ্ট কৰি দিছে যে অনুসূচিত জনজাতি, আদিবাসী, কুৰ্মী আৰু প্ৰাচীন খিলঞ্জীয়া সম্প্ৰদায়ক এই আইনৰ পৰিসৰৰ বাহিৰত ৰখা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে আজি অন্ধ্ৰপ্ৰদেশত উপস্থিত হ'ব। ৰাজ্যখনৰ ভিজিয়া নাগাৰামত আজি কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। কাইলৈ তেওঁ অনন্তপুৰামত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ চলচ্চিত্ৰ উদ্যোগক উন্নীত কৰাৰ লক্ষ্যৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অধ্যক্ষতাত নতুন দিল্লীত কালি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ প্ৰসূন যোশীৰ অধ্যক্ষতাত এটা উচ্চ পৰ্যায়ৰ অধ্যয়ন গোট গঠন কৰা হৈছে। এই গোটটোৱে দেশৰ চিনেমা উদ্যোগৰ সুযোগ আৰু প্ৰত্যাহ্বানসমূহ অধ্যয়ন কৰিব। মন্ত্ৰালয়ে ৰাজ্যসমূহে গ্ৰহণ কৰাৰ বাবে আৰ্হি ৰাজ্যিক চিনেমা নিয়মাৱলীও প্ৰস্তুত কৰিছে। ৰাজ্য চৰকাৰসমূহক এই নিয়মাৱলী গ্ৰহণ কৰিবলৈ আহান জনোৱা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানে চলোৱা এয়াৰ ষ্ট্ৰাইকত শিশু আৰু মহিলাসহ বহু সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পাছত ভাৰতে পাকিস্তানক কঠোৰ ভাষাৰে গৰিহণা দিছে। এটা বিবৃতিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে পাকিস্তানৰ আফগানিস্তানৰ সাৰ্বভৌমত্বৰ ওপৰত চলোৱা এই আক্ৰমণে আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই আনিছে। এই আক্ৰমণৰ জৰিয়তে পাকিস্তানৰ আভ্যন্তৰীণ ব্যৰ্থতা প্ৰতিফলিত হৈছে বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতে আফগানিস্তানৰ নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। এই বিবৃতিৰ জৰিয়তে ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি পুনৰ অদম্য সমৰ্থন প্ৰকাশ কৰিছে। আছাম ৰাইফলছে মণিপুৰত নিচামুক্তি ভাৰত অভিযান আৰু পালছ পলিঅ' প্ৰতিষেধক অভিযানৰ অধীনত ৰাজ্যখনৰ বিভিন্ন স্থানত ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। কালি কাকচিং জিলাৰ চোৰাত 3টা ড্ৰাগছ বিৰোধী সংস্থাৰ সহযোগত অভিযান চলোৱা হয়। ছাত্ৰ ছাত্ৰীসহ শতাধিক ব্যক্তি এই কাৰ্যসূচীত উপস্থিত থাকে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশেষজ্ঞসকলে ড্ৰাগছৰ ব্যৱহাৰৰ ফলত হ'ব পৰা মানসিক আৰু আৰ্থসামাজিক পৰিণতি সম্পৰ্কে আলোকপাত কৰে। অহা 3 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া 57-দিনীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ পূৰ্বে নিৰাপত্তা সংস্থাসমূহে পঞ্জাৱৰ পৰা জম্মু কাশ্মীৰলৈ যাত্ৰা পথছোৱাত প্ৰস্তুতি অব্যাহত ৰাখিছে। সহস্ৰাধিক তীৰ্থযাত্ৰীৰ যাত্ৰা নিৰাপদ আৰু সুচল কৰিবলৈ মক ড্ৰিলৰ আয়োজন কৰা হৈছে। প্ৰথম গোটৰ তীৰ্থযাত্ৰীসকল জম্মু কাশ্মীৰত উপস্থিত হ'বলৈ আৰম্ভ কৰিছে। জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ, শিবিৰ আৰু হিমালয়ৰ অমৰনাথ মন্দিৰলৈ যোৱা পথছোৱাত নিৰাপত্তা বাহিনীসমূহে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। ফিফা বিশ্বকাপত যোৱা নিশা আমেৰিকাৰ টেক্সাছৰ হিউষ্টন ষ্টেডিয়ামত অনুষ্ঠিত 32 ৰাউণ্ডৰ এখন খেলত 5 বাৰৰ বিশ্বকাপ চেম্পিয়ন ব্ৰাজিলে জাপানক 2-1 গ'লত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধত খেলপথাৰত প্ৰৱেশ কৰি ব্ৰাজিলৰ হৈ গেব্ৰিয়েল মাৰ্টিনেলীয়ে ষ্টপেজ টাইমৰ 6ষ্ঠ মিনিটত বিজয়ী গলটো দিয়ে। ইয়াৰ পিছত ব্ৰাজিলে অহা দেওবাৰে নিউ জাৰ্চিৰ ইষ্ট ৰাডাৰফৰ্ডত 16 ৰাউণ্ডৰ এখন খেলত আইভৰি কোষ্ট বা নৰৱেৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত পেনাল্টিত 4-1 গ'লৰ ব্যৱধানত পেৰাগুৱে জাৰ্মানীক পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি লছ এঞ্জেলছ ষ্টেডিয়ামত 32 ৰাউণ্ডৰ আন এখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 1-0 গ'লত জয়লাভ কৰি সহায়োজক কানাডাই 16 ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। চৰকাৰে পেট্ৰল আৰু ডিজেলৰ বিক্ৰীৰ লগতে বিতৰণৰ অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূবত উপস্থিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ব্ৰাজিলে জাপানক 2-1 গ'লত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ, আজি আহাৰ মাহৰ 15 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 30 জুন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:38:02 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:15:13।

চৰ্দাৰ বল্লভ ভাই পেটেলে কৈছিল, যি জীৱনৰ সুখ আৰু দুখ দুয়োটাকে হৰ্ষমনেৰে গ্ৰহণ কৰিব জানে তেওঁহে জীৱনৰ সকলো সৌন্দৰ্য উপভোগ কৰিব পাৰে।

0: প্ৰিয় শ্ৰোতা, অসমীয়া কবি তথা সাহিত্যিক অমূল্য বৰুৱাৰ আজি উপজা দিন। বিৱৰ্তনৰ পথেৰে অমূল্য বৰুৱাই অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল, সেয়েহে তেওঁক কালান্তৰৰ কবি বুলি অভিহিত কৰা হৈছিল। অমূল্য বৰুৱাই ছাত্ৰ অৱস্থাতে অসমীয়া কাব্য জগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। গতানুগতিকতাক আঁতৰাই থৈ নতুন বিষয়বস্তুৰ অৱতাৰণাৰে লিখা অমূল্য বৰুৱাই কাব্য জগতত এক আলোড়নৰ সৃষ্টি কৰিছিল। অমূল্য বৰুৱাৰ জন্ম হৈছিল 1922 চনৰ 30 জুন তাৰিখে যোৰহাটৰ এটা মধ্যবিত্ত পৰিয়ালত। দেউতাক প্ৰমোদ বৰুৱা গড়কাপ্তানী বিভাগৰ এগৰাকী কৰ্মচাৰী আছিল আৰু মাকৰ নাম আছিল ৰেৱতী বৰুৱা। তেওঁ হাইস্কুলীয়া শিক্ষা যোৰহাটতে লাভ কৰিছিল। তেওঁক পঢ়োৱা শিক্ষকসকলৰ ভিতৰত আছিল ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত, জহিৰুদ্দিন আহমেদ, লক্ষ্মীনাথ ফুকন, তাৰানাথ বৰপূজাৰী আদি। এখেতসকলৰ অনুপ্ৰেৰণাত আৰু বন্ধুবৰ্গৰ লগতে সাহিত্য চৰ্চা কৰিবলৈ উৎসাহিত হৈছিল। সহপাঠি হিচাপে পাইছিল ৰাজেন হাজৰিকা, জ্যোতিনাৰায়ণ শৰ্মা, পদুম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আব্দুছ ছাত্তাৰ, নলিন বৰুৱা, পদ্ম বৰকটকী, ভদ্ৰেশ্বৰ হাজৰিকা আদি পৰৱৰ্তী কালৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত নাম উজ্বলোৱা ব্যক্তিসকলক। 1945 চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ কলিকতাত ইংৰাজী বিষয়ৰ MA আৰু আইন পঢ়িবলৈ লয়। 1939 চনত অমূল্য বৰুৱাই কলিকতাৰ পৰা প্ৰকাশিত আবাহন আলোচনীত কবিতা লিখিছিল। দ্বিতীয় মহাসমৰৰ সময়তো তেওঁ আৰু তেওঁৰ লগৰীয়াসকলে সাহিত্য সংস্কৃতি চৰ্চা কৰিবলৈ এৰা নাছিল। তেওঁ সম্পাদক হৈ ৰৌদালী সভা নামৰ আলোচনী এখন উলিয়াই তাত যোগসূত্ৰ নামৰ এটি বিপ্লৱী কবিতা লিখিছিল। কলেজত পঢ়ি থকা অৱস্থাতে অমূল্য বৰুৱাই কলেজ আলোচনীৰ ইংৰাজী বিভাগটোৰ সম্পাদনাৰ দায়িত্ব লৈ মকেৰী অফ চিভিলাইজেশ্যন নামৰ এটি বিপ্লৱী হবৰ কবিতা লিখে। পাছত বোম্বাইৰ পৰা প্ৰকাশিত ত্ৰিবেণী নামৰ ইংৰাজী আলোচনীত এই কবিতাটো প্ৰকাশিত হৈছিল। সেই সময়ৰ আন আন অসমীয়া কবিসকলৰ দৰে অমূল্য বৰুৱায়ো ৰোমান্টিক কবিতাৰেই লেখক জীৱনৰ সূত্ৰপাত কৰিছিল। পাছলৈ দ্বিতীয় মহাসমৰৰ বিভীষিকা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ ব্যাপকতা, ৰুছ দেশৰ সমাজবাদ আৰু বিশেষকৈ মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱে তেওঁক বাস্তৱমুখী আৰু প্ৰগতিবাদী কবিতা ৰচনাত ইন্ধন যোগাইছিল। পাছলৈ তেখেতে নিষ্পেষিত নিপীড়িত মানুহৰ বাবে হাতত কলম তুলি ললে। দুৰন্ত মানৱতাবাদী আৰু সমাজ পৰিৱৰ্তনৰ ভাৱেৰে তেখেতে জয়ন্তী আলোচনীৰ পাতত অসমীয়া কবিতালৈ আধুনিকতাৰ ঢল বোৱাই আনিছিল। সৰ্বহাৰাৰ দুখ আৰু মানৱ জীৱনৰ ছবি প্ৰতিফলিত হোৱা কুকুৰ, বিপ্লৱী, আন্ধাৰৰ হাহাকাৰ, মুক্তিগান, ভাৰতীয় মুক্তি স্বপ্ন, সিহঁত তেতিয়া জীৱ, আজিৰ বিহু আদি প্ৰগতিশীল কবিতাবোৰ আছিল তেখেতৰ প্ৰতিভাৰ অন্যতম স্বাক্ষৰ। মৰণোত্তৰভাৱে প্ৰকাশ পোৱা অচিনা তেখেতৰ একমাত্ৰ কবিতা পুথি।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

এগৰাকী ভাৰতীয় ৰসায়ন বিজ্ঞানী চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও চমুকৈ চি এন আৰ ৰাওৰ আজি উপজা দিন। চি এন আৰ ৰাও হৈছে ৰাষ্ট্ৰীয় গৱেষণা অধ্যাপক, লিনাছ পাউলিং গৱেষণা অধ্যাপক, লগতে বাংগালোৰৰ জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ সন্মানীয় সভাপতি আছিল। 2005 চনত অধ্যাপক ৰাওক প্ৰধানমন্ত্ৰী বৈজ্ঞানিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ লগতে তেওঁ হৈছে আন্তঃৰাষ্ট্ৰীয় বস্তু বিজ্ঞান গৱেষণা কেন্দ্ৰৰ সঞ্চালক। অধ্যাপক ৰাও এগৰাকী কঠিন অৱস্থা আৰু বস্তু বিজ্ঞানৰ ক্ষেত্ৰৰ বিশ্বৰ অগ্ৰণী ৰসায়ন বিজ্ঞানীসকলৰ ভিতৰত অন্যতম। তেওঁ 5 দশকতকৈও অধিক কাল ধৰি এই ক্ষেত্ৰৰ গৱেষণালৈ উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে। সংক্ৰমণ মেটেল অক্সাইডৰ গৱেষণাত তেওঁৰ বৈজ্ঞানিক অৱদানে বহু মৌলিক প্ৰক্ৰিয়াৰ বুজাৰ ক্ষেত্ৰত বাট দেখুওৱাৰ লগতে পদাৰ্থৰ ৰাসায়নিক গঠন আৰু বস্তুগত বা ভৌতিক ধৰ্মসমূহৰ মাজৰ সম্পৰ্কৰ অধ্যয়নৰ ক্ষেত্ৰতো তেখেতে প্ৰভূত বৰঙণি যোগাইছে। অধ্যাপক ৰাও দ্বিমাত্ৰিক অক্সাইড পদাৰ্থ যেনে Na2CuO4 সংশ্লেষণৰ বাটকটীয়াসকলৰ অন্যতম। সংযুক্তিগতভাৱে নিয়ন্ত্ৰিত ধাতু অপৰিবাহী সংক্ৰমণৰ পদ্ধতিগত অধ্যয়নৰ ক্ষেত্ৰলৈও তেওঁৰ বৈজ্ঞানিক অৱদান আছে। তেওঁ 1500তকৈও অধিক গৱেষণা পত্ৰ লিখাৰ উপৰিও 42খন বিজ্ঞান গ্ৰন্থ প্ৰণয়ন আৰু সম্পাদনা কৰিছে। অধ্যাপক ৰাও 1951 চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক আৰু তাৰ 2 বছৰৰ পাছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1958 চনত তেওঁ পাৰডিউ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। কঠিন অৱস্থাৰ ৰসায়ন আৰু মেটেৰিয়েল বিজ্ঞানৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ভাৰত বিজ্ঞান পুৰস্কাৰ 2004 চনত পোনপ্ৰথমবাৰৰ বাবে অধ্যাপক ৰাওক প্ৰদান কৰা হৈছিল। তেওঁ ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী আৰু পদ্মবিভূষণ আৰু কৰ্ণাটকৰ ৰাজ্যিক চৰকাৰৰ দ্বাৰা কৰ্ণাটক ৰত্ন সন্মানেৰেও বিভূষিত হৈছে।

0: যোগাসন শিতানত আমাৰ সৈতে যোগ প্ৰশিক্ষক হিমালয় শৰ্মা।
1: উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ হৈছে আন এবিধ বিপদজনক জীৱনশৈলীজনিত ৰোগ। তেজ পৰিবাহী নলিকাবোৰৰ মাজত কলেষ্ট্ৰল জমা হৈ ৰক্ত পৰিবহণত যেতিয়া বাধাৰ সৃষ্টি হয় তেতিয়া হৃদযন্ত্ৰটোৱে অধিক ক্ষিপ্ৰতাৰে কাম কৰিবলগীয়া হোৱা যিটো অৱস্থা, সেই অৱস্থাটোকে আমি সহজ ভাষাত উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ বুলি কওঁ। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত প্ৰাণায়াম অনুশীলনে আমাক যথেষ্ট পৰিমাণে সহায় কৰে। প্ৰাণায়াম মানে হৈছে উশাহ নিশাহৰ ব্যায়াম বা ব্ৰিদিং এক্সাৰচাইজ। এই ৰোগ নিৰাময়ৰ বাবে বিভিন্ন প্ৰকাৰৰ প্ৰাণায়াম আছে যদিও তাৰ ভিতৰত এটি ফলপ্ৰসূ প্ৰাণায়াম হৈছে অনুলোম বিলোম প্ৰাণায়াম বা নাড়ী শুদ্ধি প্ৰাণায়াম। এই প্ৰাণায়াম অনুশীলনৰ বাবে বিছনা বা মজিয়াত ভৰি কোচাই বহি ল'ব লাগে। যিসকল ব্যক্তি তলত বহিব নোৱাৰে বা ভৰি কোচাই বহিব নোৱাৰে তেওঁলোকে চকী বা টোলত বহি প্ৰাণায়ামটো কৰিব পাৰিব। বাওঁহাতখন আঁঠুৰ ওপৰত খোলাকৈ ৰাখিব, সোঁহাতৰ তৰ্জনী আৰু মধ্যমা আঙুলি দুটা হাতৰ তলত লগাই দিব, অনামিকা কনিষ্ঠা আঙুলি একেলগ কৰি ৰাখিব, হাতখন নাকৰ ওচৰলৈ উঠাই আনি বুঢ়া আঙুলিৰে সোঁফালৰ নাকটো সামান্য হেঁচি বন্ধ কৰিব, বাওনাকেৰে দীঘলীয়াকৈ উশাহ ল'ব, উশাহ লোৱা সম্পূৰ্ণ হোৱাৰ লগে লগে অনামিকা কনিষ্ঠা আঙুলিৰে বাওনাকটো বন্ধ কৰি সোঁনাকেৰে দীঘলীয়াকৈ নিশাহ এৰি দিব, পুনৰ সোঁনাকেৰে উশাহ ল'ব, বাওনাকেৰে এৰি দিব। এইটো কোৱা হয় অল্টাৰনেট ব্ৰিডিং, যিটো নাকেৰে নিশাহ এৰি দিয়ে পুনৰ সেই নাকেৰে উশাহ ল'বৰ কাৰণে চেষ্টা কৰিব। এই অৱস্থিতিটো প্ৰথম অৱস্থাত 2-3 মিনিট সময় অব্যাহত ৰাখিব। পিছলৈ যেতিয়া ভালদৰে অভ্যস্ত হ'ব তেতিয়া 5 মিনিট পৰ্যন্ত এই প্ৰাণায়ামটো অনুশীলন কৰিব পাৰি। এই প্ৰাণায়ামটো অনুশীলনৰ জৰিয়তে উচ্চ ৰক্তচাপজনিত সমস্যা নিবাৰণ কৰাৰ উপৰিও যিসকল ব্যক্তি বহুমূত্ৰ বা ডায়েবেটিছ ৰোগত ভুগি আছে, চাইনাইটিছ, ব্ৰংকাইটিছ, লেৰিঞ্জাইটিছ, ফেৰিঞ্জাইটিছ, এষ্টমা বা হাঁপানী ৰোগ যিসকলৰ আছে, হাইপাৰথাইৰয়ডিজম, স্নায়ুবিক ৰোগ, যিসকল ব্যক্তিৰ ইনচমনিয়া বা ৰাতি টোপনি নোহোৱাৰ ৰোগ আছে, যিসকল ব্যক্তিৰ লাহে লাহে তেওঁলোকৰ মেমৰি লছ হ'বলৈ আৰম্ভ কৰিছে, নিয়মিতভাৱে যদি এই প্ৰাণায়ামটো অনুশীলন কৰে তেওঁলোকে যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হ'ব।

0: আৰু কাৰ্গিলৰ যুদ্ধত নিজৰ জীৱনৰ আহুতি দিছিল ভাৰতৰ বহুকেইগৰাকী বীৰপুত্ৰই। আৰু ইয়াৰে অন্যতম এগৰাকী বীৰপুত্ৰ হৈছে অসম সন্তান কেপ্টেইন জিন্তু গগৈ, যাৰ বাবে তেওঁক মৰণোত্তৰভাৱে প্ৰদান কৰা হয় বীৰ চক্ৰ সন্মান। কাৰ্গিলৰ যুদ্ধত এগৰাকী দুৰ্দান্ত সাহসী সৈনিকৰ পৰিচয় দি কেপ্টেইন জিন্তু গগৈয়ে শত্ৰুপক্ষৰ নিৰন্তৰ গুলীবৰ্ষণৰ মাজতো নিজৰ দলটোক বাতালিক ছেক্টৰত থকা লক্ষ্যস্থান কালাপাথৰ অঞ্চললৈ আগুৱাই লৈ গৈছিল। 1999 চনৰ 30 জুন তাৰিখৰ সেই অভিযানতে বীৰ অসম সন্তান কেপ্টেইন জিন্তু গগৈয়ে প্ৰতিপক্ষৰ কেইবাগৰাকীও সেনাক হত্যা কৰে আৰু তাৰ পিছতে শত্ৰুপক্ষৰ দ্বাৰা গুলীবিদ্ধ হৈ দেশৰ হকে প্ৰাণ আহুতি দিয়ে বীৰ সৈনিকগৰাকীয়ে। 1995 চনৰ 18 এপ্ৰিল তাৰিখে কোচবিহাৰত থকা ভাৰতীয় সেনাৰ গাৰোৱাল ৰাইফলছৰ 17th বেটেলিয়নত যোগদান কৰা জিন্তু গগৈৰ সৰুৰে পৰাই আছিল এটাই হাবিয়াস, সেয়া হল ভাৰতীয় সেনাত ভৰ্তি হৈ দেশমাতৃক সেৱা কৰা। এই অনুপ্ৰেৰণা তেওঁ লাভ কৰিছিল নিজৰ পিতৃ তথা প্ৰাক্তন বায়ুসেনা বিষয়া থগিৰাম গগৈৰ পৰা। কেৱল সেনা বাহিনীত ভৰ্তি হোৱাই নহয়, বীৰ শ্বহীদ গৰাকীৰ একান্ত ইচ্ছা আছিল শত্ৰুৰ সৈতে মুখামুখিৰ যুদ্ধত অৱতীৰ্ণ হোৱা, যি তেওঁৰ দুৰ্দান্ত আত্মবল আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰে। মৃত্যুৰ পূৰ্বে বীৰ শ্বহীদ গৰাকীয়ে জীৱনৰ অন্তিমটো অভিযানত শত্ৰুপক্ষ সম্বন্ধীয় বহুবোৰ তথ্য যুগুতাবলৈ সক্ষম হৈছিল, যাৰ ফলত ভাৰতীয় সেনাই কালাপাথৰ অঞ্চলত শত্ৰুমুক্ত কৰিবৰ বাবে উচিত কৌশল প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল। নিজৰ জীৱন ত্যাগ কৰি অসম মাতৃক গৌৰৱান্বিত কৰা এনে এগৰাকী বীৰ সৈনিকলৈ আমি জনাইছো শ্ৰদ্ধাঞ্জলি। ইতিহাসৰ পাতলুটিয়ালৈ আমি পাওঁ, ব্ৰিটিছ বিৰোধী চাওতাল বিদ্ৰোহ আৰম্ভ হৈছিল 1855 চনৰ আজিৰ তাৰিখত। শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ সনথ জয়সূৰ্যৰ জন্ম হৈছিল 1969 চনৰ আজিৰ তাৰিখত। আমেৰিকান বক্সিং খেলুৱৈ মাইক টাইছনৰ জন্ম হৈছিল 1966 চনৰ আজিৰ তাৰিখত। মাৰ্কিন সাঁতোৰবিদ আৰু অলিম্পিকত 23টা স্বৰ্ণপদক বিজয়ী মাইকেল ফেল্পছৰ জন্ম হৈছিল 1985 চনৰ আজিৰ তাৰিখত। ব্ৰিটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য দাদাভাই নৌৰজীৰ মৃত্যু হৈছিল 1917 চনৰ আজিৰ তাৰিখত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ মাজলৈ। ছিচেলত প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰৱাসী ভাৰতীয়সকলে বিশ্বজুৰি ভাৰতৰ সংস্কৃতিৰ প্ৰমূল্যক তুলি ধৰি আহিছে বুলি মত প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ। ছিচেলত উন্নয়নমূলক প্ৰকল্পৰ বাবে 1250 কোটিৰ চুক্তি সম্পন্ন। আহাৰৰ বানত ৰাজ্যৰ 7 জিলাত বন্যাৰ্তৰ হাহাকাৰ, জোনাইত বানৰ শোচনীয় পৰিস্থিতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ টেলিফোন কৰি বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লু বৰুৱাৰ কঠোৰ সকিয়নিৰ পাছতো মৰিগত চলি আছে অৰ্ধশতাধিক অবৈধ কাঠফলা কল। আগন্তুক বৰ্ষত কৃষি বিভাগে ৰাজ্যত 5 লাখ লিচুপুলি ৰোপণ কৰিব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। এইবাৰ আহিছোঁ সম্পাদকীয় পৃষ্ঠালৈ। প্ৰচণ্ড তাপ প্ৰবাহৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনীতিতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে আজিৰ সম্পাদকীয়। ইৰাণে সামৰিক যুদ্ধৰ দৰে ফুটবলৰ যুদ্ধতো সাহস আৰু দৃঢ়তা বজাই ৰাখি বিশ্বৰ ক্ৰীড়াপ্ৰেমীক আপ্লুত কৰি ৰাখিবলৈ সক্ষম হোৱা কথাটো প্ৰকাশ কৰি আমাৰ সম্পাদকীয় প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। শাৰীৰিক সুস্থতা এখন দেশৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ বুলি আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। আমাৰ অসমৰ সম্পাদকীয়ত আছে শিক্ষা আৰু স্বাস্থ্যৰ উন্নতি হ'লেহে চৰকাৰ এখনৰ প্ৰকৃত সফলতা প্ৰতিফলিত হয়। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবলত প্ৰথমবাৰলৈ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে কানাডাই। মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত 4টা সোণৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়ালে জগদীশ ভঁৰালীয়ে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈয়ে অনুষ্ঠান ইয়াতে

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: মোৰ সংগীত যাত্ৰা
2: আৰম্ভ কৰিছো। চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।

অভিনেত্ৰীগৰাকী কোন আপুনি নিশ্চয় ধৰিব পাৰিছে। হয়, ইলা কাকতি। সঁচাকৈ এই অভিনেত্ৰীগৰাকীক দৰ্শকে ভাল পাইছিল অথবা তেওঁ ভাল পোৱা আদায় কৰি ল'ব পাৰিছিল। গীতটি আছিল জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ কণ্ঠৰ ধৰ্মকাই ছবিৰ। 1977 চনত মুক্তিপ্ৰাপ্ত ভৱেন দাস পৰিচালিত এই কলা বগা ছবিখনৰ নায়ক নায়িকা আছিল বিজু ফুকন আৰু ইলা কাকতি। সংগীত আছিল জয়ন্ত হাজৰিকাৰ। মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ সাধক ভোলা কাকতিৰ নাতিনী আছিল ইলা কাকতি। সৰুৰে পৰা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা ইলা কাকতি কম বয়সতে সত্ৰীয়া নৃত্যত পাৰদৰ্শী হৈ উঠিছিল। ভূপেন

হাজৰিকাৰ সৈতে ককাক ভোলা কাকতিৰ আছিল মধুৰ সম্পৰ্ক। 1969 চনত ভূপেন হাজৰিকাৰ চিনেমা চিকমিক বিজুলীয়ে মুক্তি লাভ কৰিছিল। এই ছবিখনৰ সত্ৰীয় নৃত্য সন্নিৱিষ্ট এটি গীতৰ দৃশ্যাংশত ইলা কাকতিয়ে অভিনয় কৰাৰ সুযোগ পাইছিল। চিনেমা জগতত সেয়া আছিল ইলা কাকতিৰ প্ৰথম খোজ। সেই গীতটিত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰীয়ে।

নীলা কাকতিয়ে নায়িকা হিচাপে অভিনয় কৰা প্ৰথমখন চিনেমা আছিল দীবন বৰুৱা পৰিচালিত যোগ বিয়োগ। 1971 চনৰ এই চিনেমাখনত নীলা কাকতিয়ে গাঁৱৰ এগৰাকী সহজ সৰল

যুৱতী জয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। মেখেলা চাদৰ পৰিহিতা সহজ সৰল গাঁৱৰ যুৱতীৰ ৰূপত তেওঁ সুন্দৰকৈ খাপ খাই পৰিছিল। তাৰোপৰি ৰমেন বৰুৱাই সংগীতেৰে সজোৱা যোগ বিয়োগ ছবিখনৰ দীপেন বৰুৱা আৰু পাহাৰী শইকীয়াৰ কণ্ঠৰ গীতবোৰ আছিল অতি জনপ্ৰিয়, যাৰ বাবে ইলাকাকতি দৰ্শকৰ ওচৰ চাপি যোৱাত বেছ সহায়ক হৈ পৰিছিল।

নীলাকাকতিৰ হাঁহিটিত আছিল সাধাৰণ অসমীয়া নাৰীৰ কমনীয়তা আৰু সেই চিৰপৰিচিত মিঠা হাঁহিটোৰ বাবেই সকলো শ্ৰেণীৰ দৰ্শকৰ মাজত তেওঁ জনপ্ৰিয় হৈ পৰিছিল। লগতে আছিল অভিনয় দক্ষতা। অতুল বৰদলৈ পৰিচালিত বনৰীয়া ফুল চিনেমাখনত নীলাকাকতিয়ে এগৰাকী পাহাৰীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল। জয়ন্ত হাজৰিকা সংগীত সমৃদ্ধ বনৰীয়া ফুল ছবিখনৰ গীতকেইটিয়ে কেৱল অসমীয়া ছবিৰেই নহয় অসমীয়া সংগীতৰ ভঁৰালো চহকী কৰিছিল।

1974 চনত মুক্তি পোৱা দেউতি বৰুৱাই পৰিচালনা কৰা চিনেমা বৃষ্টিত বিষ্ণু খাৰঘৰীয়াৰ বায়েকৰ চৰিত্ৰত অভিনয় কৰিছিল ইলা কাকতিয়ে। এইখিনিতে জনাব খুজিছো, এই ছবিখনৰ যোগেদি বিষ্ণু খাৰঘৰীয়াই চিনেমা জগতত অভিনয়ৰ পাতনি মেলিছিল। ইলা কাকতিয়ে ৰোমান্টিক নায়িকাৰ পৰা বায়েক, নবৌৱেক, মাতৃৰ চৰিত্ৰলৈকে অভিনয় কৰিছে। যিকোনো চৰিত্ৰতেই ইলা কাকতিয়ে বেছ দক্ষতাৰে প্ৰাণ দিব পাৰিছিল। শেহতীয়াকৈ 2001 চনৰ অশোক কুমাৰ বিষয়াৰ আই লাভ ইউ নামৰ চিনেমাখনত তেওঁ আইতাকৰ চৰিত্ৰটো অভিনয় কৰিছিল।

1980 চনৰ নিব বৰুৱাই পৰিচালনা কৰা আজলি নবু প্ৰথম অসমীয়া ইষ্টমেন কালাৰ ছবি। বাংলা ছবি ভাঙাগড়াৰ অসমীয়া সংস্কৰণ আছিল আজলি নবু। এই ছবিৰ নামভূমিকাত অভিনয় কৰিছিল ইলা কাকতিয়ে। বনৰীয়া ফুলত ইলা কাকতি আছিল ৰোমান্টিক নায়িকা, তেওঁৰ বিপৰীতে নায়ক আছিল বিজু ফুকন। আজলি নবুত বিজু ফুকন আছিল তেওঁৰ ডেউৰেক। ৰমেন বৰুৱা সংগীত সমৃদ্ধ এই চিনেমাখনৰ গীত গীতি গাইছিল দীপেন বৰুৱা আৰু ৰুণজুন ফুকনে। গীত কেইটি অতি জনপ্ৰিয় যদিও ইলা কাকতিৰ ওঠত এটিও গীত নাছিল, কিন্তু ইলা কাকতি আৰু আজলি নবৌ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।

ইলা কাকতিৰ স্বামী প্ৰশান্ত হাজৰিকাও আছিল এগৰাকী অভিনেতা। ইলা কাকতিয়ে ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। স্বামীৰ সৈতে এখন আগশাৰীৰ থিয়েটাৰ প্ৰযোজনাৰ গুৰুদায়িত্বও তেওঁ বহন কৰিছিল। 1953 চনত জন্মগ্ৰহণ কৰা ইলা কাকতিৰ মৃত্যু হয় 2003 চনত। অভিনয় জগতত 34 বছৰ খুব বেছি সময় নহয়, কিন্তু এই সময়ছোৱাৰ সীমিত অসমীয়া ছবিৰ কেইবাটিও ভিন্ন আৰু বিশেষ চৰিত্ৰত সু অভিনয় কৰি ইলা কাকতি দৰ্শকৰ মনৰ মাজত বহি ৰ'ল চিৰকালৰ।

0: ৰূপালী লহৰ শুনিলে। আজিৰ অনুষ্ঠানৰ কথাংশৰ ৰচনা আছিল মৃন্ময় শৰ্মাৰ, প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয় জানি লওক, সতৰ্ক হওক।
6: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
7: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
6: পিছে এনে যত্ন ক'ত পালি?
7: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
6: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
7: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: অঁ, সঁচাকৈ বৰ ভাল কথা,
7: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: যিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে। তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোক নিজেই দি দিম।
5: RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
8: বাই গাৰ্লছ, কোন ফালে গৈছা? শুনা নাই? নো শ্বেয়াৰিং।
5: RBI কয় জানি লওক, সতৰ্ক হওক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
9: এয়া আকাশবাণী গুৱাহাটী, ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। আহাৰৰ প্ৰথমটো বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে।

সাতখন জিলাৰ চৈধ্যটা ৰাজহ চক্ৰৰ 257খন গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজিৰ জোনাই, চিচিবৰ গাঁও, গোগামুখ আৰু ধেমাজি ৰাজহ চক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লুহিতপুৰ দেউৰী, বেৰাবেংগুলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। চিমেণ্টৰ বাঢ়নী পানীয়ে নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মূৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্ট

0: পইণ্টত চিজি নদীৰ সুত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বৰ্ণাঢ্যসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়।
1: বহুত বেছি দুৰ্যোগ হৈছিল, পানীৰে উপচি পৰিছিল, বহু গাঁও ডুবি গৈছিল। সেই ঠাইত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি সুশান্ত বৰগোহাঁই, আমাৰ এম পি প্ৰধান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জীৱন গৈ ডাঙৰীয়া, আমি সকলোখিনি আজি আহিলো। আহি গোটেই পৰিস্থিতিৰো বুজ ললো, মানুহৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লগা হৈছে, আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীৰ লগতে ৱাটাৰ ৰিচোৰ্চৰ চিফ ইঞ্জিনিয়াৰকে ধৰি সকলো বিষয়া আহিছে। গতিকে তেখেতসকলেও য'ত খহনীয়া হৈছে, য'ত অন্যান্যখিনি মাথাৰি ভাগিছে বা বেয়া হৈছে, এটাইখিনি চাই পেলাই এছেছ কৰা হৈছে যাতে আমি অতি সোনকালে কামখিনি কৰিব পাৰোঁ। আৰু যিসকল লোকে আজি ঘৰ বাৰী ভাগি পৰিছে বা অন্যান্য যিখিনি ক্ষয় ক্ষতি হৈছে, অতি সোনকালে আমি ক্ষয় ক্ষতিৰ ব্যৱস্থা কৰি আমি চেষ্টা কৰিম এক মাহমানৰ ভিতৰতে তেখেতসকলক আমি যাতে যিখিনি প্ৰাপ্য সেইখিনি দিব পাৰোঁ।
0: বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ 15খন গাঁও প্লাৱিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ বাবে জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, খৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিঙৰ কৃষকসকলৰ সৈতে কালি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক আৰু উদ্যোগ বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। বৈঠকত আলু খেতিৰ প্ৰস্তুতি, জলসিঞ্চনৰ ব্যৱস্থা আৰু কৃষকসকলক লাভৱান কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ পোষকতা কৰা হয়। মন্ত্ৰী শ্ৰীবৰাই অঞ্চলটোৰ মাটিৰ উপযোগী বিভিন্ন শস্যৰ খেতিৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত কৃষিখণ্ডৰ ইতিবাচক পৰিৱৰ্তন সম্ভৱ হৈছে। কৃষকক আত্মনিৰ্ভৰশীল আৰু লাভৱান কৰি তোলাৰ বাবে চৰকাৰে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নগাঁও জিলাৰ একাংশ ব্যক্তিগত বিদ্যালয়ৰ পঞ্জীয়ন আৰু সেৱাৰ কোড আবণ্টনৰ ক্ষেত্ৰত হোৱা অনিয়মৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কালি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব কৃষ্ণা বৰুৱাই নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মুকুল কুমাৰ নাথৰ সৈতে আলোচনাত মিলিত হয়। নথি পত্ৰ পৰীক্ষাৰ লগতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ মুৰববীৰ সৈতে আলোচনাৰ পাছতহে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব পৰা যাব বুলি সচিবগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই মুকেশ কুমাৰ বল। মুখ্য সমাচাৰ। केंद्र सरकार ने पहली जुलाई से पेट्रोल और डीजल की बिक्री और वितरण पर लगे अस्थायी प्रतिबंध हटाए। पश्चिम बंगाल के मुख्यमंत्री शुभेंदु अधिकारी ने कहा, राज्य में समान नागरिक संहिता लागू की जाएगी। सूचना और प्रसारण मंत्रालय ने भारतीय फिल्म उद्योग को बढ़ावा देने के लिए महत्वपूर्ण निर्णयों की घोषणा की। दिल्ली सरकार ने इलेक्ट्रिक वाहन नीति को मंजूरी दी। 30 लाख रुपए तक की कारों को सड़क कर और पंजीकरण शुल्क से छूट दी। भारत ने अफगानिस्तान के रिहायशी इलाकों में पाकिस्तान के हवाई हमलों की कड़ी निंदा की। हमलों में 36 नागरिकों की मौत और 163 अन्य घायल। अमेरिका और ईरान हुरमुज जलडमरू मध्य पर जारी विवाद को सुलझाने के लिए आज कतर की राजधानी दोहा में वार्ता करेंगे। और फीफा फुटबॉल विश्व कप में ब्राजील ने जापान को 2-1 से हराकर राउंड ऑफ 16 में प्रवेश किया। अब समाचार

0: মিহিৰ বৰদলৈৰ কণ্ঠৰ হেমন্ত গোস্বামী ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকাৰ এইবাৰৰ শিল্পী সংগীতা বৰঠাকুৰ, গীতৰ কথা আৰু প্ৰযোজনা ছৈয়দ সাদুল্লাৰ।

0: সৈয়দ সাদুল্লাহৰ কথাৰে সংগীতা পাঠকৰ কণ্ঠৰ গীতটি শুনিলে।
1: হৰি, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মোৰ এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কীৰ্তিকমল ভূঞাৰ কথাৰে পুলক বেনাৰ্জীৰ কণ্ঠৰ গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: এয়া আছিল কীৰ্তিকমল ভূঞাৰ কথাৰে পুলক বেনাৰ্জীৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক ইৰা তহবিলদাৰৰ কণ্ঠৰ গীত, গীতিকাৰ কেশৱ মহন্ত, প্ৰযোজনা খগেন মহন্তৰ।

ইৰা তহবিলদাৰৰ কণ্ঠত কেশৱ মহন্ত ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ শেষত শুনোৱা হওক নগেন বৰাৰ ৰচনাৰে দিলীপ কুমাৰ শৰ্মাৰ কণ্ঠৰ গীত।

0: গল্প লিখা, গ্ৰন্থ লিখা এয়া কৰিছিলোঁ। আৰু যথেষ্ট এতিয়া স্বীকাৰ কৰে যে আপোনালোকে সেই কলমটো ল'বলৈ নিশিকোৱাহেঁতেন কি যেতিয়া মোৰ জীৱনত লিখাই নহ'লেহেঁতেন, এতিয়া সেই কথাটো শুনিলে ভাল লাগে।
1: হয় নিশ্চয়, আপুনি মানে সৃষ্টিশীল কামত উৎসাহিত
0: কৰিছিলোঁ এই আটাইকেইখন গাঁৱৰ ভিতৰত। আৰু তাকে কোনো পিছৰখিনিয়েও সমিতিসমূহ অনুসৰণ কৰিছিল, লক্ষ্য কৰিছিলোঁ।
1: এতিয়া বৰ্তমান আপুনি কিহৰ লগত জড়িত হৈ আছে?
0: এতিয়াতো গাঁৱৰ যিবিলাক অনুষ্ঠান, সাহিত্য সভাৰ অনুষ্ঠান, সেইটো প্ৰতি সপ্তাহত কিছুমান সন্ধ্যা অনুষ্ঠান থাকে, সেইসকলে মই গৈ থাকোঁ। তাৰপিছতে সংঘৰ লগত জড়িত থাকোঁ, সভা সমিতিবিলাক, যিবিলাক বিশেষকৈ সাহিত্য সম্পৰ্কীয় যিবিলাক আলোচনা চক্ৰবিলাক হয়, সেইসকল কেতিয়াবা বক্তব্য চক্তব্য দিবলৈ মাতে, মাতে প্ৰকাশ কৰোঁ আৰু যিখিনি অধ্যয়ন কৰি যিটো পাওঁ।
1: আপুনি একেবাৰে সক্ৰিয়ভাৱে সামাজিক জীৱনটো জীয়াই আছে, কাম কৰি আছে। আৰু ধৰক এই জীৱনৰ সুদীৰ্ঘ জীৱনৰ অনুভৱটো কওকচোন শ্ৰোতাই জানি ভাল পাব। এই যে ৰাইজৰ মাজতে থাকিলে, সদায় বিলাই দিলে, শিক্ষাও বিলাই দিলে, আগবঢ়াই দিছে সকলোকে, ধৰক
0: মই খুব আনন্দ পাওঁ। হয় মানে এটা কথা, মই মানে বেদত এটা কথা পাইছিলোঁ মানে কি চাৰি প্ৰকাৰৰ সুখ আছে বুলি কয় দেই। সেই বস্তুটো পাইছিলোঁ যে এটা হ'ল ব্ৰহ্ম সুখ, মানে ঈশ্বৰক প্ৰাৰ্থনা কৰি সুখ পায়। কোনোবাই পায় দেৱ সুখ, কোনোবাই আকৌ গৃহস্থিক নিজৰ ঘৰখনত পৰিচৰ্যা কৰিয়ে সুখ পায়, কোনোবাই আকৌ নহয় সেৱা কৰি সুখ পায়। সেৱা মানে কিন্তু যিটো নিস্বাৰ্থভাৱে কাৰোবাক যদি সহায় কৰিবলৈ পায় তেওঁ বা আনন্দ পায়। গতিকে সেই সেৱাটো বোলে আটাইতকৈ উত্তম সুখ, যিটো যিটো সুখ কাৰোবাক বিলাই দি পেলাই ভাল পায়। যিকোনো এটা শব্দ কৰি পেলাই যদি মই কাৰোবাক উপকৃত কৰিব পাৰোঁ, তেতিয়াহ'লে মোৰ আনন্দ লাগে, তেওঁৰো উপকাৰ হয়। তেনেকুৱা কিছুমান ভাৱ কিছুমান সদায় থাকে, কাৰোবাক উপকাৰ কৰি ভাল পাওঁ।
1: কাৰণ কিয়নো আমাৰ এই জীৱন সুৰভি যিটো অনুষ্ঠান, তাৰ উদ্দেশ্য এইটো, আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতা সেই সুৰভিটো আমি বিলাই দিব খোজোঁ। আপোনাৰ জীৱনৰ এই সুৰভি আমি তাকেই বিচাৰিছোঁ যে আনক সহায় কৰি যদি সন্তুষ্টি পোৱা যায়। খুব ভাল কথা কৈছে। মই আপোনাৰ কিতাপৰ তালিকাখন চাইছিলোঁ, ইয়াত 13খন কিতাপ আপুনি লিখিছে, তাৰ ভিতৰত 10 নম্বৰ আপোনাৰ এখন বৰ আমোদজনক লাগিছে মোৰ নামটো শুনি, সৰু সৰু মানুহৰ সৰু সৰু চিন্তা
0: লিখিছিলোঁ।
1: এই কিতাপখনৰ কথা কওকচোন।
0: সেইবোৰ মানে কিছুমান একদম কোনোবাই মোৰ কথাবিলাক হয়তো গুৰুত্ব নিদিব, কাৰণ হয়তো সেইটো সেইটো কথা একেবাৰে সৰু কথা, নগণ্য। মই ভাবোঁ যে সেইকাৰণে মই এটা নিৰ্কিন মানুহ, মোৰ কথাবিলাক সৰু, গতিকে সেই সৰু সৰু মানুহৰ কথাখিনি কৈছোঁ, কাৰোবাৰ যদি উপকাৰ হয় যদি হওকচোন। মই সৰুৱে সৰুৱে ভাল পাওঁ,
1: এই সৰু সৰু কথাবিলাকতে আনন্দ থাকে,
0: আনন্দ থাকে। সৰু সৰু কথাবিলাক, কাৰণ ভুলবিলাক ভাঙি দিলোঁ, যিহেতু ভুল এনেকুৱা হয় ভুল কৰিছিলোঁ, আৰু নিজৰ ভুলটো কৈ ভাল পাওঁ, খুব ভাল পাওঁ। ঢেৰ ভুল কৰিছোঁ, এতিয়া বোলে লাজ লাগি যায় নিজৰ জীৱনৰ আগৰ ভুলবিলাক। মই যি বহুত ভুল কৰিছোঁ সেই ভুলবিলাক মই এতিয়া কৈ দিওঁ, কৰিলে কাৰোবাৰ উপকাৰ হয় যদি হওক, আৰু আনে নকৰক
1: নকৰক, তেনেকুৱা কাম,
0: সেই তেনেকুৱা কাম
1: মানুহ মাত্ৰেই ভুল হয়,
0: ভুল হয়,
1: সেইটো স্বীকাৰ কৰাটো ডাঙৰ
0: কথা।
1: হয়, খুব সুন্দৰ কথা আপোনাৰ জীৱনৰ এই বাণী। আপুনি সদায় আনক সহায়ৰ কথাটো কৈছে, বিলাহী দিয়াৰ কথা কৈছে, আৰু ইমান সৃষ্টিশীল কামত লাগি আছে। আৰু প্ৰায় আজি অনুষ্ঠানৰ মানে যি নিৰ্ধাৰিত সময় শেষ হ'বৰ হৈছে, গতিকে ধৰক আপোনাৰ কলে এখন কিতাপৰ কাম আপুনি গোটাই থৈছে, আৰু কিবা পৰিকল্পনা তেনেকৈ ভাবি থকা কাম? আপুনি ধৰক অলপ ব্যতিক্ৰমী কাম ভাবি থাকে, মোৰ তেনেকুৱা হৈছে কৰিছেও, এই জিৰণি চৰাৰ কথাতেই কৈছে, তেনেকুৱা কিবা আৰু ভাবি থকা পৰিকল্পনা?
0: হয় হয়, মোৰ মানে কি আৰু এটা ভাৱ, এতিয়া বয়সে হয়তো নোকোৱা সাহ কৰিব নোৱাৰিম, মোৰ এই বৃদ্ধ মানুহৰ অৱস্থাবিলাক বৰ বেয়া, দেখি পেলাই বৰ দুখ লাগে। কাৰোবাৰ কিবা দুৰ্ভাগ্যক্ৰমে কোনোবা পৰিয়ালত দেউতাকৰ বা মাকৰ অৱস্থা, বাকীবিলাক মানুহ মৃত্যু হৈ যোৱাৰ কাৰণে অবাঞ্চিতভাৱে কিছুমান দুখ আহে। কাৰোবাৰ আকৌ ইচ্ছাকৃতভাৱে পিতৃ ল'ৰা ছোৱালীয়ে নিজৰ ল'ৰা ছোৱালীক অৱহেলা কৰে। সেই শ্ৰেণী মানুহ যে এতিয়া গৈ পেলাই বৃদ্ধ আশ্ৰমত থাকিবলৈ যে কোনোবাই উপকাৰ কৰিছেগৈ, সেই দিশটো বৰ ভাল লাগে। মোৰ ভাৱ হয়, মোৰ যদি সুবিধা থাকিলেহেঁতেন, ময়ো তেনেকুৱা বৃদ্ধাশ্ৰম, আৰু মোৰ যদি এতিয়া বল থাকিলেহেঁতেন পৰিচালনা কৰিবলৈ, মই বনালে কৰি থৈ গ'লেই নহ'ব, মোৰ পিছৰখিনি চাব লাগিব। মই কালি পঢ়িলে মোৰ বৃদ্ধ বয়স হৈ আহিছে, মোৰ এতিয়া প্ৰায় 74 বছৰ বয়স মোৰ এতিয়া,
1: বেছি হোৱা নাই তথাপিও সুন্দৰ হৈ আছে, কাম কৰিব পৰা হৈ থাকে, আশা কৰিছো পাৰিব।
0: মোক সেই তেনেকুৱা এটা নিচা আছিল, 10 জন মানুহকো যদি মই তেনেকুৱা নিথৰুৱা মানুহক মই সহায় কৰিব পাৰিলোহেঁতেন, এতিয়াও যিটো বস্তু আগলৈ কণ্টিনিউ হ'ব লাগিব, কিন্তু আধুৱাতে আৰু গছ বন লতা গজিলে নহ'ব,
1: চিন্তা খুব সুন্দৰ চিন্তা, নিশ্চয় যিহেতু চিন্তা কৰিছে তাৰ বাট মুকলি হ'ব,
0: কিবা
1: চিন্তাটো আচল কথা, চিন্তাই বাট মুকলি কৰিব আৰু আপোনাৰ যি পৰিকল্পনা আছে বাস্তৱত ৰূপায়িত হওক তাকেই কামনা কৰিছো আমি। আৰু শেষত আমাৰ শ্ৰোতা

0: কিবা জনাব নেকি? আপুনি আমি শুনিছো ৰেডিঅ'ত আপোনাৰ লগৰীয়া, আৰু আমি খুব ভাল পাওঁ তেনেকুৱা মানুহ পালে, ৰেডিঅ'ই আমাক খুব আমেজ দিয়ে, তাৰ অভিজ্ঞতাটো কওকচোন শেষত আমাৰ শ্ৰোতা।
1: মই বাকী খোৱাতেই এতিয়া প্ৰায় মৰ্ণিং ৱাক কৰিছিলোঁ, এই গাটো কাৰণে আজিকালি ভাল মৰকা হৈছে, অলপ দেৰিকৈ উঠিবলৈ লৈছো। পুৱাতেই 6টা বজাতেই মই প্ৰথম হিন্দী নিউজটো শুনো, শুনিলে তাৰপিছতে যিখিনি কমনিকা এটা শুনি যাওঁ, কৃষি নিৰ্দেশনা শুনি ভাল পাওঁ, কৃষি নিৰ্দেশনা এটা আছে, মোৰ নিচা আছা আছে, খেতি দাব নিচা এটা আছে, সেইখিনি কিছুমান
0: পৰামৰ্শ
1: শুনি মই ভাল পাওঁ আৰু, তাৰপিছত সেইখিনি মই বহুত শিকোঁ। আৰু বিশেষকৈ এতিয়াতো মই কেতিয়াবা তুলনা কৰি চাওঁ, টিভিও চাওঁ মাজে মাজে, কেতিয়াবা চব নাচাওঁ টিভি, আপুনি পোৱা হৈছোঁ আজিকালি ৰেডিঅ'টো মানে কিছুমান ব্যতিক্ৰমী কথাখিনি কি ভাল পাওঁ কি, যে বৰ পুৰণা ভূপেন হাজৰিকাৰ বা তেনেকুৱা ধৰণৰ পুৰণা গীতসমূহ

0: ৰেডিঅ'টোৱে আপুনি শুনি থাকে?
1: শুনি থাকোঁ, কেতিয়াবা ঠাণ্ডা দিনত জুই একোৱা ফুৱাওঁ, ওচৰতে ৰেডিঅ' ৰাখি লওঁ,
0: ৰাখিলে শুনি থাকোঁ। ছবিখন আমাৰ চকুত ভাহি উঠি যায় আপোনাৰ সুন্দৰ, আৰু এই এনেকুৱাই আপোনাৰ জীৱন হওক, সদায় এনেদৰে সুন্দৰ সুন্দৰ কামেৰে আপোনাৰ জীৱন ভৰি থাকক। আমি প্ৰায় অনুষ্ঠানৰ শেষত উপনীত হৈছো, নগাঁৱৰ পৰা আহি আমাৰ এই অনুষ্ঠানত ভাগ লৈছে, তাৰ বাবে অশেষ ধন্যবাদ হেমপ্ৰসাদ বৰা ডাঙৰীয়া। পাছত এনেকুৱা সময় হয় আমি বিতংকৈ আৰু কথা পাতিম। আজি আপোনাৰ জীৱন সুৰভিৰ যি পৃষ্ঠা আমাৰ শ্ৰোতাৰ সৈতে ভাগ বতৰা কৰিলে, তাৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন
1: কৰিছো। আপোনাক সকলোকে আমি ধন্যবাদ জনাইছো, এইটো এনেকৈ চলি থাকক।
0: অশেষ ধন্যবাদ, নমস্কাৰ।

জীবন সুৰভি। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: अभी आप सुन रहे थे श्रोताओं कार्यक्रम एकल खोर पपीहा। आशा है कि आपको जरूर पसंद आया होगा। और अब इसी के साथ हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अब अपने मित्र अजीत
1: और विमलेश को उमंग कार्यक्रम की तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए।
0: नमस्कार।
2: उमंग उमंग उमंग उमंग
3: ইমান পৰে শ্ৰোতাসকলে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। আহাৰৰ প্ৰথমটো বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 14টা ৰাজহচক্ৰৰ 257খন গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচি বৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ 20খন গাঁও, লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ 15খন গাঁও প্লাৱিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। টোল ফ্ৰী নম্বৰকেইটা হ'ল 1077 আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 0373231290 আৰু 0373245010। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। দৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ, নিমাতীঘাটৰ মাজত চলাচল কৰা ৰ' পেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ থাকিব। ইফালে কমলাবাৰী, নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা 9 বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰীৰ চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। বৰজয়ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসমীয়া ভাষা প্ৰয়োগ নকৰাক লৈ ৰাজ্যৰ 3গৰাকী প্ৰাক্তন আমোলা তথা আৰক্ষী বিষয়াই উদ্বেগ প্ৰকাশ কৰিছে।

0: হৈছে। বিমানবন্দৰটোৰ দুই নম্বৰ টাৰ্মিনেলত জনসাধাৰণৰ বাবে কৰা ঘোষণাসমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, প্ৰাক্তন আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন এ চি এছ বিষয়া মুকুল চন্দ্ৰ গগৈয়ে যোৱা 26 জুনত বিমানবন্দৰৰ মুখ্য বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত তেওঁলোকে উল্লেখ কৰা অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো কেন্দ্ৰীয় অসামৰিক মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বৰ্জাৰ বিমানবন্দৰৰ সকলো ৰাজহুৱা ঘোষণাত নিয়মীয়াভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে এই পত্ৰযোগে বিমানবন্দৰ কৰ্তৃপক্ষক দাবী জনায়। শিৱসাগৰ জিলাৰ ডিমৌৰ পালেনী এৰালতলি গাঁৱত কালি সন্ধিয়া বাঘৰ আক্ৰমণত অচ্যুত চাংমাই নামৰ এজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে আনদিনাৰ দৰে গাঁৱৰ পথেৰে খোজকাঢ়ি থকা অৱস্থাত পথৰ দাঁতিৰ পৰা হঠাতে জঁপিয়াই বাঘটোৱে তেওঁক আক্ৰমণ কৰে। এই আক্ৰমণত অচ্যুত চাংমাইৰ মুখমণ্ডল, হাত, ভৰি আৰু শৰীৰৰ বিভিন্ন অংশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আক্ৰমণৰ সময়ত শ্ৰীচাংমাইৰ চিঞৰ বাখৰ শুনাৰ পাছতে স্থানীয় মানুহ আহি ঘটনাস্থলীত গোট খোৱাৰ সময়তে বাঘটো আঁতৰি যায়। আঘাতপ্ৰাপ্ত চাংমাইক ডিমৌ আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে পৰাগমালা লাইভ, অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে অমিত বাস্কোটায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিলৈ মই কৰিশ্মাই আপোনালোক সকলোকে জনাইছো আন্তৰিক আদৰণি। প্ৰিয় শ্ৰোতা, প্ৰতিটো খণ্ডৰ দৰে আজিৰ খণ্ডটিতো আমি চেষ্টা কৰিছিলো বাটে ঘাটে লগ পোৱা যিকোনো এজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছিলো। এতিয়া যিহেতু গৰম বন্ধ আমাৰ একেবাৰে নিচেই কাষত, জুলাই মাহ বুলিলে গৰম বন্ধ, আজি আমি গৰম বন্ধ বুলি মনলৈ আহিলে শৈশৱৰ কেনেবোৰ মুহূৰ্তইনো আমাক চুই যায় সেয়া জনাৰ প্ৰয়াস কৰিছিলো। শুনোচোন আহক, আজি আমি কাৰ সৈতেনো কথা পাতিলো আৰু গৰম বন্ধৰ কেনে অনুভৱৰ সৈতে আমি সাক্ষী হলো।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক আন্তৰিক আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাবচোন।
3: মোৰ নাম চিংকু বৰা, মোৰ ঘৰ ওদালগুৰিত।
2: আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰোঁ বাটে ঘাটে লগ পোৱা একোজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। এতিয়া যিহেতু জুলাই মাহ সমাগত, জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ আহে গৰম বন্ধৰ কথা। আপোনাৰ গৰম বন্ধ বুলি ক'লে শৈশৱৰ কেনেকুৱা স্মৃতিয়ে জোকাৰি যায় বাৰু?
3: গৰম বন্ধ বুলি ক'লে মোৰ মনলৈ আহে স্কুল ছুটিৰ কথা, এমাহৰ বন্ধ, মামাহঁতৰ ঘৰলৈ যাওঁ, খেলা ধূলা আৰম্ভ কৰোঁ। জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনিয়ে গৰম বন্ধ শৈশৱৰ মোৰ মতে দি।
2: হয়, ধন্যবাদ। আৰু এটি অনুৰোধ, আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আপোনাৰ মন পচন্দৰ এটি গীত আমাৰ শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰোঁ। আপোনাৰ এটি মন পচন্দৰ গীতৰ বিষয়ে আমাক জনাওকচোন।
3: গৰম বন্ধত যেতিয়া মামাহঁতৰ ঘৰলৈ গৈছিলোঁ, তাত চিডি কেছেট আছিল তেতিয়াৰ দিনত, ডাক চিনেমাখনৰ ডাক গানটো শুনিবলৈ বিচাৰিম।
2: ধন্যবাদ।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক আন্তৰিক আদৰণি জনাইছোঁ। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
1: নয়ন নীলিম শৰ্মা, মই ৰঙিয়াৰ পৰা, আৰু আপোনালৈও বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটিৰ বাবে।
0: হয়, আমি এই অনুষ্ঠানটোৰ যোগেৰে চেষ্টা কৰোঁ বাটে ঘাটে লগ পোৱা যিকোনো এজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। আজি আমি আপোনাৰ কাষ চাপিছোঁ। এতিয়া যিহেতু জুলাই মাহ সমাগত আৰু জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ অহা কেইটামান দিন হৈছে গৰম বন্ধৰ দিনকেইটা। আপোনাৰ মনলৈ গৰম বন্ধ বুলি ক'লে কি আহে বাৰু?
1: গৰম বন্ধ মানে গৰম বন্ধৰ আগে আগে আপোনাৰ ছমাহলী পৰীক্ষা শেষ হয়, আৰু ছমাহলী পৰীক্ষাৰ শেষৰ ৰাতিটো আচলতে টোপনি নাহে আমাৰ সেই সময়ত। ধৰক ক্লাছ 6-7 মানত পঢ়ি থাকোঁতে, তো সেই ৰাতিখন গোটেই ৰাতিখন টোপনি নাহে। এটা প্লেনিং বনোৱা যায় কি কৰিম কি নকৰিম, সেই ভাবি থাকোঁতে ৰাতি পুৱাই যায়। আকৌ তেতিয়াই আকৌ তাৰ অন্তৰালতে চলি থাকে মা দেউতাৰ বিশেষ বিশেষ প্লেন, আৰু প্ৰথম প্লেনটোৱে থাকে মামাহঁতৰ ঘৰ। গৰম বন্ধ মানে আচলতে মামাহঁতৰ ঘৰৰ লগত ভাল এটা সম্পৰ্ক থাকে। তো ঠিক সেই সময়তে মামাৰ ল'ৰাটোৱেও ওৰ তোৰ পৰা ৰব টেঙা ভালে কেতিয়াও আনি জমা কৰি থৈ দিয়ে মই যাম বুলি। মই গৈয়ে মানে আপোনাৰ জ্বলা নিমখ সানি তেনেকৈ খাবলৈ নহয়, ফুটবল খেলিবলৈ। আৰু তেনেকৈ মোৰ ফুটবল খেলোঁতে এবাৰতো ভৰিখন ভাঙি থাকিলে, আজিও ভৰিখন বেকা। তো বৰ মধুৰ আছিল আচলতে সেই সময়টো, তাৰে যিবিলাক আমাৰ ঘটনা পৰিঘটনা হৈছিলে বৰ মধুৰ আছিল। প্ৰত্যেকটো সময় আচলতে চিৰযুগমীয়া হৈ থাকে আমাৰ মনত।
0: হয়, আচলতে গৰম বন্ধৰ দিনকেইটা যেতিয়া আমি গাঁৱত অতিবাহিত কৰোঁ, সেই সময়বোৰৰ যি স্মৃতি আছিলে সেয়া সঁচাকৈয়ে আমি বুজাব নোৱাৰা ধৰণে মধুৰ। ধন্যবাদ। আমি এই অনুষ্ঠানটোৰ যোগেৰে চেষ্টা কৰোঁ আপোনাৰ এটি প্ৰিয় গীত শ্ৰোতাসকলক শুনাবৰ বাবে। আপোনাৰ প্ৰিয় গীত এটিৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
1: প্ৰিয় গীত বুলি ক'লে আচলতে জুবিন দাক পাহৰিব নোৱাৰোঁ কেতিয়াও। তেখেতৰে এটি গীত আছিল শৰতৰে ইছৰাম, ইমান বেয়া গাইছোঁ আচলতে। তেখেতৰ কণ্ঠতে বহুত বেছি ভাল লাগে, ৰাইজেও বহুত বেছি মৰম দিয়ে তেখেতক। তো সেই গীতটো এবাৰ শুনিব বিচাৰিম।

0: গৰমৰ বন্ধ মানেই আছিল চিন্তাহীন কেইটামান দিন। আইতাৰ ঘৰ, আমগছৰ ছাঁ আৰু অপুৰন্ত হাঁহি ধেমালিৰ কেইটামান দিন। শৈশৱৰ গৰম বন্ধ আজিও যেন মনত জীপাল হৈ আছে, য'ত সময় লাহে লাহে বাগৰিছিল কিন্তু সুখবোৰ আছিল অপুৰন্ত।
1: নমস্কাৰ, আপোনাৰ

0: আকাশবাণী গুৱাহাটীলৈ আন্তৰিক আদৰণি জনাইছো। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
1: মোৰ নামটো ৰাহুল শৰ্মা।
0: হয়, ধন্যবাদ। আমি এই অনুষ্ঠানটোৰ যোগেৰে কোনো এজন ব্যক্তিৰ কাষ চাপিবলৈ চেষ্টা কৰোঁ আৰু তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। এতিয়া যিহেতু জুলাই মাহ সমাগত, গতিকে জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ অহা এটা শব্দই হৈছে গৰম বন্ধ। শৈশৱতে গৰম বন্ধ বুলি ক'লে কোনখিনি সময়ৰ কথা মনলৈ আহে বাৰু?
1: গৰম বন্ধ বুলি ক'লে একচুৱেলি গোটেই শৈশৱৰ দিনকেইটাৰ ভাল লগা বস্তুটোৱে আপোনাৰ গৰম বন্ধটো। আৰু যেতিয়াই ছয় মাহিলী পৰীক্ষাটো শেষ হয়, শেষ হোৱাৰ পিছত আমি এমাহৰ বন্ধৰ কাৰণে কি কি কৰিম, আমি বন্ধুৰ লগত আলোচনা কৰোঁ কি কৰিম কি নকৰিম, ক'ত যাম। তাৰপিছত তাৰ ভিতৰতে এটা মোৰ ভাল লগা হয়, মোৰ মামাৰ ঘৰত মঙলদৈত, তাতে মোৰ আইতাৰ লগত মোৰ খুব ভাল আছিল। মামাহঁতৰ আইতাৰ লগত তেওঁ কমকে শুনিছিল, মানে মামাহঁতৰ মাহীহঁততকেও আইতাই মোক বহুত মৰম কৰিছিল। মই ক'লে আছিলো নাতি তেওঁৰ, মই যেতিয়া যাওঁ তেতিয়া মোক বাহিৰত ওলাব নিদিয়ে, মানে তাৰে মোৰ লগৰ যিকেইটা আছিল সেইকেইটা মানে ইহঁতে গাঁৱৰ ল'ৰা, তো ইহঁতে বহুত মানে মঙলদৈ গাঁৱৰ পৰিৱেশত আপোনাৰ সেই পুখুৰী এনেকুৱা ধৰণৰ হেৰি লাগে, সেইকাৰণে মোক যাব নিদিয়ে মানে বাহিৰত। তো তেতিয়া মই কি কৰোঁ, আইতাক মনে মনে মিংগিতে দি সেই কৰি পেলাই মই বোলে গা ধুব যাম এনেকৈ বুলি, আপুনি কাকো নক'ব এনেকৈ। তো সেইখিনি সময়ত মামাহঁতৰ পৰা লুকুৱাই পেলাই মোক আইতাই মানে আইতাৰ লগত মই যাই পেলাই আপোনাৰ পুখুৰীত গা ধুওঁ, আইতা ৰখি থাকে মোক তেনেকৈ, মোৰ লগৰ
0: সেইখিনি
1: কথাই মোৰ মনলৈ।
0: ধন্যবাদ। সঁচাকৈ গৰম বন্ধ বুলি ক'লে আচলতে মামাৰ ঘৰ আৰু গৰম বন্ধ দুয়োটা শব্দই খুব ওতঃপ্ৰোতভাৱে সম্পৰ্কিত এটা শব্দ। ধন্যবাদ। আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰোঁ আপোনাৰ এটি প্ৰিয় গীত আমাৰ শ্ৰোতাসকলক শুনাবৰ বাবে। আপোনাৰ এটি প্ৰিয় গীতৰ বিষয়ে আমাক জনাওকচোন।
1: ফুল ফুলক গানটো মোৰ বিৰাট ভাল লাগে জুবিন দাৰ।
0: নিশ্চয়, আপোনাৰ অনুৰোধৰ গীতটি আমি শ্ৰোতাসকলক শুনাবৰ বাবে চেষ্টা কৰিম।

0: প্ৰিয় শ্ৰোতা, এইবাৰ তেজপুৰৰ লিপিকা বৰাৰ মুখেৰে শুনোচোন আহক, তেখেতেনো শৈশৱতে গৰম বন্ধ কেনেকৈ উদযাপন কৰিছিলে।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক আন্তৰিক আদৰণি জনাইছো। আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰো বাটে ঘাটে লগ পোৱা একোজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰো। এতিয়া যিহেতু জুলাই মাহ সমাগত, জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ আহে গৰম বন্ধৰ কথা। আপোনাৰ গৰম বন্ধ বুলি ক'লে শৈশৱৰ কেনেকুৱা স্মৃতিয়ে জোকাৰি যায় বাৰু?
2: ধন্যবাদ ইমান সুন্দৰ প্ৰশ্ন এটা আগবঢ়োৱাৰ বাবে। আচলতে গৰম বন্ধ বুলি ক'লে শৈশৱৰ সেই দিনকেইটালৈ বেছিকৈ মনত পৰে, যেতিয়া মামাৰ ঘৰলৈ দৌৰ মাৰিছিলোঁ। গৰম বন্ধ আহিল কি নাহিল মই মা দেউতাৰ একদম দেউতাক সুধি সুধি সুধি সুধি হাইৰাণ কৰি দিওঁ যে মামাৰ ঘৰলৈ কেতিয়া যাম, কেতিয়া যাম, কেতিয়া যাম, কিমান দিন থাকিম, হিচাপ কৰি থাকোঁ আঙুলি মূৰত কিমান দিন থাকিবলৈ পাম। কাৰণ এনেকুৱা নহয় যে মই অকল মামাৰ ঘৰলৈ গৈছিলোঁ, গৰম বন্ধ বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কৰ্মশালাবিলাক আহি পৰিছিল, নাচৰ, গানৰ, নাটকৰ, সেইবোৰতো যোগদান কৰিছিলোঁ আৰু ভাল লাগিছিলে কৰি। নতুন নতুন বন্ধু বান্ধৱী লগ পাইছিলোঁ, মানে এক্সপ্ল'ৰ কৰিছিলোঁ। সেইটোৰ লগত মিলাই পেলাই মানে মই তেতিয়া হিচাপ কৰোঁ যে মই যদি এইকেইটা দিন এনেকৈ কৰ্মশালাটোত দিনটো দিওঁ তো মই মামাৰ ঘৰত কিমান দিন থাকিবলৈ পাওঁ, তেনেকুৱা আছিলে আৰু সময়বোৰ। আৰু লগতে স্কুলৰ হোমৱৰ্কবিলাক দিয়ে, সেই হোমৱৰ্কবিলাক এনেকুৱা ধৰণৰ আছিলে, প্ৰেক্টিকেল হোমৱৰ্ক, ধৰি লোৱা বাহনী বনাবলৈ দিব, চালনী এখন বনাবলৈ দিব, কিবা তেনেকুৱা ধৰণৰ। আকৌ কিছুমান ফটো কালেক্ট কৰি পেলাই সেই ফটোবোৰ কাটি কাটি বহীত এনেকৈ লগাবলৈ দিয়ে, গছৰ পাত, কিছুমান বেলেগ বেলেগ গছৰ পাত, সেইবোৰ লগাবলৈ দিয়ে। আৰু সেই কামখিনি মানে এনেকুৱা আছিলে, জনাৰ সেইটো আগ্ৰহটো বেছি আছিলে ন তেতিয়া, তো তেতিয়া মানে এনেকুৱা আছিলে কি অ' এই বস্তুটো বা কেনেকুৱা লাগিব দেখিবলৈ, বনোৱাৰ পিছত কেনেকৈ বা বনাম, বনাবতো নাজানো, লাগিলে বেলেগেই বনাওক, চায়ে থাকিম, কিন্তু মানে বেলেগ এটা ধৰণৰ উৎসাহ আছিলে মানে সেইটো সময়ত। গৰম বন্ধৰ দিনখিনি সেই একমাহ সময় তেনেকৈ পাৰ হৈ গৈছিলে, গমেই নাপাইছিলোঁ, চকু প্ৰচাৰত মানে একদম পাৰ হৈ গৈছিলে, সেয়া আৰু ভাল লগা সময় আছিলে।
1: ধন্যবাদ। আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰোঁ আপোনাৰ এটি প্ৰিয় গীত আমাৰ শ্ৰোতাসকলক শুনাবৰ বাবে। আপোনাৰ এটি প্ৰিয় গীতৰ বিষয়ে আমাক জনাওকচোন।
2: মই জুবিন দাৰ পাখি পাখি গীতটি শুনিব বিচাৰিছোঁ।

আজি দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইফ আইডিয় বুলনিৰ বিষয়ে মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ দীপ্তিৰেখা শৰ্মা। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হৈছে 9435405222 আৰু এটা হৈছে 03612661876। শুনিবলৈ নাপাহৰিব আজি দিনৰ 12:30 বজাত আইডিৰ বুলনি অনুষ্ঠানত।

0: इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল সাম্প্ৰতিক বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ, পি এম সূৰ্যঘৰ যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, আৰু বিশ্বকাপ ফুটবলৰ নক আউট পৰ্যায়ৰ এখন খেলত নেডাৰলেণ্ডৰ বিৰুদ্ধে মৰক্কোৰ পেনাল্টিৰ সহায়ত 3-2 জয়লাভ। শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 14টা ৰাজহচক্ৰৰ 257খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিয়ে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ধেমাজি জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছত কালি জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে বান ক্ষতিগ্ৰস্তক পুনৰ সংস্থাপনৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
2: বানপানী গোটেই সমস্যাটো মাননীয় মুখ্যমন্ত্ৰী বানমুক্ত অসমৰ যিটো আমি ভাবিছিলোঁ আমাৰ ইয়াত আমাৰ মেনিফেষ্টোত আছিলে, তাৰ বাবে যোৱা 5টা বছৰে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া যথেষ্ট কাম কৰিলে। সেইকাৰণে আপোনালোকে মথাউৰি ভঙা নেদেখিব আমাৰ ইয়াত। সাধাৰণতে আজি ইমান ডাঙৰ ডাঙৰ বানপানী অসমত হৈছে কিন্তু মথাউৰি ভঙা নাই। হয় তাতে আমাৰ গৰাখহনীয়া সমস্যা একেবাৰে সমাধান নাই। আজি ক'ৰবাত খহিব আমি ৰখাম, আকৌ বেলেগ ফালে খহিব। কিন্তু আমাৰ কিছু এনেধৰণৰ পাহাৰৰ পৰা নামি অহা নদী আছে য'ত হঠাতে পাহাৰত হোৱা বৰষুণৰ বাবে আমি সমস্যা ইয়াতো হৈছে আমাৰ গহপুৰ আদি অঞ্চলত, বা আমি আজি যিখিনি বানপানীৰ কথা পাতিছোঁ সেই গোটেইখিনি অৰুণাচলৰ ফ্লেছ ফ্লাডৰ যোগেদি হোৱা এটা সমস্যা, হঠাতে হোৱা এটা বানপানীৰ সমস্যা। আৰু এইখিনি আমি মোকাবিলা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু আমি যিবিলাক মথাউৰি বনালোঁ এতিয়ালৈকে যোৱা 5 বছৰে বনোৱা এটা মথাউৰিও আজিলৈকে ভঙা নাই। আমাৰ ৰেকৰ্ড কিছুমান থাকে, ৰেইনফল ৰেকৰ্ডৰ মতে ইতিমধ্যে প্ৰায় 60% এইবাৰ বৰষুণ হৈ গৈছে। বহাগৰ বিহু দিনৰ পৰা নেৰানেপেৰাকৈ মাজে সময়ে বৰষুণবিলাক দিয়ে আছে। আমি হস্তম হৈছোঁ আৰু আমাৰ আজিৰ দিনত আমাৰ যিবিলাক বানপানীৰ ৰেকৰ্ড এইবিলাক হ'ল আমি কিছু ডাটা বেছ ষ্টাডি কৰোঁ। আমাৰ ৰিচাৰ্চ নিজৰে আছে এনালাইচিছ চেণ্টাৰবিলাক, সেইকাৰণে আমি মৰ্ফলজিও ষ্টাডি কৰিছোঁ নদীৰ গতিপথৰ পৰা আৰম্ভ কৰি গোটেইখিনি। সেইকাৰণে
1: বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰী আৰু সোৱণশিৰি ৰাজহচক্ৰৰ 15খন গাঁও প্লাবিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। টোল ফ্ৰী নম্বৰকেইটা হ'ল 1077 আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 0373-231-2940 আৰু 0373-245-0100। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তু সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ ৰখা হ'ব। ইপিনে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও

0: ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ বাবে আজি পুৱা ন বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰীৰ চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পি এম সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। তেওঁ কয় যে মধ্যবিত্ত বা দুখীয়া পৰিয়ালক সকাহ দিয়াৰ বাবে 3 কিলোৱাট ক্ষমতা সম্পন্ন বিজুলী সংযোগৰ ক্ষেত্ৰত চৰকাৰে 45,000 টকাৰ সাহায্য প্ৰদান কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সাহায্যৰ উপৰি ব্যক্তিগতভাৱে দিবলগীয়া অংশ সুদবিহীনভাৱে বেংকৰ পৰা ঋণ ল'ব পাৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
1: প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, পি এম সূৰ্যঘৰ মুফ্ত বিজুলী যোজনা। তাৰমানে পি এম সূৰ্যঘৰ আঁচনিৰ লগত যদি আপুনি থাকে, আপোনাৰ বিজুলী বিলটোতো মুফ্ত হ'লেই, লগত 2 টকা আপুনি উপাৰ্জনো কৰিব পাৰিব। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহাৰ্য আগবঢ়াব, 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত 76,000। 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব, ৰাজ্য চৰকাৰে 45,000 টকা দিব। ফলত নিজে কিমান দিব লাগিব? 1 কিলোৱাট লগালে 5,000, 2 কিলোৱাট লগালে 10,000, 3 কিলোৱাট ল'লে 27,000।
0: লতাশিল আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই খাৰঘুলি অঞ্চলৰ পৰা 38 কিলোগ্ৰাম সোণ জব্দ কৰাৰ লগতে এজন যুৱকক আটক কৰিছে। বিস্কুটৰ আকাৰত মজুত ৰখা সোণখিনি ক'ৰ পৰা অনা হৈছিল এই সন্দৰ্ভত যুৱকজনে কোনো তথ্য এতিয়ালৈ সদৰি কৰা নাই। আৰক্ষীয়ে জব্দ কৰা সোণখিনিৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসমীয়া ভাষা প্ৰয়োগ নকৰাক লৈ ৰাজ্যৰ 3গৰাকী প্ৰাক্তন আমোলা তথা আৰক্ষী বিষয়াই উদ্বেগ প্ৰকাশ কৰিছে। বিমান বন্দৰটোৰ 2 নম্বৰ টাৰ্মিনেলত জনসাধাৰণৰ বাবে কৰা ঘোষণাসমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, প্ৰাক্তন আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন এ চি এছ বিষয়া মুকুল চন্দ্ৰ গগৈয়ে যোৱা 26 জুনত বিমান বন্দৰৰ মুখ্য বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত তেওঁলোকে উল্লেখ কৰা অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো কেন্দ্ৰীয় অসামৰিক মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী। মন্ত্ৰালয়ৰ নীতি অনুসৰি বিমান বন্দৰ যোগাযোগ ব্যৱস্থাত হিন্দী আৰু ইংৰাজীৰ লগতে থলুৱা আঞ্চলিক ভাষাকো সমানে গুৰুত্ব দিয়া উচিত। পত্ৰখনত উল্লেখ কৰা অনুসৰি যাত্ৰীৰ সুবিধাৰ লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত বিমান বা টাৰ্মিনেলৰ ভিতৰত যাত্ৰীসকলক ক্ষিপ্ৰ আৰু স্পষ্ট নিৰাপত্তা নিৰ্দেশনাৰ বাবে আঞ্চলিক ভাষাৰ ব্যৱহাৰ অত্যন্ত প্ৰয়োজনীয়। অসমীয়া ভাষাৰ অনুপস্থিতিত এনে স্পৰ্শকাতৰ সময়ত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে বুলিও পত্ৰখনত কোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বৰঝাৰ বিমান বন্দৰৰ সকলো ৰাজহুৱা ঘোষণাত নিয়মিতভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে এই পত্ৰযোগে বিমান বন্দৰ কৰ্তৃপক্ষক দাবী জনায়। যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যৰ উদ্যোগত চাহবাগান কিশোৰী স্বাস্থ্য ক্লাব গঠন কৰা হৈছে। যোৰহাট জিলাৰ আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তৰ নিৰ্দেশনাত চাহ বাগিচা অঞ্চলৰ কিশোৰীসকলক লৈ গঠন কৰা এই ক্লাবৰ জৰিয়তে কিশোৰীসকলৰ স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। চিনামৰা চিকিৎসালয়ত যোৰহাট জিলা স্বাস্থ্য বিভাগ আৰু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ লগত সংগতি ৰাখি এখন স্বাস্থ্য সচেতন সমাজ গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডছক পেনাল্টিৰ সহায়ত 3-2 গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত 1-1 গ'লেৰে অমীমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গ'লবিহীনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱা খেলখনত মৰক্কোৱে 3-2 ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8:30 বজাত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। সাম্প্ৰতিক বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ ঘোষণা। পি এম সূৰ্যঘৰ যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবলৰ নকআউট পৰ্যায়ৰ এখন খেলত নেডাৰলেণ্ডছৰ বিৰুদ্ধে মৰক্কোৰ পেনাল্টিৰ সহায়ত 3-2 গ'লত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয় সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ড।
2: নমস্কাৰ ওজা ডাঙৰীয়া।
3: নমস্কাৰ।
2: আপোনাৰ সংগীত যাত্ৰাৰ আজি পঞ্চম খণ্ডত কথা পাতিছোঁ। মোৰ এটি প্ৰশ্নৰ উত্তৰ দিবচোন আপুনি। আপুনি লোকগীতৰ শিল্পী হোৱাৰ প্ৰয়াস কৰিছিল, মঞ্চত গাইছে, বিভিন্ন অনুষ্ঠানত আপোনাক লোকগীতৰ শিল্পী হিচাপে শ্ৰোতাই বা দৰ্শকে পাইছে, আকাশবাণীত এই কথাটো মানে লোকগীতৰ শিল্পী হিচাপে আপুনি নাহিল কিয়?
3: মই এনে ইয়াতে মই ৰেডিঅ' আৰ্টিষ্ট হিচাপে মই বৰগীত, নাম, হোলী এই তিনিটাত মই আৰু গাইছোঁ ইয়াতে। কাৰণ মই লোকগীত খুব গাবৰ খুব ইচ্ছা আৰু মই আৰু চেষ্টা কৰিছিলোঁ, অডিশ্যন দিছিলোঁ, অডিশ্যন দিয়াতো মই ফেইলৰ হ'লোঁ। মানে এই বিটখনতে মোৰ গণ্ডগোল লাগিলে, কাহাৰ বা বিটত অলপ বেলেগ বজালে মোৰ ইয়াতে মই নাৰ্ভাছ হৈ গ'লোঁ। গতিকে মই গম পাইছোঁ যে মই নাপাম, আৰু হৈ নাপালোঁ মই আৰু তেতিয়া মই সেই ভাজি মোৰ বন্ধ হৈ গ'ল। কিন্তু মোৰ এতিয়াও ইচ্ছা আছে যে মই এদিন ৰেডিঅ'ত অডিশ্যন দিম আৰু ভাল ৰিজাল্ট পাম বুলি আশা আছে।
2: পাব আপুনি এবাৰ বাৰু। আপোনাৰ যিজন আপোনাৰ সহযোগী শিল্পী আছিল তেখেতৰ কিবা এটা গণ্ডগোল হৈ গ'ল, তেনেকুৱা গণ্ডগোল হ'লে আশা কৰিব নোৱাৰি সঁচাকৈ। কিন্তু তাৰপিছত আপুনি লোকগীতৰ অডিশ্যন বহুদিন ধৰি দিয়া নাই, আপুনি তাৰপিছত বহুত দীঘলীয়া এটা আপোনাৰ বিৰতি পৰিছে। এইবাৰ যেতিয়া আমাৰ লোকগীতৰ কণ্ঠ পৰীক্ষা হ'ব, আপোনাক নিশ্চয় আশা কৰিম আমি এগৰাকী প্ৰাৰ্থী হিচাপে। আৰু কিন্তু লোকগীত আপুনি গায়, অকণমান এই বৰগীত, হলি গীত, নাম এইবিলাকৰ কথাটো পাতিয়ে আছোঁ, লোকগীতৰ এটি বা দুটি কলি অকণমান গাই দিয়কচোন।
3: মোৰ এটি প্ৰিয় গীত, মই খুব ভাল পাওঁ এই গীতটো, ৰাম নাম নললোঁ। সেইটো গুৰুজনাৰ মানে মহাপুৰুষ মাধৱদেৱৰ পদেৰে গায় গায় পদখিনি, কিন্তু তাত সুন্দৰকৈ ঘোষাটো গাই দিছে। মানে অলপ গাই দিওঁ অলপমান অকণমান।

0: এই গীতটি যেহেতু আপুনি আমাৰ লোকগীতৰ শিল্পী নহয়, গতিকে আপোনাৰ বাণীবন্ধন কৰা কোনো গীত আমাৰ হাতত নাই। কিন্তু আপোনাৰ এই গীতটিয়ে আপুনি এখন মঞ্চত পৰিৱেশন কৰিছিল, সেই বাণীবদ্ধিত ৰূপটো মোৰ হাতত আছে, আমি অকণমান সেই গীতটিকে শুনিছোঁ।
1: ঠিক আছে।

0: ঠিক আছে ওজা ডাঙৰীয়া, লোকগীতৰ শিল্পী হিচাপে আপোনাক পাম বুলি আশা কৰিলোঁ। আৰু বৰ্তমান যিটো ধাৰাত আপুনি গীত গাই আছে সেইখিনিতো আশা কৰিমেই আকৌ। তাৰোপৰি আপুনি অন্যান্য গীতৰ ধাৰালৈকেও আপুনি গৈছে, আপুনি নাও খেলৰ গীতত প্ৰৱেশ কৰিছে, আপুনি নাও খেলৰ গীতটোৰ লগত কেনেকৈ জড়িত হ'ল?
1: মই আগতেও কৈছোঁ যে আমাৰ অনুষ্ঠানত চব শিকাইছিল, তেনেকৈ বিখ্যাত শিল্পী আছিল আমাৰ তপোধন বায়ন। আমাৰ অনুষ্ঠানত এতিয়া প্ৰগ্ৰাম কৰিব গ'লে নিৰ্দিষ্ট নিৰ্দিষ্ট শিল্পী আছে যে তেওঁ নাও খেল দিব, এওঁ থিয় নাম গাব, এওঁ ভোৰতালত অংশগ্ৰহণ কৰিব, এওঁ বৰগীত গাব, এনেকুৱা বিভিন্ন বেলেগ বেলেগ অকলে সববিলাক নানে, বিভিন্ন আৰ্টিষ্টবিলাক লৈ যায়, প্ৰত্যেকে সুকীয়া সুকীয়া, কাৰোবাৰ খোল বজাব, কাৰোবাৰ বাঁহী বজাব, এনেকুৱা ধৰণে সুন্দৰভাৱে তেনেকুৱা ধৰণে শিল্পীবিলাক লৈ গৈছিল। তেওঁ নতুন নতুন শিল্পী সৃষ্টি হৈছিল, গতিকে মই নাও খেলটো মোৰ সেই প্ৰয়াত তপোধন বায়নৰ পৰা মই শিকিছিলোঁ, তেওঁৰ পৰা শিকিছিলোঁ। তেওঁ এইবিলাক তাত দিছিল, আমি মাদ্ৰাজতো দিছিলোঁ, আমি 1981 চনত গৈছিলোঁ, তেওঁ দিছে, মই মানে বাথা ধৰিছিলোঁ, লগৰ বাথা
0: ধৰিছিলোঁ, গতিকে
1: তেতিয়া গীতটো গাই গাইছিলোঁ, লগত গাইছিলোঁ আৰু সেইভাবে আপ্লুত হ'লোঁ আৰু। গতিকে মই তেনেকুৱা কেছেটতো গাইছোঁ, প্ৰথম কেছেট আমাৰ সেই সময়ত আমাৰ শৰ্মা ছাৰ আছিল, প্ৰভাত শৰ্মা ছাৰ, তেওঁৰ পৰিচালনাতে আমাৰ ৰেকৰ্ডিং কৰিছিল ৰমেন চৌধুৰীয়ে। কল্লোল গোষ্ঠীৰ পৰা প্ৰথম আমাৰ নাও খেলৰ, থিয় নামৰ আৰু হোলীৰ প্ৰথম কেছেট, কেছেটখন মোৰ তাৰ সময়টো মনত নাই, কিন্তু সেইখন প্ৰথম কেছেট ওলাইছিল। সেইখন কেছেট মই হোলী গাইছিলোঁ আৰু মই নাও খেলে গাইছিলোঁ, আৰু ভূষিষ্ঠ শৰ্মা তেওঁ ছাৰে তেওঁ গাইছিল আমাৰ থিয় নাম। হয়, সেইখন কেছেট বহুত পুৰণি, তাৰমানে একেলগে তাৰমানে নাম, হোলী আৰু কি বোলে নাও খেলৰ গীত হৈছিল, তেতিয়া মই গাইছিলোঁ।
0: নাও খেলটো আপোনালোকৰ বৰপেটা অঞ্চলত বেছ জনপ্ৰিয় এটি খেল, কম্পিটিশ্যন হয় তাৰ, আপুনি সেই খেলবিলাক দেখিছেও, নিজে গৈ চাইছেও, নহয় জানো?
1: কেতিয়াবা কম্পিটিশ্যন হৈছিল,
0: হয়, আপুনি কেতিয়াবা নাও খেলত মানে অংশগ্ৰহণ কৰিছে নেকি?
1: নাও খেলত অংশগ্ৰহণ কৰা নাই, এনে মানে চাইছোঁ, দেখিছোঁ, আমি সাঁতুৰিব পৰা নাছিলোঁ সেই সময়ত, গতিকে সাঁতুৰিব জানিব লাগে। আমাৰ মামাৰ ল'ৰাবিলাক বৰ বিখ্যাত আছিল, তেওঁলোকে খুব এইবিলাক কৰিছিল, চাইছিলোঁ, চাই ভাল লাগিছিল। আমাৰ 15 আগষ্টতো এইবিলাক হৈছিল, বানপানী আছিল, এতিয়া সেইবিলাক পানী নোহোৱা হৈ গ'ল, মানে নাও খেলটো বন্ধ হৈ গ'ল। আমাৰ বৰপেটাৰ থলুৱা মান আৰ্টিষ্টে এইবিলাক নাও বনাইছিল, নাও ৰং দিছিল সুন্দৰ, আপোনালোকে কলাখাটত দেখিলে গম পাব, সেইমতে তেওঁলোকে নাও বেয়া হ'লে ভাঙি পেলাইছিল আৰু নতুনকৈ বনাইছিল, মানে হাৰিলে ভাঙি পেলাই, এনেকুৱা ধৰণৰ আছিল, ইমান ডাঙৰ হেৰি আছিল। গতিকে প্ৰত্যেকটো নাম আছে এইবিলাক, এওঁ নাও বনাই, তেওঁ নাওৰ গোটেই মানুহখিনি খুৱাই বোৱাই লৈ সুন্দৰকৈ নাওৰ প্ৰেক্টিচ কৰে, পাবই লাগিব ফাৰ্ষ্ট প্ৰাইজ, গতিকে তেনেকুৱা আছিল।
0: হয়, কিন্তু এই নাও খেলত যেতিয়া শিল্পীসকলে মানে খেলুৱৈসকলে এটা ডাঙৰ ডাঙৰ দল, বহুতকেইজন মানে বঠাধাৰী থাকে, তেওঁলোকেতো গান গাই গাই নাও
1: বৰ সুন্দৰকৈ গাইছিল
0: খেলত অংশগ্ৰহণ কৰে।
1: তেতিয়া পানী আছিল আমাৰ, পানী এতিয়াও আছে, কিন্তু ৰাস্তাবিলাক বন্ধ হৈ গ'ল, পানী অহা য'ত আমাৰ হাৰিজানতে আছিল, হাৰিজানটো এনেই বন্ধ হ'ল, দলং আদি মথাউৰি দি বন্ধ কৰিলে, সেই বন্ধ কৰিলে আমাৰ নাওৰ যিজন সৃষ্টি নাও বনাইছিল সেইবিলাক মানুহবিলাক ঢুকালে, গতিকে তেওঁলোকে ঢুকাৰ পিছত আৰু বাকী তেওঁলোকৰ ল'ৰা
0: ছোৱালী পৰম্পৰাটো ভাঙি গৈছে,
1: ভাঙি গ'ল, কিন্তু গীতবিলাকতো ৰৈ থাকি গ'ল, গতিকে গীতবিলাক এই মঞ্চত নাওবিলাক আহি গ'ল,
0: গতিকে আপোনালোকে মঞ্চত সেই নাৱৰ খেলৰ এটা
1: সুন্দৰ মানে
0: পৰিৱেশ
1: বনাই, ৰং চং ধুনীয়া ৰং দিয়ে, আৰ্টিষ্ট আছে ৰং চং দিয়ে, গতিকে তেনেকুৱা আমি নাও খেল, নাও খেল আমি ষ্টেজত আমি গাওঁ।
0: হয়, এতিয়া এই নাও খেলৰ গীত কিবা মনত আছে নেকি আপোনাৰ?
1: আছে,
0: অকণমান গাই দিয়কচোন, শ্ৰোতাই শুনি ভাল পাব।

0: নোলোৱাৰ, হেই ভাল নাচৰে হে কানাই ওলাই, ভাল নাচৰে হে কানাই ওলাই, অহো ৰাম অহো হৰি এ জুৰবা হা হা বেছ।
1: মানে এইখিনি সময়ত বঠাৰ চাপবিলাক
2: হৈ
1: আহে,
0: দুতলত নাখন খৰগতিত যায়,
1: খৰগতিত যায়, হয়
0: এনেকুৱা
1: বৰ ভাল লাগিল নাওখেলৰ গীতটি আপোনাৰ, এই আপোনাৰ কণ্ঠত যিখিনি শুনিলোঁ, তাৰোপৰি আপোনাৰ পুৱাৰ

0: যুগল প্ৰসংগ, আপুনি যুগল প্ৰসংগৰ লগতো জড়িত, আপোনাৰ সম্পৰ্ক তাৰ লগত, সেইখিনি কথা কওকচোন। আপুনি এই বিষয়ত কিছুমান গীতৰ সংকলনো প্ৰকাশ কৰিছে, কওকচোন যুগল প্ৰসংগৰ কথা।
1: পুৱাৰ যুগল প্ৰসংগ বুলি কওঁতে আমাৰ বৰপেটা সত্ৰত 14 প্ৰসংগ চলে, অন্য সত্ৰতো চলে, নচলা বুলি নকওঁ, কিন্তু আমাৰ সত্ৰত বৰপেটা সত্ৰত 14 প্ৰসংগ, পুৱা 5টি প্ৰসংগ চলে, আবেলি বেলাভতি আমাৰ 3টা প্ৰসংগ চলে, আৰু গধূলি 6টা প্ৰসংগ, গতিকে
0: 5, 3, 14
1: প্ৰসংগ। সেই 14 প্ৰসংগ প্ৰথম আমাৰ এনেই পুৱাৰ গীত, মহাপুৰুষ মাধৱদেৱৰ কৃষ্ণক জগোৱা যিটো পুৱাৰ গীত, আমাৰ দুটা আছে পুৱাৰ গীত, এটা জাগৰণৰ গীত আছে, চলনৰ গীত আছে। জাগৰণৰ গীত কৃষ্ণক জগোৱা যে তেজ অমলপতি পৰৱতী নিন্দা উঠৰ উঠব গোপাল গোপাল হয় নিশি পৰৱত হ'বলৈ, এনেকুৱা ধৰণে সুন্দৰভাৱে মই এখন কেছেটো বনাইছোঁ এতিয়া পুৱাৰ প্ৰসংগ বুলি, 5টা প্ৰসংগ। তাৰপিছত আৰু তাৰ লগত সেই পুৱা প্ৰসংগ গাব লাগিব, দুটা গীত গাব লাগে সত্ৰত গায় আমাৰ, গতিকে সেই তাত এটা গীত বৰগীত গালে হয়, কিন্তু সত্ৰত দুটা গাব লাগে, পুৱাৰ গীত এটা, জাগৰণৰ গীত এটা, চলনৰ গীত এটা। চলন মানে আমি সেই যশ আমাৰ যশমতী পেশিত নয়ন জিৰাই কৰি শ্যাম কমলোচন এইবিলাক তেনেকৈ গোৱা হয়, সেইবিলাক চলনৰ গীত বুলি কয়। তাৰপিছত পুৱাৰ ভটিমা এটা আছে, প্ৰাতঃ সময় যশ অহিৰ আগত, প্ৰাতঃ সময় যশ জননী মুখ চম্পিত চাম জগা মানুহ কয় সুন্দৰভাৱে। তাৰপিছত আমি নাম ডাকা, নাম ডাকাৰ লগত যুগল প্ৰসংগ আৰম্ভ, সেইটো নামঘোষাৰ পৰাই সৃষ্টি কৰি এইটো সুন্দৰভাৱে 24 পদত যুগল, নাম চন্দ্ৰ 24টা আৰু হৰণ চন্দ্ৰ 24টা, মুঠ 48টা, তাৰে সত্ৰত প্ৰত্যেকজনে গাব লাগে, পুৱা গাব লাগে, আবেলি গাব লাগে, গধূলি গাব লাগে, ৰাতি গাব লাগে, এনেকৈ 3টা 3 ঠাইত গা হয়। গতিকে পুৱাৰ প্ৰসংগ মই এনে অকণমান গাইছোঁ এই

যদুনন্দন মাধৱ মধুসূদন, যাদৱ যদুনন্দন মাধৱ মধুসূদন। ইয়াৰ পিছত কীৰ্তন ঘোষে গায়। তাৰপিছত আমাৰ চতুৰ্থ প্ৰসংগত আমাৰ কৃষ্ণ

নমো, এনেকৈ চতুৰ্থ প্ৰসংগ। তাৰ সামৰণি আমাৰ পাঁচ প্ৰসংগ আছে, অৰ্থাৎ আমাৰ অভিলাষত ৰাতিপুৱা অভিলাষত আমাৰ সুন্দৰভাৱে

0: এনেকৈ সুন্দৰভাৱে বিভিন্ন ভিন্ন হৰত গোৱা হয়।
1: হয়,
0: এইটো এতিয়া সামৰণি মাৰে
1: সামৰণিত। হয়, এইখিনি হ'ল পুৱাৰ প্ৰসংগৰ কথা ক'লে। তেনেকৈ আপোনাৰ আবেগ মানে বিয়লিৰ প্ৰসংগ হয়, তেনেকৈ ৰাতিৰ প্ৰসংগ হয়, সেইবিলাকতো বিভিন্ন ধৰণে গায়। আপোনাৰ গোটেই সংগীতৰ সাধনাত আপোনাৰ বৰপেটাৰ সত্ৰৰ যিখিনি বা তাত স্থানীয়ভাৱে যি
0: ভঁৰাল ভঁৰাল আছে,
1: সেই ভঁৰালটোৰ পৰাই আপুনি মানে এতিয়াও গাই আছে?
0: হয়
1: হয়,
0: আগবাঢ়ি গৈছোঁ।
1: ঠিক আছে, ওজা ডাঙৰীয়া, আমি আপোনাৰ পঞ্চম খণ্ডৰ এই সামৰণিত আজি আপোনাৰ পুৱাৰ যুগল প্ৰসংগৰ, আমি তাৰ তৃতীয় প্ৰসংগৰ যুগল প্ৰসংগ, তাৰে অকণমান আপোনাৰ বাণীবদ্ধিত আমাৰ হাতত আছে, সেয়া শুনাই পেলাই আমি বিদায় ল'ব খুজিছোঁ। আজি তেতিয়াহ'লে পঞ্চম খণ্ডৰ পৰা বিদায় লৈছোঁ, ইয়াৰ পিছত লগ পাম আপোনাক ষষ্ঠ খণ্ডত। নমস্কাৰ।
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে সত্ৰীয়া সংগীতৰ

শিল্পী গুণীন্দ্রনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্রনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে আইদেউৰ বুলনী।

0: বুলনিৰ সহশ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই জোনালী বৰুৱা আৰু আমাৰ আমন্ত্ৰণ ক্ৰমে মোৰ সৈতে উপস্থিত আছে এগৰাকী আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ দীপ্তি ৰেখা শৰ্মা। ডাক্তৰ দীপ্তি ৰেখা, নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, ডাক্তৰ দীপ্তি ৰেখা শৰ্মা কামৰূপ জিলাৰ আমিনগাঁও স্থিত তোলাৰাম বাপনা অসামৰিক চিকিৎসালয়ৰ আয়ুৰ্বেদিক চিকিৎসা বিষয়া। প্ৰিয় শ্ৰোতা, আজি আপোনালোকলৈ বুলি আমি লৈ আহিছোঁ আমাৰ পোনপটীয়া ফোন ইন শিতান, আৰু আজিৰ শিতানৰ বিষয় মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যাত আয়ুৰ্বেদিক চিকিৎসা। আপোনালোকে ডাক্তৰ দীপ্তি ৰেখা শৰ্মাৰ সৈতে পোনপটীয়াকৈ ফোন যোগে কথা পাতিব পাৰিব আৰু সুধিব পাৰিব আপোনালোকৰ বিভিন্ন শাৰীৰিক সমস্যাৰ বিষয়ে। ইতিমধ্যে আমাৰ দুটিকৈ ফোনৰ লাইন মুকলি কৰি দিয়া হৈছে। নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি মই পুনৰ কৈছোঁ, 9435405222 আৰু 03612661876। আপোনালোকে AIR গুৱাহাটী ফেচবুক পেজযোগেও এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব। ডাক্টৰ শৰ্মা, তেনেহ'লে আৰম্ভ কৰোঁ আমাৰ আজিৰ বিষয়। আমি জানো যে আয়ুৰ্বেদিক হ'ল ভাৰতৰ প্ৰায় 5000 বছৰৰ প্ৰাচীন এক ঐতিহ্যবাহী নিৰাময় পদ্ধতি, কিন্তু তথাপিও আপোনাৰ পৰা জানিব বিচাৰিম ইয়াৰ বিষয়ে কিছু আৰু অধিক। মূলত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি কি?
1: হয়, এতিয়া আয়ুৰ্বেদিক বুলি কোৱাৰ লগে লগে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি এক প্ৰাচীনতম চিকিৎসা পদ্ধতি, আৰু এই চিকিৎসা পদ্ধতিৰ আৰম্ভণিতে ব্ৰহ্মাদি জ্ঞানকে ধৰা হৈছে, আৰু এই ব্ৰহ্মজ্ঞান যি পৃথিৱীলৈ অনা হৈছিলে আৰু পৃথিৱীত প্ৰচাৰ আৰু প্ৰসাৰ চৰক সংহিতা, সুশ্ৰুত সংহিতা ইত্যাদিৰ দ্বাৰা ইত্যাদি প্ৰণেতাসকলে, যি চৰক সুশ্ৰুত ইত্যাদি প্ৰণেতাসকল আছিলে, তেওঁলোকে কিছু সংহিতা বা ক্লাছিক শাস্ত্ৰ লিখিছিলে আৰু সেই শাস্ত্ৰ আমাৰ আয়ুৰ্বেদিক শাস্ত্ৰ হিচাপে পৰিগণিত হৈছিলে। আৰু সেই শাস্ত্ৰৰ ভিত্তিতে বহুতখিনি এনেকুৱা শাৰীৰিক, মানসিক বা বহুত হাৰ্বেল মেডিচিনৰ ওপৰতো তথ্যভিত্তিক কিছুমান আলোচনা কৰা হৈছে, আৰু সেই ভিত্তিতে আচলতে বহুতো ধৰণৰ চিকিৎসা কেনেকৈ কৰিব লাগিব, মানুহে স্বাস্থ্য কেনেকৈ বৰ্তাই ৰাখিব লাগিব, হেলথৰ ক্ষেত্ৰত বহুতো ধৰণৰ উপদেশ, এডভাইচ ইত্যাদি দিয়া হৈছে, আৰু সেইখিনি তথ্যভিত্তিক যিখিনি আলোচনা সেইখিনিকে আচলতে আয়ুৰ্বেদ শাস্ত্ৰ হিচাপে জ্ঞান কৰা হয়। আয়ুৰ্বেদিক শাস্ত্ৰত সুন্দৰকৈ স্বাস্থ্যৰ বিষয়েও কোৱা হৈছে, য'ত স্বাস্থ্য ৰক্ষণম আতুৰস্য বিকাৰ প্ৰশমনম, অৰ্থাৎ স্বাস্থ্য কেনেকৈ ৰক্ষা কৰিব লাগে স্বাস্থ্যৱানসকলে, আৰু নিৰোগী কেনেকৈ হৈ থাকিব লাগে, আৰু যিসকলৰ ধৰক কিবা কাৰণত বেমাৰ হৈছে বা তেওঁলোকে বেমাৰত পৰিছে তেওঁলোকৰ কেনেকৈ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় হয় বা কি কৰিলে সহায় হয়, আতুৰ মানে তেওঁলোক আতুৰস্য বিকাৰ কেনেকৈ তেওঁলোকৰ বিকাৰখিনি আমি কি উপায়েৰে তেওঁলোকক ৰক্ষা কৰিব পাৰোঁ, সেই বিষয়েও য'ত জ্ঞান দিয়া হৈছে সেয়ে হৈছে আয়ুৰ্বেদ।
0: হয়, আপুনি খুব সুন্দৰকৈ আয়ুৰ্বেদিকৰ সম্পৰ্কে আমাক জনালে। এতিয়া আমাৰ আজিৰ যিটো বিষয় যে মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যাত আয়ুৰ্বেদিক চিকিৎসা, এতিয়া মহিলাৰ কথা অহাৰ লাগে

0: গতিকে প্ৰথমেই আহি পৰে যে যেতিয়া নাৰীত্ব প্ৰাপ্ত হয় মানে ছোৱালী এগৰাকী যেতিয়া কন্যাকাল প্ৰাপ্ত হয় তেতিয়াও কিছুমান সমস্যা কিছু কিছু ছোৱালীৰ ক্ষেত্ৰত দেখা দিয়ে। তাৰ পৰাই আৰম্ভ কৰিব খুজিছোঁ যে ধৰক কিছুমানৰ কিছু পলমকৈ হয় বা যেতিয়া হয় কাৰোবাৰ ৰক্তচাপ অধিক হয় বা কাৰোবাৰ কম হয় সেই ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসা কেনেধৰণৰ
1: হয়? প্ৰথম যেতিয়া আৰম্ভ হয় আচলতে আমি 13-14 বছৰলৈকে বা 15 বছৰলৈকে আমি ৱেইট কৰিব পাৰোঁ। খুব এটাই সময় যে যাৰ প্ৰতিজনী শিশু যেতিয়া এজনী বালিকা অৱস্থালৈ যায় সেইটো সময়ত আচলতে তেওঁলোকে শৰীৰৰ গঠন শৰীৰৰ গ্ৰ'থ হৰ্মন হওক বা যিকোনো হৰ্মনৰ ক্ষেত্ৰত থকা তাৰতম্য বা ইণ্ডিভিজুৱেলি কিছুমান ডিফাৰেঞ্চৰ ক্ষেত্ৰত পাৰ্থক্য থকাৰ কাৰণে সেই হৰ্মনখিনিয়ে ৰেগুলেট কৰা কিছুমান শাৰীৰিক গঠন বা ঋতুস্ৰাৱ অলপ দেৰিকৈ অলপ পলমকৈ হ'ব হোৱা দেখা যাব পাৰে। কিন্তু এতিয়া কিন্তু এই ক্ষেত্ৰত আমি দেখা পাওঁ যে যদি ঋতুস্ৰাৱৰ সময়ত আমি কিছু আমি মেইনটেইন কৰিব পাৰোঁ আয়ুৰ্বেদিক উপায়েৰে তেনেহ'লে সেই ঋতুস্ৰাৱ অনিয়মিত ঋতুস্ৰাৱক আমি নিয়মিত কৰিব পাৰিম আৰু খুব প্ৰপাৰলি তাক মেনেজ কৰিব পৰা যায়।
0: হয়, এইখিনিতে আমাৰ এটা ফোন আহিছে, ফোনটি লৈ লওঁ। হেল্ল'
2: হেল্ল'
0: হয়, আপুনি কোনে কৈছে?
2: মই লুথু ৰহমানে কৈছিলোঁ, গোৱালপাৰা জিলা ধূপধৰা পদুপাৰাৰ পৰা।
0: হয় শ্ৰী ৰহমান ডাঙৰীয়া, কওক আপোনাৰ সমস্যাটো। কওক
2: সমস্যা মানে এনে ধৰক কোনো মহিলা যাতে গৰ্ভধাৰণ কৰাৰ পিছত
0: হয়
2: তেওঁলোকৰ খাদ্যৰ ক্ষেত্ৰত আৰু কেনেকুৱা ধৰণৰ পৰিৱৰ্তন কৰিব লাগে এই বিষয়ে বাইদেউক ক'ব দিবচোন।
1: হয়, এতিয়া ধন্যবাদ এই মানে প্ৰশ্নটোৰ বাবে। বহুতেই আচলতে প্ৰসূতি অৱস্থাত হওক বা গৰ্ভধাৰণৰ পিছত যিটো আমাৰ চিকিৎসা ব্যৱস্থাত এণ্টিনেটেল কেয়াৰ বুলি কোৱা হয়, অৰ্থাৎ সেই সময়ত গৰ্ভধাৰণ কৰাৰ পিছত বহুতো যত্ন ল'ব লাগে আৰু আয়ুৰ্বেদিকত এই বিষয়ে আচলতে মাসানুমাসিক গৰ্ভ বিকাশ গৰ্ভৰ বিকাশ কি কেনেকৈ হ'ব আৰু সেই গৰ্ভ বিকাশৰ সময়ত প্ৰথম মাহত কি খাব কেনেকৈ প্ৰতিপালন কৰিব লাগিব ছেকেণ্ড মাহত কেনেকৈ প্ৰতিপালন কৰিব লাগিব সেই বিষয়ে বিশদ বৰ্ণন দিয়া আছে। খাদ্যৰ ক্ষেত্ৰত খুব নিয়মিতভাৱে যাতে খাদ্য খায় এনিমিয়া বা ৰক্তহীনতা যাতে নহয় তাৰ প্ৰতি অত্যন্ত গুৰুত্ব ৰাখিব লাগিব। কিছুমান বিশেষ ধৰণে বিশেষভাৱে নিৰ্মিত বা বিশেষ ধৰণৰ খাদ্য সেৱন কৰিব লাগিব, সেইমতে আহাৰ ফল মূল ইত্যাদিৰ ওপৰত গুৰুত্ব দিব লাগিব। যিসকলে মাছ মাংস সেৱন কৰে তেওঁলোকে ভিটামিন ডি বা ভিটামিন B12ৰ বিষয়ে যত্ন ৰাখিব লাগিব। ঘৰৰ মানুহে যাতে তেওঁলোকৰ প্ৰতিপালনৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰে সেইখিনিও গুৰুত্ব দিব লাগিব। আৰু আয়ুৰ্বেদিক কিছুমান মেডিচিন বা আয়ুৰ্বেদিক কিছুমান ছাপ্লিমেণ্ট যিখিনি থাকে সেইখিনি যদি আমি প্ৰয়োগ কৰিব পাৰোঁ, এতিয়া যদি মই কিছুমান নাম ক'ব লাগে তেনেহ'লে লোহা সফ বুলি থাকে নাইবা বিভিন্ন ধৰণৰ এনেকুৱা গৰ্ভ অৱস্থাৰ সময়তো হয় যিটো আপোনাৰ গৰ্ভ অৱস্থাক মেইনটেইন কৰিবলৈ ৰক্ষা কৰিবলৈ যিখিনি মেডিচিন দিব পাৰি বা ছাপৰ্টিভ কিছুমান মেডিচিন খাব পাৰি সেইখিনি যদি মেইনটেইন কৰা হয় এজন চিকিৎসকৰ চুপাৰভিজনত তত্বাৱধানত যদি তেওঁলোকে সম্পূৰ্ণ আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থা লয় তেনেহ'লে আজিকালি যিটো দেখিছোঁ আমি ইনফাৰ্টিলিটি কেছ হওক বা গৰ্ভধাৰণৰ পিছতো বাৰে বাৰে মিছ কেৰেজ হৈ যায় এনেকুৱা ধৰণৰ ক্ষেত্ৰতো গৰ্ভ ৰক্ষাৰ ক্ষেত্ৰত বহুতোখিনি প্ৰতিপালন কৰিব পৰা যায়।
0: হয় ৰহমান ডাঙৰীয়া, আমি আশা কৰোঁ আপুনি আপোনাৰ প্ৰশ্নটিৰ উত্তৰ পালে। আমি কথা পাতি আছিলোঁ ঋতুস্ৰাৱৰ অনিয়মীয়তা বা অত্যাধিক বিষৰ সম্পৰ্কে। কিন্তু এই মুহূৰ্তত আমাৰ আৰু এটা ফোন আহিছে, ফোনটো লৈ লওঁ। হেল্ল' হেল্ল' সংযোগ বিচ্ছিন্ন হৈছে, সম্ভৱ তেখেতে আকৌ কৰিব। আমি আকৌ আমাৰ কথালৈ ঘূৰি যাওঁ, আমি ঋতুস্ৰাৱৰ অনিয়মীয়তা সম্পৰ্কে কথা পাতি আছিলোঁ।
1: হয়, এতিয়া যদি বাল্য অৱস্থাৰ পৰাই ঋতুস্ৰাৱৰ অনিয়মিতা কেনেবাকৈ চলি আছে তেনেহ'লে তেওঁলোকক আমি প্ৰথম অৱস্থাতেই আহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ শিশু অৱস্থাৰ পৰা যেতিয়া বাল্য অৱস্থা বা এডলেচেণ্ট পিৰিয়ড বুলি যোনটো আমাৰ কোৱা হয় সেই পিৰিয়ডটোত দেখা যায় কিছুমান শিশুৰ বা কিছুমান উঠি অহা ছোৱালীৰ কিছুমান ডেফিচিয়েঞ্চি বা ৰক্তহীনতাৰ ভুগিবলৈ পায়।
0: হয় হয়, এইখিনিতে আমাৰ ফোন কল আহিছে আৰু এটা, আমি লৈ লওঁ। হেল্ল' হেল্ল' হেল্ল'

0: हेलो हेलो,
1: হেল্ল'
0: হয় কওকচোন, আপুনি কোনে কৈছে?
1: মই খ্ৰীষ্টান বস্তিৰ পৰা ললিতা সিঙীয়া কৈছো।
0: হয় কওক বাইদেউ।
1: মোৰ সমস্যাটো হৈছে, মই 3 বছৰৰ পৰা মানে আয়ুৰ্বেদিক মেডিচিন খায়ে আছো, কিন্তু এতিয়া কেতিয়াবা কেতিয়াবা নাখালে কিছুমান বস্তু খালে মোৰ গাটো ভিতৰত বহুত জ্বলা পোৰা কৰে আৰু মাথাটো খুব বেয়া লাগে। মই কি কৰিব লাগিব বাইদেউ?
2: আপোনাৰ বয়স কিমান বাইদেউ?
1: মই এতিয়া 60+।
2: হয়, আপোনাৰ বিশেষ কিবা তেনেকুৱা বেমাৰ আছে নেকি, য'ত মানে ধৰক উচ্চ ৰক্তচাপ বা মধুমেহ?
1: সেইবিলাক নাই। মই 2021 চনত মই গলব্লাডাৰ অপাৰেচন কৰিছিলো।
2: হয়,
1: অপাৰেচন কৰি আগতে এলোপেথিক বহুত দেখুৱালো, হস্পিটেল থাকিলে ভাল হয়, ঘৰত আহিলে একো হয়। তাৰপিছত মই 23 চনৰ পৰা মই আয়ুৰ্বেদিক মেডিচিন 23 চনৰ পৰা মই আয়ুৰ্বেদিক মেডিচিন খাই আছিলো। এতিয়াও বৰ্তমান মাজে মাজে খাওঁ, কিন্তু কিছুমান বস্তু খালে মোৰ গাটো ভিতৰটো খুব গৰম হয়, পেটৰ পিঠি এইবিলাক আৰু মাথাটো মানে কিবা মোৰ ভাল নালাগে, মাথাটো গৰম হৈ যায়।
2: হয় বাইদেউ, এইটো ক্ষেত্ৰত মই ক'ব খুজিম যে যেতিয়া মানুহৰ মেন'প'জ হয় বা আমাৰ ঋতুস্ৰাৱ বন্ধ হয়, সেইটো সময়ত মানুহৰ বহুত দিনলৈকে বা বহুত বছৰলৈকে কিছুমান হট ফ্লাশ্বেছ, যিটো তেখেতে কৈছে যে যেনেকৈ খুব গৰম অনুভৱ হোৱা, এইটো ক্ষেত্ৰত তেখেতক আচলতে আৰু এটা চাবলগীয়া যে থাইৰয়ডৰ কিবা সমস্যা আছে নেকি বা বেলেগ কিবা সমস্যাৰ পৰা তেওঁ ভুগি আছে নেকি। আৰু এটা কথা হ'ব পাৰে, তেওঁ যিহেতু কৈছে যে চিকিৎসালয়ত তেওঁ থাকিলে নিশ্চয় ভাল পায় বা ঘৰত অহাৰ লগে লগে, এইটো এটা তেখেতৰ আহাৰৰ কিবা তাৰতম্য হয় নেকি, পাৰ্থক্য ক'ৰবাত আছে নেকি আহাৰৰ ক্ষেত্ৰত, নাইবা এই যে মেন'প'জৰ পিছত তেওঁৰ কেলছিয়াম ডেফিচিয়েঞ্চি হৈছে নেকি, এইখিনিও আচলতে চাব লগা খুব কথা। আৰু মোৰ মতে যে তেওঁ যদি আয়ুৰ্বেদিক কি মেডিচিন খাই আছে, এইখিনি এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শত যদি লয় আৰু তেওঁৰ যিখিনি পুষ্টিহীনতা বা ৰক্তহীনতা যিখিনি আছে বা কেলছিয়াম ডেফিচিয়েঞ্চি, এই ক্ষেত্ৰত যদি কিবা ছাপৰ্ট লাগে তেওঁলোকে, তেওঁ নিশ্চয় চিকিৎসকৰ পৰামৰ্শ অনুসৰি এইখিনি যদি কৰি লয় নিশ্চয় ভাল পাব।
0: হয়, আমি আশা কৰোঁ তেখেতে উত্তৰ পাইছে। ইতিমধ্যে আমালৈ আৰু এটা ফোন কল আহিছে, আমি ফোনটো লৈ লওঁ। হেল্ল' বাইদেউ, আপুনি আৰম্ভণিৰ পৰা প্ৰশ্নটো কওক, প্ৰথমে আপোনাৰ পৰিচয়টো দিয়ক। হয়,
3: মই মানে মাহেকীয় সমস্যাৰ কথাটো ক'ব ওলাইছো কি, কেতিয়াবা তাৰমানে আমাৰ তিনিটা মানুহৰ 2-3 মাহৰ মূৰত হয়, কেতিয়াবা আকৌ বহুতকে ব্লিডিং হয়, কেতিয়াবা আৰু কমকে হয় আৰু পেট বিষায়। এইবোৰ কিবা আয়ুৰ্বেদিকৰ কিবা উপায় আছে নেকি বা কিবা মেডিচিন আছে নেকি?
2: হয়, খুব সুন্দৰ এটি প্ৰশ্ন। বহুতো উঠি অহা ছোৱালীখিনিক আমি দেখা পাওঁ 18-20 বছৰ বয়সত, বা কণ্টিনিউ হয় কেতিয়াবা, আৰু খুব এটি প্ৰচলিত ধাৰণা আছে যে ছোৱালীখিনি যেতিয়া ডাঙৰ হ'ব বা বহুদিন যেতিয়া হ'ব তেতিয়া নিশ্চয় নিজে নিজে ভাল হৈ যায় বুলি। সেইকাৰণে বহুতে চিকিৎসকৰ পৰামৰ্শ নলয় বা সেইমতে কাম নকৰে। আয়ুৰ্বেদিকত আচলতে ইয়াৰ পৰামৰ্শ যদি আমি দিবলৈ বিচাৰোঁ, অশোকাৰিষ্ট বুলি খুব এটি সুন্দৰ মেডিচিন আছে, য'ত আপুনি 2-3 মাহ যদি ছোৱালীজনীক খাবলৈ উপদেশ দিয়ে তেনেহ'লে সেইটো এটি খুব ভাল এটি চলিউশ্যন হ'ব পাৰে। তাৰ উপৰিও আয়ুৰ্বেদিক উপায়েৰে ধৰক কিছুমান শতাৱৰী, যিটো শতমূল বুলি আমাৰ আয়ুৰ্বেদিকত কোৱা হয়, নাইবা অশ্বগন্ধা ইত্যাদি দিও আমাৰ কেৱল উদ্ভিদ জাতীয় কিছুমান মেডিচিনেৰেও ঠিক কৰিব পৰা যায়। নিশ্চয়কৈ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতে থাকিলে সেই ছোৱালীজনীয়ে নিশ্চয় এই এনেকুৱা ধৰণৰ মানে প্ৰব্লেমৰ পৰা হাত সাৰিব পাৰিব।
0: হয়, আমি আশা কৰোঁ আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ দি পালে। আমাৰ আন এটি ফোন কল আমি লৈ লওঁ। হেল্ল' হয় নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়ক।
4: মই দুনি বৰপথাৰ পৰা দেৱজানী শৰ্মাই কৈছো।
0: হয় শৰ্মা বাইদেউ কওক।
4: আমাৰ ভতিজী এজনী আছে বৰ্তমান 18 বছৰ, এই তাৰমানে যোৱা অক্টোবৰ নৱেম্বৰত কিবা মাথা ইনজেকশ্যন হৈ উঠি তাৰমানে ICU-ত থ'বলগীয়া হৈছিলে। তাৰ

0: পিছত আৰু 2-3 বাৰমান মাহেকীয়া হ'ল বাৰু, এতিয়া মাহেকীয়া হোৱা 5-6 মাহমান মাহেকীয়া হোৱাই নাই।
1: এতিয়া
0: কি সমস্যা হ'ব পাৰে কিবা এটা উপাদান?
1: এতিয়া এতিয়া ICUৰ পৰা তেওঁ ভাল পাইছেনে?
0: বৰ্তমান ভাল পাইছে, একদম বহুত মানে চিৰিয়াছ হৈছিল আৰু।
1: হয়, এতিয়া চাওক আমাৰ বডিটো, মহিলাসকলৰ বডি শাৰীৰিক গঠনটোৱে এনেকুৱা যে হৰ্মনৰ ওপৰতেই সম্পূৰ্ণ নিৰ্ভৰ কৰে। এতিয়া যেতিয়া কিবা এটা ষ্টেটত থাকে, হয়তো তেওঁ চিকিৎসালয়ত থাকিব লগা হৈছে বহুদিন, নাইবা কিবা খেলিমেলি, ধৰক খাদ্যৰ খেলিমেলি হৈছে, বেমাৰৰ কাৰণে তেওঁৰ কম্প্ৰমাইজ ষ্টেট তাত যায়, সেইখিনি ক্ষেত্ৰত আচলতে আমাৰ বডিয়ে কোপ আপ কৰোঁতে অলপ সময় লয়। সেইকাৰণে হৰ্মনৰ ইৰেগুলাৰিটিৰ কাৰণে এমাহ দুমাহ, কেতিয়াবা খুব সোনকালে হোৱাও দেখা যায়, কেতিয়াবা অলপ দিন দেৰি হোৱা দেখা যায়। যদি 5-6 মাহ হোৱা নাই তেনেহ'লে নিশ্চয়কৈ চিকিৎসকৰ দেখাবলৈ হৈছে। কিন্তু এই ক্ষেত্ৰত যদি তেওঁক কিবা এটা মেডিচিন, ধৰক শতমূল জাতীয় থকা বা অচকাৰিষ্ট নৰ্মেল এনেকৈ যদি দিব পাৰে, বা মহিলা বা তেওঁৰ যোনটো স্ত্ৰীৰোগ বিশেষজ্ঞৰ যদি বা আয়ুৰ্বেদিক চিকিৎসা বিশেষজ্ঞৰ যদি তেওঁ কাষ চাপে, তেওঁ নিশ্চয়কৈ ইয়াৰ পৰা আৰাম পাব বা এই ইয়াৰ এই বেমাৰৰ পৰা উপশম পাব।
2: হয়, নিশ্চয়কৈ। এতিয়া ঋতুস্ৰাৱৰ সমস্যাৰ কথাই বহুকেইগৰাকীয়ে জানিব বিচাৰিছে, এতিয়া তাৰ লগতে এটা সংযোগ হৈ থাকে যিটো বোগা স্ৰাৱ বুলি কয়, বোগা স্ৰাৱৰ সমস্যা, সেই সমস্যাৰ আয়ুৰ্বেদিক চিকিৎসা কেনেধৰণৰ?
1: হয় চাওক, মই যোনটো ক'লোঁ যে হৰ্মনেল ডিষ্টাৰ্বেঞ্চ যেতিয়া থাকে মানুহৰ বহুত ধৰণৰ সমস্যা হ'ব পাৰে। এতিয়া ঋতুস্ৰাৱ হৈছে এগৰাকী মহিলাৰ নৰ্মেল ফিজিঅ'লজিকেল প্ৰচেছ, মানে নৰ্মেল শাৰীৰিক এটি ব্যৱস্থা যিটোৰ দ্বাৰা প্ৰতি মাহতে তেওঁ 25-30 দিনৰ ভিতৰত যিকোনো এটি ডেটত তেওঁ হয়। কিন্তু এই ক্ষেত্ৰত যেতিয়াই অকণমান ইৰেগুলাৰিটি, ধৰক আজিকালি খাদ্যাভ্যাসৰ ইৰেগুলাৰিটি দেখা যায়, বা নাইবা আপোনাৰ লাইফষ্টাইল, জীৱনশৈলীৰ বিষয়ে বহুতেই খেলিমেলি দেখা যায়, এই ক্ষেত্ৰত আমাৰ শৰীৰৰ শাৰীৰিক গঠনেও বহুতখিনি ডিফাৰেঞ্চ অনা দেখা যায়।
2: হয়,
1: এতিয়া এই ক্ষেত্ৰত যদি আমি চাওঁ যে আয়ুৰ্বেদিকক যদি আপুনি গুৰুত্ব দিয়ে, তেনেহ'লে এইখিনি নৰ্মেলাইজ কৰিবলৈ বহুতখিনি আচলতে প্ৰক্ৰিয়া থাকে। সেই প্ৰক্ৰিয়াখিনিৰ দ্বাৰা নৰ্মেল আমাৰ শাৰীৰিক গঠন মেইনটেইন কৰা আৰু স্বাস্থ্য ৰক্ষা কৰাৰ জৰিয়তে আমাৰ এইখিনি ঠিক কৰিবলৈ এগৰাকী মহিলাক ঠিক কৰিব যত্ন কৰা হয়।
2: হয়, আৰু আপুনি খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ কথা ক'লে, এতিয়া আজিকালি যিটো যান্ত্ৰিক পূৰ্ণ এটা জীৱন, নহয় জানো, তাৰ আমাৰ জীৱনশৈলীৰ সমানে সমানে খাদ্যাভ্যাসো যথেষ্ট সলনি হৈছে। এতিয়া সেই জীৱনশৈলীৰ লগত খাপ খুৱাই আমি আগবাঢ়ি যাবই লাগিব, কিন্তু কেনেধৰণৰ খাদ্যাভ্যাস বা এটা সুস্থ জীৱনশৈলীৰ দ্বাৰা আমি এটা সুস্বাস্থ্য আহৰণ কৰিব পাৰিম, এই বিষয়ে আমি নিশ্চয় কথা পাতিম। কিন্তু ইতিমধ্যে আমাৰ এটা ফোন আহিছে, আমি ফোনটো লৈ লওঁ। হেল্ল'
3: হেল্ল'
2: হয় কওক।
3: হেল্ল'
2: হয়,
3: ওদালগুৰি জিলা কবিৰালীৰ পৰা কৈ আছো। মোৰ মানে এটা বেমাৰ আছে, আজি বহুত বছৰ হল, এনে বিষ হৈছিল, গোটেই গাটো মানে বিষ হৈছিল, বিষটোতো এতিয়া বৰ্তমান নাই, মই খোজ কাঢ়িব নোৱাৰো, আর দিনটো মই চিয়াৰতে বহি থাকো, চিয়াৰতে মোৰ সব কিছু হয়, গা বা ধোৱা, হাৱা লোৱা, সব কিছু, মানে বস্তু, হ্যাঁ ভারী বস্তু, এটার কিবা আয়ুর্বেদিক কিবা আছে নাকি ব্যবস্থা?
1: আপনার ডাক্তারের মতে
3: চিকিৎসা করিলো, কোনো বেমার ধরা নপরে, ইঞ্জেকশন করিলো, এক্সরে করিলো, তেজ পরীক্ষা করিলো, কিমান পরীক্ষা করিলো, কোনো বেমারে ধরা নপরে।
1: আপোনাৰ বয়স কিমান হ'ব?
3: মোৰ বয়সটো হ'ল আপোনাৰ 45।
1: হয় চাওক, যেতিয়া কিছুমান বস্তু ধৰা নপৰে বা বহুতখিনি চিকিৎসালয়ো আপুনি ভাল পোৱা নাই, তেনেকুৱা ক্ষেত্ৰত আমি আচলতে নাৰ্ভৰ বা আমাৰ যোনখিনি স্নায়ুগত বেমাৰ হ'ব পাৰে বুলি আমি ধৰিব পাৰোঁ। তেনেকুৱা ক্ষেত্ৰত আপুনি যদি তেনেকুৱাকৈ আপুনি ভাবি যদি চিকিৎসালয় এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞ নাইবা আয়ুৰ্বেদিক কোনোবা মেডিচিন স্পেচিয়েলিষ্টক যদি দেখুৱাব পাৰে, নাইবা তেনেকুৱা ক্ষেত্ৰত হ'লেও আপুনি কিছুমান আয়ুৰ্বেদিক দৰৱ আছে, যেনেকে চজিনাৰ পাতৰ পৰা নিৰ্মিত মৰিঙ্গা বুলি যাক কোৱা হয়, তাৰ ৰস যদি চজিনাৰ পাতৰ ৰস খাব পাৰে, যদি কিবা বডিত ইনফ্লেমেশ্যন থাকে বা যিখিনি

0: আমাৰ দেখা পোৱা যায় যে বিষ তেনেকুৱা ক্ষেত্ৰত আচলতে হালধিৰ ৰস বা হালধিৰ ৰস বা থেতেলিয়াই উতলাই তাক যদি আমি কম কৰি পেলাই কাঢ়া হিচাপে খাব পাৰোঁ সেইটোও বহুত ভাল কাম কৰে। অৰ্জুন গছৰ চালে ভাল কাম কৰে। এনেকুৱা ধৰণৰ আচলতে কিছুমান যদি প্ৰক্ৰিয়া আমি ঘৰতে নিৰ্মিত কিছুমান ঔষধি যদি আমি সেৱন কৰোঁ তেনেহ'লে আপুনি বহুতো ধৰণৰ এনেকুৱা ইনফ্লেমেটৰী প্ৰব্লেমৰ পৰা আপুনি ভাল পাব পাৰে। আৰু লগতে যদি স্পেচিফিক কিছুমান ৰোগ বুলি ভাবিছে তেনেহ'লে আপুনি নিশ্চয়কৈ এগৰাকী চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। হয়
1: হয়, আপুনি কিছুমান ঘৰুৱা ঔষধৰ কথা ক'লে, যিসকল এতিয়া বিষৰ কথা যিহেতু তেখেত শ্ৰোতাজনে উল্লেখ কৰিলে, গতিকে আমাৰ মহিলাসকলেও বিভিন্ন বিষৰ দ্বাৰা আক্ৰান্ত, গতিকে সেই বিষত যে ঘৰুৱা যে হালধি ৰসৰ কথা ক'লে সজিনা, সেইবোৰ কোন সময়ত বা কি কি পৰিমাণত খালে সুস্থ হৈ থাকিব পাৰি?
0: এতিয়া মহিলাসকলৰ ক্ষেত্ৰত মই প্ৰথমতে কাৰণটো কৈ দিওঁ যে মহিলাসকলে যেতিয়া ঋতুস্ৰাৱ বন্ধ হোৱাৰ সময় হয় সেইটো সময়তে পুষ্টিহীনতাৰ এটি লক্ষণ কেলছিয়াম ডেফিচিয়েঞ্চি, আৰু যাৰ পৰা অষ্টিঅ'পৰোছিছ আৰু তাৰপিছত গৈ অষ্টিঅ'আৰ্থ্ৰাইটিছ, এই দুটা লক্ষণ আচলতে যিটো বাত বিষ বুলি আমি অসমীয়াত কওঁ, বাত বিষৰ সমস্যাই সাধাৰণতে বেছি হয়, কেতিয়াবা আন বাত বা কেতিয়াবা এনেকুৱা ধৰণৰ বাত বিষ বেছি হোৱা দেখা যায়। হয়,
1: এইখিনিতে আমাৰ আৰু এটা ফোন আহিছে, লৈ লওঁ। হেল্ল'
2: মানে চিকিৎসা কৰিলে মানে আমাৰ ডক্টৰৰ পৰা এতিয়ালৈকে ভাল হোৱাই নাই, মানে আপোনাৰ আয়ুৰ্বেদিকৰ পৰা মানে ভাল ভাল কৰিব পাৰিম নেকি বা কেনেকুৱা ধৰণৰ চিকিৎসা কৰিব লাগে আপোনাৰ ফালৰ পৰা জনাই দিব পাৰে নেকি বোলে কল কৰিছিলো বাইদেউ। আপোনাৰ ডক্টৰৰ পৰা মানে কিবা হৈছিলে কিবা উপায় দিব নেকি বোলে কল কৰিছিলো বাইদেউ। মোৰ নাম হৈছিলে বিক্ৰম চেৰাং।
0: হয়, চাওক, পাইলছ বা এনেকুৱা ধৰণৰ ৰোগৰ যিটো এনোৰেক্টেল ডিজিজ বুলি কোৱা হয়, ইয়াতে আমাৰ আয়ুৰ্বেদিকৰ খুব সুন্দৰ শৈল্য চিকিৎসা আছে যিটো খাৰসূত্ৰ বুলি কোৱা হয়, য'ত আপোনাৰ বেমাৰটো কোনোপধ্যে আৰু বাৰে বাৰে হৈ নাথাকে, য'ত আমি দেখা পাওঁ যে বিভিন্ন ধৰণৰ চাৰ্জাৰী কৰাৰ পিছতো এইটো বেমাৰ বাৰে বাৰে হোৱা দেখা যায় এগৰাকী এজন মানুহৰ। কিন্তু আয়ুৰ্বেদিক চিকিৎসা যদি লয় আৰু আয়ুৰ্বেদিক মেডিচিন আৰু আয়ুৰ্বেদিক শৈল্য চিকিৎসাৰ দ্বাৰা আচলতে এই ৰোগটো নিৰাময় কৰিব পাৰে। আপুনি আয়ুৰ্বেদিক শৈল্য চিকিৎসক আছে তেওঁলোকৰ লগত নিশ্চয় কথা পাতি ল'ব, আৰু আপোনাৰ বেমাৰটো সম্পূৰ্ণকৈ যদি গ্ৰেড ওৱান গ্ৰেড টুত থাকে তেনেহ'লে নিশ্চয় মেডিচিনেৰে ঠিক হয়, আৰু নহ'লে কেতিয়াবা আয়ুৰ্বেদিক শৈল্য চিকিৎসা দৰকাৰ হয়, আৰু কিন্তু সম্পূৰ্ণ নিৰাময়ৰ ব্যৱস্থা আছে।
1: হয়, প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আইডৰ বুলনি পোনপটীয়া ফোন ইন শিতান, আৰু আমাৰ আজিৰ বিষয় হ'ল বিভিন্ন শাৰীৰিক সমস্যাত আয়ুৰ্বেদিক চিকিৎসা। আপোনালোকে এই দুটি নম্বৰত ফোন কৰি আমাৰ ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত থকা আয়ুৰ্বেদিক চিকিৎসক ডাক্টৰ দীপ্তিৰেখা শৰ্মাৰ সৈতে পোনপটীয়াকৈ আপোনালোকৰ সমস্যাৰ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876। আমি কথা পাতি আছিলোঁ মহিলাৰ বিভিন্ন বিষৰ সমস্যাৰ।
0: হয়, মই বাত বিষৰ কথালৈ কৈ আছিলোঁ যে বাত বিষ বুলি যেতিয়া আমাৰ দেখা যায় তেতিয়াই মহিলাসকলক আচলতে আমি এই পুষ্টিহীনতা কেলছিয়াম ডেফিচিয়েঞ্চিৰ বিষয়ে আমি প্ৰথম ভাবোঁ। এনেকুৱা ক্ষেত্ৰতো আমাৰ প্ৰবাল পৃষ্টি বা সপ্তামৃত লোহ এনেকুৱা ধৰণৰ কিছুমান মেডিচিন আছে যিটো নিশ্চয়কৈ বিশেষজ্ঞৰ দ্বাৰাই দিয়া হয়, কিন্তু এইখিনি মেডিচিন খালে নেচাৰেলি প্ৰাকৃতিকভাৱে এগৰাকী মহিলা সুস্থতাৰ ফালে আহিব পাৰে। আৰু যিখিনি আমি বিষ বা এনেকুৱা ধৰণৰ উপশম দেখা পাওঁ তেওঁলোকে এই ৰোগসমূহৰ পৰা নিৰাময় লাভ কৰিব পাৰে। আৰু আয়ুৰ্বেদিক চিকিৎসা যেতিয়া ল'ব তেতিয়া আমি জানো নহয় আমি প্ৰকৃতিৰ পৰা উৎপন্ন বা প্ৰকৃতিয়ে আমাৰ উৎস, আৰু যেতিয়ালৈকে আমি প্ৰকৃতিৰ লগত থাকিম তেতিয়াই আমি নিশ্চয় সুস্থ হৈ থাকিম।
1: হয়, এইখিনিতে আমাৰ আৰু এটা ফোন আহিছে, আমি লৈ লওঁ। হেল্ল'
3: হেল্ল' মই দিল্লীশ্বৰ শৰ্মা কৈছিলোঁ।
1: হয় শ্ৰী শৰ্মা কওক।
3: মোৰ তাৰমানে যেতিয়া কথা পাম চকুৰিত তাৰমানে আগচকিটো পুৰা নাচি থাকে, এইটো আজি মোটামুটি ছয় মাহমান হৈ গ'ল, এতিয়া কি উপায় কৰিলে ভাল হ'ব কওকচোন।
0: হয় আপোনাৰ যিটো প্ৰব্লেম সেইটো হ'ব পাৰে নাৰ্ভৰ বা নিউৰলজিকেল বুলি কোৱা হয় স্নায়ুগত ৰোগ আৰু এই ক্ষেত্ৰত আপুনি আপোনাৰ ট্ৰাইজেমিনেল আৰু ফেচিয়েল নাৰ্ভ থাকে আপুনি এতিয়া অকণমান ব্যায়াম কৰিব লাগিব য়োগাৰ ক্ষেত্ৰত এইটো আচলতে খুব সুন্দৰ যিটো আমাৰ সূক্ষ্ম ব্যায়াম

0: লিখোৱা হয়, যিখিনি সূক্ষ্ম ব্যায়াম আমাৰ আমাৰ মুখৰ ক্ষেত্ৰত কিছুমান আছে, আৰু প্ৰাণায়াম য'ত অক্সিজেন আপোনাৰ নিশ্চয় বেছি লাগে, সেইখিনি আপুনি কৰিব লাগিব। প্ৰাণায়াম কৰক, আপুনি যোগা কৰক, আৰু যদি স্নায়ুগত, যেনেকৈ মই ক'লো, এই দুডাল নাৰ্ভে বেছিকৈ ইনভল্ভ হৈ থাকে, এই নাৰ্ভৰ যদি ৰিলেটেড কিবা আপোনাৰ সমস্যা হৈ আছে, এইটো আপুনি এগৰাকী চিকিৎসকৰ লগত পৰামৰ্শ লৈ সম্পূৰ্ণ ৰোগ নিৰ্ণয় কৰাৰ পিছতহে আচলতে আমি ৰোগটোৰ বিষয়ে ক'ব পাৰিম আৰু নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰিম। কিন্তু আয়ুৰ্বেদিকত নিশ্চয় নিৰাময়ৰ ব্যৱস্থা আপুনি পাব। আৰু এই ক্ষেত্ৰত পঞ্চকৰ্ম, যিটো আমাৰ আয়ুৰ্বেদিক থেৰাপি, সেই পঞ্চকৰ্মা থেৰাপিৰো খুব সুন্দৰ ৰিজাল্ট পাব পাৰে। পঞ্চকৰ্মা থেৰাপিত আচলতে পাঁচবিধ থেৰাপি কৰা হয়, বমন বিৰেচন এনেকৈ, আৰু নিউৰোমাস্কুলাৰ যিবিলাক আমি দেখা পাওঁ স্নায়ুগত আৰু মাংসগত, সেইখিনিত আচলতে খুব সুন্দৰ আমাৰ ৰিজাল্ট দেখিবলৈ পাওঁ।
1: হয়, আৰু এটা ফোন আহিছে, এইখিনিতে ফোনটো লৈ লওঁ। হেল্ল' হেল্ল' সম্ভৱ যোগাযোগ বিচ্ছিন্ন হৈছে। এটা পঞ্চকৰ্মৰ কথা আপুনি ক'লে, হয় আমি হয় পুনৰবাৰ ক'ব আপোনাৰ পৰিচয়টো। হয়, আপোনাৰ সমস্যাটো কওক।
2: মানে মোৰ সমস্যা বুলি, মোৰ ঘৰত এজন শিশু আছে, মানে দুই বছৰ হব, এবাৰ ছেপ্টেম্বৰৰ 25 তাৰিখ পৰিলে, মানে শিশুজনৰ মানে গৰম দিন পৰিলে মানে গাত ৰঙা পৰি পৰি উঠে, ৰঙা পৰি পৰি মানে উঠিলে মানে অসুখ হৈ থাকে, কিন্তু ঠাণ্ডা দিন নহয়, কিন্তু বহুত ডাক্তৰ তাত চালো, মলম খোৱা মলম দে, ঔষধ পাতি এনেকে দে, মানে ভাল হোৱাই নাই।
0: হয়, এইটো ক্ষেত্ৰত আমি এলাৰ্জিৰ কথাই ভাবিব লাগিব, যিহেতু গৰমৰ দিনত হয়, যেনেকৈ আমি শুনিছোঁ যে ঠাণ্ডাৰ পৰা এলাৰ্জি হয়, গলা বেয়া হয় নাইবা স্কিনত প্ৰব্লেম হয়, তেনেকৈ গৰমৰ পৰাও বহুতৰ হিট এলাৰ্জিও হয়। এই যদি এনেকুৱা হৈ আছে, এল'ভেৰা যিটো আমি ঘৃতকুমাৰী বুলি কওঁ, এল'ভেৰাৰ ৰসটো উলিয়াই বা পাল্পটো উলিয়াই সেইটো লগাব পাৰে, চন্দন পিচি, বগা চন্দন বা ৰঙা চন্দন পিচি চন্দন লগাব পাৰে, গৰমৰ পৰা হোৱা যিকোনো এলাৰ্জি ভাল হয়। তাৰ লগতে চন্দনৰ পৰা বনোৱা এবিধ চিৰাপ থাকে, চন্দন আচাপ বুলি কোৱা হয়, যিটো আয়ুৰ্বেদিকভাৱে যিকোনো ভাল কোম্পানীৰ উপলব্ধ, আৰু সেই চন্দনাচাপ যদি শিশুটি দুই চামুচ আৰু দুই চামুচ চন্দনাচাপ দুই চামুচ পানীৰ লগত খুৱাব পাৰে, তেনেহ'লে এমাহতে শিশুগৰাকীয়ে নিৰ্মল হ'ব পাৰিব বুলি মোৰ ধাৰণা। হয়
1: হয়, আমি আশা কৰোঁ আমাৰ শ্ৰোতাজনে নিশ্চয়কৈ উত্তৰটি পালে। এতিয়া হাৰ্বেল মেডিচিন বুলি যিটো কোৱা হয়, ভেষজ ঔষধ, সেই ভেষজ ঔষধ আৰু আয়ুৰ্বেদিক একেই নেকি বাৰু?
0: হয়, বহুতখিনি মিল আছে। আয়ুৰ্বেদিকৰ ক্ষেত্ৰত আচলতে আমি কিছুমান কম্পজিশ্যন বা বিভিন্ন ধৰণৰ উদ্ভিদ একেলগ কৰি বনোৱা, আৰু হাৰ্ব মিনাৰেল আমাৰ ধৰক যোনটো উদ্ভিদৰ পৰা বনোৱা, তাৰ লগত কিছুমান খনিজ পদাৰ্থ যুক্ত হয়, কেতিয়াবা সেই খনিজ পদাৰ্থ আপোনাৰ কেলছিয়াম হ'ব পাৰে বা এনেকুৱা ধৰণৰ, যেনেকৈ মই কৈছিলোঁ প্ৰবাল পিষ্টি, প্ৰবাল যিটো আমাৰ মাণিক বুলি কোৱা হয়, প্ৰবাল মাণিকৰ নিচিনা খনিজ পদাৰ্থ উদ্ভিদৰ লগত মিক্স কৰি বনোৱা হয়, আৰু এইবিলাক শাস্ত্ৰগত অৰ্থাৎ চৰক সংহিতা বা সুশ্ৰুত সংহিতাত এইখিনি কথা লিখা আছে, আৰু এইখিনিৰ তেনেকৈ বনোৱা যিখিনি মেডিচিন সেইখিনিক আয়ুৰ্বেদিক মেডিচিন বুলি কোৱা হয়। এতিয়া হাৰ্বেল মেডিচিনৰ ক্ষেত্ৰত সম্পূৰ্ণ উদ্ভিদ উৎস যাৰ হয় আৰু প্ৰাকৃতিকভাৱে সম্পূৰ্ণ নিৰ্মিত, আৰু য'ত খনিজ পদাৰ্থ খুব কম থাকিব বা নাথাকে, তেনেকুৱা ধৰণৰ মেডিচিনক আমি হাৰ্বেল বুলি কওঁ, বা এটা উদ্ভিদৰ পৰা বনোৱা যিখিনি মেডিচিন পোৱা যায় সেইখিনিক আমি হাৰ্বেল মেডিচিন বুলি কওঁ।
1: হয়, ডাক্টৰ দীপ্তিৰেখা শৰ্মা, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। শেষত মহিলাৰ স্বাস্থ্য ৰক্ষাত সহায়ক হিচাপে দুবিধমান যদি আয়ুৰ্বেদিক উদ্ভিদ
0: হয়
1: কথা আপুনি কৈ দিয়ে।
0: হয়, এইটো কথা মই এগৰাকী শ্ৰোতাৰ প্ৰশ্নৰ উত্তৰত মই কৈছিলোঁ, কিন্তু তথাপি মই ক'ব খুজিম যে তুলসী নাইবা অশ্বগন্ধা, সতাৱৰী যিটো সতমূল বুলি কওঁ, ঘৃতকুমাৰী ইত্যাদি যিখিনি উদ্ভিদ আছে, এইখিনি যদি আমি ছালৰ ক্ষেত্ৰতে হওক বা আমাৰ নিয়মিতভাৱে সেৱন কৰাৰ ক্ষেত্ৰত আমি সদায় ৰাখিব লাগে, যাতে মহিলাৰ স্বাস্থ্য যত্ন লয়।
1: হয়, ধন্যবাদ ডাক্টৰ দীপ্তিৰেখা শৰ্মা, আপুনি আজি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ বুলনিলৈ আহি আৰু বিভিন্ন শাৰীৰিক সমস্যাত আয়ুৰ্বেদিক চিকিৎসা এই সম্পৰ্কে বহুতো কথাই জনালে, লগতে শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিলে। তাৰ বাবে আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ। প্ৰিয় শ্ৰোতা, ইমান বাৰু আপোনালোকে শুনি আছিল আমাৰ পোনপটীয়া।

0: ভিত্তিক,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আধুনিক গীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে সুদীপা দত্তৰ কণ্ঠৰ গীত। প্ৰথম গীতৰ কথা ফজলুল কৰিমৰ।

0: ডক্টর তৃষ্ণা বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে।
1: নমস্কাৰ, আজি আমি প্ৰাসংগিক অনুষ্ঠানত লগ পাইছোঁ ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ তৃষ্ণা বাইদেউ। আৰু বাইদেৱে বৰ্তমান ডিব্ৰুগড় জিলাখনত বিভিন্ন প্ৰান্তত হৈ থকা জাপানীজ এনকেফেলাইটিছকে আদি কৰি অনেক ধৰণৰ যিবিলাক সংক্ৰামক ৰোগ আছে এই ৰোগৰ সম্পৰ্কে বিস্তৃতভাৱে আমি তেখেতৰ পৰা জানিব বিচাৰিম। আৰু ইতিমধ্যে ডিব্ৰুগড় জিলাখনত বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছৰ তেনেকুৱা ধৰণৰ বিশেষ সংকটজাতীয় পৰিৱেশ সৃষ্টি হোৱা নাই। তৎসত্ত্বেও জিলা প্ৰশাসন তথা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত বাইদেউৰ পৰা আমি বিশেষভাৱে সকলোখিনি জানিবলৈ চেষ্টা কৰিছোঁ।
2: হয়, নমস্কাৰ। প্ৰথম কথাটো হ'ল আমি JE আৰু AES কি এইটো আমি জানিব লাগিব। এতিয়া আমি সকলো শ্ৰেণীৰ মানুহৰ মাজত এটা এৱাৰনেছ দিছোঁ, যিহেতু আমাৰ আশাসকলে গাঁৱত কয়, আমি BDO থ্ৰুৱেদি জিলা মানে গাঁও পঞ্চায়তৰ সভ্যসকলক বা এনেই অন্য ধৰণৰ হ'লেও আমি JE ওপৰত সকলোকে সজাগতা দিছোঁ। JE আৰু AESৰ কথাটো হ'ল কি, প্ৰথম লক্ষণটো হৈছে জ্বৰ লগত আৰু থাকিব, ধৰক অচেতন হোৱা, বমি হোৱা, মূৰৰ বিষ হোৱা বা ডিঙি গলৰ মানে ষ্টিফনেছ হোৱা। কিন্তু জ্বৰ হ'লেই আমি আচলতে সদায় ডক্টৰৰ ওচৰত বা চিকিৎসালয়লৈ আহিব লাগে। আৰু প্ৰথম কামটো হৈছে আমাৰ জ্বৰ হ'লে আমি লগে লগে তেজৰ এখন নমুনা ল'ব লাগে, কাৰণ মেলেৰিয়াৰো আমাৰ যিহেতু অধ্যুষিত জিলা ডিব্ৰুগড়, যদিও আমাৰ 3 বছৰ ধৰি আমি মেলেৰিয়াৰ কোনো কেছ ওলোৱা নাই, তথাপিও আমি সেইটো সাৱধানতা সদায় লওঁ। আৰু হস্পিটেললৈ আমি আনিবলৈ কওঁ, যিহেতু আমাৰ ডক্টৰে পৰীক্ষা কৰি তাৰপিছতহে JE বা AESটো আমাৰ ধৰা পৰিব। JE আৰু AES ধৰা পৰা প্ৰায় উপায় আছে যে আমি চেৰিব্ৰোস্পাইনেল ফ্লুইড বুলি কওঁ, আমাৰ মজ্জাত যিটো ৰস থাকে CSF বুলি যিটো কওঁ, সেইটো পৰীক্ষা কৰিলে আমাৰ JE ধৰা পৰে। আৰু যদি একেধৰণৰ লক্ষণ থাকে, জ্বৰৰ মূৰৰ বিষ, অচেতন হোৱা, বমি হোৱা, তেনেকুৱা ধৰণৰ লক্ষণ, আমাৰ অন্যবিলাক ধৰক মেনেটিউবাৰকুলাৰ মেনিনজাইটিছ বা ইনফেক্টিভ মেনিনজাইটিছ সেইবিলাকতো হ'ব পাৰে। আৰু সকলো ধৰণৰ চিকিৎসাৰ কাৰণে আমি সাধাৰণতে যদি JE বুলি ভাবোঁ বা AES বুলি ভাবোঁ, আমাৰ চৰকাৰী চিকিৎসালয়ৰ সুবিধাবোৰ আছে, কিন্তু JE চিকিৎসাৰ কাৰণে আমি সদায় মেডিকেল কলেজলৈ আমি কেছবিলাক ৰেফাৰ কৰিবলৈ কওঁ। আৰু চৰকাৰৰ ফালৰ পৰা আমাৰ সকলো টেষ্ট আমাৰ ফ্ৰী দিয়া আছে। এতিয়া ডিব্ৰুগড় জিলাত আমাৰ এইবছৰ 3টা, যোৱা বছৰৰ আমাৰ 7টা কেছ ওলাইছিলে, ডেথ হোৱা নাছিলে। কিন্তু আমাৰ প্ৰথমতে যদি আমি ধৰা পেলাব পাৰোঁ, আমি নিশ্চয়কৈ JEটো আমি মৃত্যুটো প্ৰতিৰোধ কৰিব পাৰিম। তাৰ কাৰণে আমি কিছুমান ষ্টেপছ আমি লৈছোঁ। আমি বছৰৰ আৰম্ভণিতে ধৰক মাৰ্চ মাহতে যেতিয়া আমাৰ JE আমাৰ আৰম্ভ হোৱাই নাছিলে, তেতিয়া আমি এখন ডিষ্ট্ৰিক্ট টাস্কফৰ্চ মিটিং এখন আমি কৰিছিলোঁ আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বত। তাতে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহ আহে, সকলোকে আমি ইনভল্ভ কৰি ধৰক স্বাস্থ্য বিভাগ, ছ'চিয়েল ছাৰ্ভিচ বা ছ'চিয়েল ৱেলফেয়াৰ বা ভেটেনেৰি, ফিছাৰী, মিউনিচিপালিটি, PAC ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ তেনেকৈ আৰু ফৰেষ্ট্ৰি, চব সকলোৰে লগতে আমি এখন মিটিং পাতোঁ আৰু সকলোৰে দায়িত্ববোৰ আমি তেওঁলোকক ভাগে ভাগে বুজাই দিওঁ আৰু তেওঁলোকক কৰিবলগীয়া কামখিনি আমি কৰিবলৈ তেওঁলোকক এটা অনুৰোধ কৰোঁ। তাৰ ভিতৰতে ধৰক মই এটা কৈছোঁ, মিউনিচিপালিটিৰ কিছুমান দায়িত্ব থাকে, ধৰক য'তে ত'তে পানী জমা নোহোৱা বা নলাবোৰ চাফা কৰি ৰখা, বা ভেণ্ডৰবিলাকে যদি ক'ৰবাত নাৰিকলৰ খোলা বা টায়াৰবোৰ এনেকৈ জমা কৰি থৈছে, আমি জানো যে মহৰ পৰাই JEটো হয়, গতিকে সেই মহে যাতে কণী পাৰিব নোৱাৰে, মহৰ উৎপত্তিস্থলটো যাতে আমি ধ্বংস কৰিব পাৰোঁ, সেইটো কাৰণে আমি সেইখিনি ব্যৱস্থা আমি মিউনিচিপালিটিক কৰিবলৈ কওঁ। আৰু তেওঁলোকে এইটো খুব ভালকৈ কৰিছে, যদি তেনেকুৱা ধৰণৰ কোনোবা ভেণ্ডৰে যদি চাফা কৰি নাৰাখে বিক্ৰীৰ পিছত, তেওঁলোকৰ ফাইনো কেতিয়াবা তেওঁলোকৰ ফালৰ পৰা লয়। এগ্ৰিকালচাৰৰ ফালৰ পৰা আমি কিছুমান কওঁ যে পথাৰত ধৰক গ'লে মানে ৰাতিপুৱা গধূলি মহৰ কামোৰ হয়, তেতিয়া আপুনি ফুল শ্লিভ হাৰ্ট চোলা বা পাতল ৰঙৰ চোলা পিন্ধিলে মানে ভাল, যাতে মহে কামুৰিব নোৱাৰে। ফিছাৰী ডিপাৰ্টমেণ্টৰ আমাৰ আছে ৰোল, ধৰক আমি এটা মাছ মেলোঁ, গাম্বুচিয়া ফিচ বুলি কয়, সেই মাছটো তেওঁলোকে আনি দি আমি নলাবিলাকত মেলি দিওঁ আৰু সেই মাছটোৱে মহৰ কণীবিলাক ধ্বংস কৰে। আমাৰ নিজৰ স্বাস্থ্য বিভাগৰ কথাটো আপুনি জানে, আমাৰ সকলো আশাকৰ্মীয়ে শ্লাইড লয়, লগতে তেওঁলোকে কিছুমান কাম কৰে য'ত আগতে মানে আমাৰ JE হোৱা আমাৰ কেছ আছিলে বা আমি ভাবোঁ যে এইটো হটস্পট বা হ'ব পাৰে, সেইবিলাক ইয়াত তেওঁলোকে ঘৰে ঘৰে যায়, গৈ পিনে তেওঁলোকে আমাৰ চাফা পানীত মহে কণী পাৰিলে সেইটোৰ পৰা JEটো হয়। গতিকে তেওঁলোকে চ'ৰ্চ ৰিডাকশ্যন বুলি কওঁ আমি, এই যে ক'ৰবাত পানী জমা হৈ থকা কুৰুকাত বা ফ্ৰিজৰ পিছফালে পানী জমা হৈ থকা ফুলদানিত, সেইবিলাক তেওঁলোকে ধ্বংস কৰে আৰু সেইটো ফটো দিলে মানে তেওঁলোকে এটা ইনচেণ্ট মাননি এটা পায়, সেইটো আশাৰ সেইটো এটা দায়িত্ব আমাৰ, সেইটো গোটেই মানে বছৰ ধৰি আমাৰ সেই কামটো আমাৰ হৈ থাকে। তাৰোপৰি আমাৰ আছে আঁঠুৱা ঔষধীকৰণ, মহটো যিমান হ'লেও থাকেই, গতিকে আমি সকলোকে আঁঠুৱা ল'বলৈ উপদেশ দিওঁ আৰু আঁঠুৱাবিলাক আমি ঔষধ মালাথিয়ন ঔষধত আমি বুৰাই আঁঠুৱাখন ধুই দিবলৈ কওঁ। সেই আঁঠুৱাটো ব্যৱহাৰ কৰিলে মহবিলাক তাতে লাগিলে মহবোৰ মৰি যায় আৰু বেমাৰটো হোৱাৰ সম্ভাৱনাটো কমি যায়। তারপরে এটা আছে আমার

0: ফগিং বুলি কয় ধোঁৱাকৰণ, য'ত এইবিলাক হাঁহৰ কণী পাৰিব লগা জাগা আছে বা আমাৰ যেতিয়া ক'ৰবাত কেচ ওলায় যে এই কেচ, তেতিয়া আমি গোটেই এৰিয়াটো আমি এটা মানে চেণ্টিমেণ্ট ছাৰ্ভে বুলি কয় আৰু তেওঁলোকৰ ওচৰৰ পাজৰত যাতে কাৰো হ'ব নোৱাৰে সেই মহৰ পৰা, ধোঁৱাকৰণটো আমি কৰি দিওঁ। আৰু গোটেইখিনি কামত আমাৰ এটা ডিপাৰ্টমেণ্টেই আছে যে যিকোনো বাহকজনিত ৰোগবিলাক হ'লে আমাৰ ৰিপৰ্টিং আৰু মানে ছাৰ্ভেলেঞ্চ কৰা হয়। সেইটো এটা আমাৰ ডিপাৰ্টমেণ্ট মানে বেলেগ এটা বিভাগেই আছে, তেওঁ কিছুমান কৰ্মীও আছে, তেওঁলোকে খুব ভালকৈ কাম কৰে। কিন্তু আমি ৰাইজক এটা কথা ক'ব বিচাৰোঁ যে আপুনি মেলেৰিয়া বা জেই বুলি ক'লে ভয় খাব নালাগে। কিবা যদি জ্বৰ হৈছে ওচৰৰ আশাকৰ্মীৰ লগত আপুনি আলোচনা কৰক, তেজৰ কমনা দিয়ক, আৰু যদি দেখিছে যে জ্বৰৰ লগত অলপ হেৰি হৈছে, ধৰক অল্টাৰ্ড চেঞ্চৰিয়াম বুলি যিটো কওঁ আমি ভুলবকে, কিন্তু সেইটো বহুতে মানে ভাবে, ভুলবকাটো মই আগতে কোৱা নাছিলোঁ, মানুহবিলাকে অলপ বেলেগ ধৰণেৰে ভাবে এইটো, বহুতে কিছুমানেতো পাগল হ'ল বুলি কয় বা মানসিক ৰূপ আছে বুলি কয়। ভুলবকাটো আচলতে জ্বৰটো বেছি যেতিয়া মগজুলৈকে যায় তেতিয়া প্ৰেচাৰটো বাঢ়ি যায় বা বিভিন্ন কাৰণত, তেতিয়া তেওঁলোকে মানে অলপ ভ্ৰম বকাৰ নিচিনা বা কথা পাহৰি যোৱা, অচেতনো হৈ যাব পাৰে, বেছি হ'লেতো আৰু জানেই আৰু সেইটো মৃত্যুৰ মুখতো পৰিব পাৰে। সেইকাৰণে আমি প্ৰাথমিক লক্ষণ দেখা দিলে হস্পিটেলত আহিবলৈ কওঁ, নিজে চিকিৎসা নকৰি সদায় ডাক্তৰৰ দ্বাৰা পৰীক্ষা কৰিব লাগে। আৰু লেবৰেটৰী টেষ্টিংবিলাক আমাৰ ফ্ৰী থাকে যিখিনি জেইৰ কাৰণে হয়। এতিয়া যদি কিবা জেই কেছ এটা ওলায় যদি মেডিকেল কলেজত থাকে তেতিয়া সম্পূৰ্ণ ফ্ৰী পাব, নাৰ্ছিং হোমত যদি যায় 1,00,000 টকালৈকে যিখিনি চিকিৎসা হ'ব সেইখিনি চৰকাৰৰ ফালৰ পৰা ফ্ৰী কৰি দিয়া হয়।
1: ডিব্ৰুগড় জিলাখন যিহেতু চাহ বাগিচাৰ অধ্যুষিত অঞ্চল, এই চাহ বাগিচা অঞ্চল আৰু গ্ৰাম্যাঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ কিবা তাৰতম্য দেখিবলৈ পোৱা যায় নেকি?
0: ঠিক বাগান বা গাঁও বুলি তেনেকুৱা তাৰতম্য নাই। আমাৰতো এতিয়া এবাৰ এটা নাহৰণিত এটা খোৱাঙত ওলাইছিলে, যোৱা বছৰৰ যিখিনি কেছ আছিলে আমাৰ ট্ৰেণ্ডটো তেনেকুৱা ধৰণৰ, আমাৰ গাহৰি পোহে য'ত কৰে সেই অঞ্চলবিলাকতে বেছিকৈ দেখা যায় বা খেতি পথাৰত যিবিলাকে নামে। এতিয়া আমাৰ গাহৰিৰ ক্ষেত্ৰত আমি এটা কাম কৰোঁ, এইটো ছেৰ' ছাৰ্ভেলেঞ্চ বুলি কয়। গাহৰি পোৱালিবিলাকৰ যিবিলাক আগৰ পুৰণা ৰেকৰ্ড আমি চাওঁ, য'ত গাহৰি পুহিছিলে বা গাহৰি হোৱা অঞ্চলত যদি মানে পোহা অঞ্চলত যদি কাৰোবাৰ জেই হৈছিলে, তেওঁ যদি গাহৰি পুহি আছে, গাহৰি পোৱালিবিলাকৰ পৰা আমি তেজৰ নমুনা আমি সংগ্ৰহ কৰিবলৈ কওঁ। এইটো আমি নিজে নকৰোঁ, এইটো ভেটেনেৰিয়ে কৰে আৰু সেইটো ছেৰ' ছাৰ্ভেলেঞ্চ বুলি কয়। তেওঁলোকৰ তেজত যদি সেই বস্তুটো ছেৰামত যদি পোৱা যায় তেতিয়াহ'লে আমি এলাৰ্টনেছ এটা কৰোঁ যে হ'ব পাৰে, তাৰমানে সেই মহে কামুৰি গাহৰিটো বা কামুৰি মানুহ কামুৰিলে বেমাৰটো হ'ব পাৰে। সেইকাৰণে আমি সেই ছেৰ' ছাৰ্ভেলেঞ্চটো প্ৰত্যেক বছৰেই কৰোঁ। যোৱা বছৰ কৰোঁতে আমাৰ কেইটামান পজিটিভ আহিছিলে, এইবাৰ আমি কৰিলোঁ। তাৰপিছত গোটেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টতেতো কৰাটো সম্ভৱ নহয়, আমি কিছুমান এৰিয়া ৱাইজ চেম্পল লওঁ, এইবাৰ আমাৰ নিগেটিভহে আহিছে।
1: আৰু এটা কথা, এই আমাৰ সকলো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ইয়াৰ উপশমৰ যিটো ব্যৱস্থা উপলব্ধনে?
0: নহয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আমাৰ জ্বৰৰ কাৰণে শ্লাইড লোৱা বা তেজৰ পৰীক্ষা কৰাৰ সুবিধা আছে, কিন্তু যিটো স্পাইনেল ফ্লুইডৰ পৰীক্ষা CSF-ৰ যিটো জেইৰ কাৰণে টেষ্ট কৰা হয় সেইটো অকল মেডিকেল কলেজতহে আমাৰ সুবিধা আছে। সেইকাৰণে আমি অসুবিধা হ'লে আমি ডিব্ৰুগড়লৈ মেডিকেল
1: ডিব্ৰুগড় জিলাৰ যেতিয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা আপোনালোকে কি আহ্বান কৰিব অনুৰোধ জনাব যে এই জাপানী এনকেফেলাইটিছৰ এটা ৰোগৰ পৰা প্ৰাদুৰ্ভাৱৰ পৰা হাত সাৰি থাকিবৰ কাৰণে আপুনি কি?
0: হয়, এইটো ভাল কথা কৈছে। প্ৰথম কথাটো হ'ল জ্বৰ হ'লে লুকুৱাই নাৰাখিব বা ঘৰতে বহি নাথাকিব, হস্পিটেললৈ বা স্বাস্থ্যকৰ্মীৰ লগত কণ্টেক্ট কৰিব, জাবৰ জোঁথৰ জমা কৰি নথ'ব, লেতেৰা কৰি নাৰাখিব, পানী জমা হ'বলৈ নিদিব, মহৰ যিবিলাক কণী পৰা স্থান থাকে এইবোৰ ধ্বংস কৰক, তাৰপৰা আঁঠুৱা ব্যৱহাৰ কৰক, গধূলি সময়ত ধূনা দিয়ক, খিৰিকী দুৱাৰবোৰ লগাই ৰাখক, ফুল শ্লিভৰ চোলা পিন্ধক, লগতে ধৰক নিজৰ ঘৰতো ধূনা দিব পাৰে। আৰু মহৰ পৰা বাচি থাকিব পাৰিলে আমাৰ নিশ্চয় জেই বা মেলেৰিয়া দুয়োটাই এতিয়া আমাৰ ছিজন, সেইখিনিৰ পৰা বাচি থাকিব পাৰে বুলি ভাবে। আৰু ভয় নাখাব, কিবা থাকিলে কিবা হ'লে সদায় ডক্তৰৰ পৰামৰ্শ ল'ব লাগে।
1: বাইদেউলৈ ধন্যবাদ জনাইছো আৰু ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণ বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে হায়দৰ আলী পৰিচালনাত সুৰ সমলয়।

0: শ্রোতাসকলে হায়দৰ আলীৰ পৰিচালনাত সুৰ সমলয় শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হোল দিৱস উপলক্ষে চান্থাল বিদ্ৰোহৰ নায়ক নায়িকাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি বুলি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গণতান্ত্ৰিক সংগঠনৰ

0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আন্তঃৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ নাইবা সংসদীয়তাবাদ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশ্বৰ গণতান্ত্ৰিক সংগঠনৰ সকলো নিৰ্বাচিত প্ৰতিনিধিলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীবিৰলাই কয় যে জনসাধাৰণৰ অভিলাষ পূৰণ, অধিকাৰ ৰক্ষা আৰু আস্থা অৰ্জনৰ ক্ষেত্ৰত সংসদসমূহ সৰ্বোচ্চ প্ৰতিষ্ঠান হিচাপে বিবেচিত হৈ আহিছে। এই প্ৰতিষ্ঠানসমূহতে দেশৰ কল্যাণৰ বাবে বিভিন্ন ধাৰণাৰ উন্মেষতে নীতি নিৰ্ধাৰণ কৰা হয় আৰু দেশৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা হয়। শক্তিশালী, স্বতন্ত্ৰ আৰু জবাবদিহি সংসদীয় ব্যৱস্থাই গণতন্ত্ৰৰ প্ৰকৃত শক্তি আৰু নাগৰিকৰ অধিকাৰ ৰক্ষাৰ অভিভাৱক সদৃশ বুলিও শ্ৰীবিৰলাই প্ৰকাশ কৰে। অধ্যক্ষগৰাকীয়ে কয় যে ভাৰতীয় সংসদে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰাৰ লগতে সংবিধানৰ মহত্ব, গণতান্ত্ৰিক পৰম্পৰা আৰু জনপ্ৰতিনিধিত্বকো প্ৰতিফলিত কৰে। বৈচিত্ৰৰে পৰিপূৰ্ণ ভাৰতবৰ্ষৰ সংসদ ৰাষ্ট্ৰৰ একতা, সামাজিক সম্প্ৰীতি, সাংবিধানিক প্ৰমূল্য আৰু জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ শক্তিশালী কণ্ঠ বুলি তেওঁ মন্তব্য কৰে। সময়ত সংসদৰ ভূমিকা কেৱল নীতি নিৰ্ধাৰণত সীমাবদ্ধ নহয়, বৰং চৰকাৰৰ দায়বদ্ধতা নিশ্চিত কৰা আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ মৰ্যাদা ৰক্ষা কৰি জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰা বুলিও তেওঁ উল্লেখ কৰে। আজি এই দিৱস উদযাপনে সংসদৰ এই দায়িত্বৰ প্ৰতি সকলো প্ৰতিনিধিৰ মনত সজাগতাৰ সৃষ্টি কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মিজোৰামে শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুৱামাই প্ৰকাশ কৰিছে। শান্তি চুক্তিৰ 40 সংখ্যক বাৰ্ষিকী উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক এখন শান্তিপূৰ্ণ আৰু সুস্থিৰ মিজোৰাম গঢ়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহান জনায়। তেওঁ কয় যে শান্তি আৰু সুস্থিৰতা বহনক্ষম উন্নয়নৰ অন্যতম চৰ্ত। সম্প্ৰতি মিজোৰাম দেশৰ অন্যতম উন্নত ৰাজ্যকেইখনৰ এখন হিচাপে পৰিগণিত হৈছে আৰু ৰাজ্যখনলৈ পৰ্যটকৰ আগমনো বৃদ্ধি হৈছে বুলি তেওঁ কয়। ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে এই দিৱস উপলক্ষে কয় যে মিজোৰামৰ শান্তি আৰু সুস্থিৰতা কেৱল গৰ্বৰ বিষয় নহয় বৰং দেশৰ অন্য ৰাজ্যসমূহৰ বাবে আৰ্হিস্বৰূপ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কংগোৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ বৈদেশিক মন্ত্ৰী থেৰেছে কাইকুৱাম্বা ৱাগনৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ভাৰতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু উন্নয়নমূলক অংশীদাৰিত্ব সমাগত সময়তো আগবঢ়াই নিয়াৰ পোষকতা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ সহায়ত 3-2 গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত 1-1 গ'লেৰে অমীমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গলবিহীনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱা খেলখনত মৰক্কোৱে 3-2 ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ আগেয়ে 5 বাৰৰ বিশ্বকাপ চেম্পিয়ন ব্ৰাজিলে জাপানক 2-1 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ব্ৰাজিলে অহা দেওবাৰে নিউজাৰ্ছিৰ ইষ্ট ৰাডাৰফৰ্ডৰ 16 ৰাউণ্ডৰ এখন খেলত আইভৰি কোষ্ট বা নৰৱেৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত পেনাল্টিত 4-1 গ'লৰ ব্যৱধানত পাৰাগুৱে জাৰ্মানীক পৰাস্ত কৰে। আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8:30 বজাত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হুল দিৱস উপলক্ষে চান্থাল বিদ্ৰোহৰ নায়ক নায়িকাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি বুলি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গণতান্ত্ৰিক সংগঠনৰ নিৰ্বাচিত প্ৰতিনিধিসকললৈ অভিনন্দন জনাইছে। মিজোৰামে শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুৱামাই প্ৰকাশ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ 3-2 গ'লত পৰাজিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অ, তাত পিছে শিশুৰ বাবেহে

0: আছে নেকি?
1: নহয় ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: নিবেদন কৰা হৈছে বুলু মেধিৰ কণ্ঠৰ লোকগীত।

0: শ্ৰোতাসকলে বুলু মেধিৰ কণ্ঠৰ লোকগীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া দুই পেছাত মিড ডে নিউজ আৰু 2:15 দুপহাৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon, this is Akashwani and I am Valsa Williams with the Midday News. The headlines, Eurobank launches UPI-based remittance service from Greece to India. Commerce Minister Piyush Goyal calls it a milestone in India's digital payments expansion. Special intensive revision of electoral rolls begins in Delhi and four states. India reaffirms strong support for financial

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ কৰিব। তেওঁ গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকতো অংশ লোৱাৰ কথা। এই বৈঠকত বানে অসম আৰু ইয়াৰ কাষৰীয়া গ্ৰামাঞ্চল, খেতিপথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰা হ'ব। ইয়াৰ পাছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষিপথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতি মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰুদ্ধাৰৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়া হ'ব। শেহতীয়া বানত অসমৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ

সাতখন জিলাৰ 257খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহ চক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ 20খন গাঁও আৰু লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ 15খন গাঁও প্লাবিত হৈছে। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কতাবাণী জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে।

0: বাবে সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কতাবাণী জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ছটা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰূপেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ ৰখা হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ থাকিব। ইপিনে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালে সংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা ন বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰী চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ কিমান বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। পি এম সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। তেওঁ কয় যে মধ্যবিত্ত বা দুখীয়া পৰিয়ালক সকাহ দিয়াৰ বাবে 3 কিলোৱাট ক্ষমতা সম্পন্ন বিজুলী সংযোগৰ ক্ষেত্ৰত চৰকাৰে 45,000 টকাৰ সাহায্য প্ৰদান কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সাহায্যৰ উপৰি ব্যক্তিগতভাৱে দিবলগীয়া অংশৰ সুদ বিহীনভাৱে বেংকৰ পৰা ঋণ ল'ব পাৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয়।
1: প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, পি এম সূৰ্যঘৰ মুফ্ত বিজুলী যোজনা। তাৰমানে পি এম সূৰ্যঘৰ আঁচনিৰ লগত যদি আপুনি থাকে, আপোনাৰ বিজুলী বিলটোতো মুফ্ত হ'লেই, লগত 2 টকা আপুনি উপাৰ্জনো কৰিব পাৰিব। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহাৰ্য আগবঢ়াব, 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত 76,000। 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব, ৰাজ্য চৰকাৰে 45,000 টকা দিব। ফলত নিজে কিমান দিব লাগিব? 1 কিলোৱাট লগালে 5,000, 2 কিলোৱাট লগালে 10,000, 3 কিলোৱাট ল'লে 27,000।
0: মিজোৰামে শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুৱামাই প্ৰকাশ কৰিছে। শান্তি চুক্তিৰ 40 সংখ্যক বাৰ্ষিকী উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক এখন শান্তিপূৰ্ণ আৰু সুস্থিৰ মিজোৰাম গঢ়াৰ বাবে প্ৰচেষ্টা ল'বলৈ আহান জনায়। তেওঁ কয় যে শান্তি আৰু সুস্থিৰতা বহনক্ষম উন্নয়নৰ অন্যতম চৰ্ত।
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, তাত হেৰো কি সুবিধা পোৱা যায়? বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এতিয়া আগবঢ়োৱা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত।

लागे आकाशवाणी गुवाहाटी बिटार जुईथा केथांगपना बांगनीलि एरन रोंपी वोसे गचि क्लोक चेंसी आलांके थेपनालोंग स्टेट आरलो डिस्ट्रिक्ट ट्रक्सी आलोंग सुरिप्लि केब्रा फोसोसे आमुनि रातुम खिदात ना हकदुम अरुणाचल प्रदेश अलोंग आरवी केजांग वाजक आसाम अलोंग धेमाजी लखीमपुर सुनितपुर विश्वनाथ डिस्ट्रिक्ट लपेनके आसाम लांगबेरा नाट्टा आरवी केथे वाजक बंगाईगांव चिरां नलबारी पेनपेन कादोकवे डिस्ट्रिक्ट ट्रक्सी आरलो केथे दुंग अंकां लांग इंगलुमपन डिस्ट्रिक्ट ट्रक्सी अंकां लोंग क्रिपली मिदु आरलो रंगफारुनि राफक केब्रा ट्रक्सी अलोंग लांग कांगलुमपेन ना हकपन জনাই চিলি লাপেনকে জনাই আরো এলাং কে বাতপেন জনাই লুহিজান লোহিতপুর দেউরি বেড়া বেঙ্গুলি অকল্যান্ড পেনপেন কাবিনাই সিতামে রং কয়বাক ননপু সিতামে লাং ইংলুম বমলাং লাপু মিনিস্টার কে হিমন্ত বিশ্ব শর্মা কে তৈ পনাতেং মেদু লাপেনকে পিরঠেকে লাং নামু বিদিশনসে মিনিস্টার কেশব মহন্ত লাপেনকে লাং খিদাত মিনিস্টার সুশান্ত বরগোহাই পেন পাতুনি ডিস্ট্রিক্ট আলং লাং কে থে পেন কেদুয়া কিসুং লাং পাতিনি পনসি কানাহক নাতুম পেন চিংকি চিঠান পন অল আসাম স্টুডেন্ট ইউনিয়ন আকর আসাম উন্নতি সভা আসং পেন আদুন্থু মালুমালা আমাই পাতুমি শ্রীমন্ত শঙ্করদেব কলাক্ষেত্র লং দোপন বাংস মালুমালা আমাই আলং পেনাং আন কে থেকে দিং আবাং ফুয়াতুম পেন লাম কে যাই বিদি সরে লাপেন কে উন্নতি সভা ডিস্ট্রিক্ট আদু

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ কৰিব। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, নলবাৰী জিলাৰ 257খন গাঁৱৰ 45,000তকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তু সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। মিজোৰামে শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লাল দুৱামাই প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ নাইবা সংসদীয়তাবাদ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশ্বৰ গণতান্ত্ৰিক সংগঠনৰ সকলো নিৰ্বাচিত প্ৰতিনিধিলৈ অভিনন্দন জ্ঞাপন কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8:30 বজাত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।
1: নাংতুম জাইমে কাজুলং বমলাকে আকাশবাণী গুৱাহাটী মহাবাহু পেন কার্বি জাইমে নপে নাংতুম কাজু বম চিউচি পুরা লামজে রাং রেং লং পেন পিনি লিলি তেবন পি পেন কাচি হুৎপন সোয়ার লো তুমফান কে পাথেক পারে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক 5:15 বিয়লি আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, শেহতীয়া বানত ৰাজ্যৰ 7 জিলাৰ 45,000 অধিক লোক ক্ষতিগ্ৰস্ত। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ গুৱাহাটীত ৰাজ্য জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা। গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা আৰক্ষী তথ্য লাভ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আইভৰি কোষ্ট নৰৱেৰ আৰু ফ্ৰান্স ছুইডেনৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7 জিলাৰ 45,000 অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7 জিলাৰ 257 গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজচক্ৰৰ 176 গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানৰ ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9 আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ 20 গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজচক্ৰৰ 15 গাঁও প্লাবিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6 এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ থাকিব। ইফালে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা 9 প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে। ফেৰী ঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰী চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ আহিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চল, খেতিপথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত বানে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব। ইয়াৰ পাছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষিপথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰ নিৰ্মাণৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ সংগঠনৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। শ্ৰীচৌহানে কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতক কল্পনা কৰিব নোৱাৰি বুলি হাৰিয়ানাৰ হিছাৰত খেত বচাও অভিযানৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে কৃষকসকলক ভূমিৰ গুণাগুণ, খেতিত প্ৰয়োগ কৰিবলগীয়া উপযুক্ত সাৰৰ পৰিমাণকে ধৰি বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰিবলৈ এটা মোবাইল এপ্লিকেশ্যন বিকশাই তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কৃষকসকলক ভূমিৰ উৰ্বৰতা অটুট ৰাখিব পৰাকৈ নিৰ্দিষ্ট পৰিমাণতহে সাৰ আৰু

0: গুৱাহাটী মহানগৰী খাৰঘুলিত আজি 37 কিলোগ্ৰাম সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। যোৱা নিশা এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা ঘটনা সন্দৰ্ভত আজি লতাশিল থানাত আয়োজিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত সম্ভৱী মিশ্ৰই কয় যে এই সৰবৰাহৰ ঘটনাৰ সৈতে মধ্যপ্ৰাচ্য আৰু ম্যানমাৰৰ সংযোগ আছে। মুম্বাই, দিল্লী, কলকাতা তেওঁ কয় যে এয়া হৈছে অসম আৰক্ষীৰ দ্বাৰা এতিয়ালৈকে সৰ্ববৃহৎ পৰিমাণ সোণ জব্দ ঘটনা। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 55 কোটি টকা বুলি তেওঁ প্ৰকাশ কৰে। এই ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ 20 কিলোগ্ৰাম সোণ সৰবৰাহ কৰিছিল। কালি চতুৰ্থবাৰ সোণ সৰবৰাহৰ চেষ্টা কৰাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মহানগৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্তকাৰী সংস্থাৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
1: বহুত ডাঙৰ সাকসেস হল আমাৰ অসম পুলিচৰ কাৰণে। এৰাউণ্ড 55 কৰোৰ ৰুপিজ গোল্ড সিজাৰ হল। দ টোটেল কোৱান্টিটি ৱাজ 37 কেজিজ, এলং উইথ ইট এৰাউণ্ড 15 গ্ৰামছ অফ চিলভাৰ মডিউলছ, আৰু 4টা ফোন, এপল আইফোন দুটা 12 এণ্ড 17, এণ্ড দুটা ৰিয়েলমি এণ্ড চামচাং। আগৰ পৰা আমাৰ ওচৰত ইনপুটটো আছিলে, কিন্তু আমি স্পেচিফিক ইনপুট নাছিলে কি গোল্ড আছে কি ফেক গোল্ড আছে, আমি ফলো কৰি আছিলো এলং উইথ টাইম। কালি আমি একদম এক্সেক্ট মানুহটো পাই গলো, কিন্তু যেতিয়া আমি চাৰ্চ কৰিছো তাতো আমাৰ গোটেই টীমবিলাক গৈছে চাৰ্চ কৰাৰ পিছত, আমি ইমানখিনি যেতিয়া আমি কৈছো আপোনাৰ 37 কেজি গোল্ড তাৰ ওচৰত আমি পাইছো। একিউজ্ড নামটো আছিলে অক্ষয় বানসোরে, ইতো মহাৰাষ্ট্ৰ চাংলিৰ মানুহ হয়, আৰু প্ৰেজেণ্টলি এইটো 2 মাহ আগতে আহিছে, গান্ধী বস্তি এৰিয়াত থাকিছে।
0: আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাৰ পৰা আৰম্ভ হ'ব। অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, শুভেশ বসুৰ হাৱান গীতাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটী পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্ত কেন্দ্ৰ উদ্যোগত নতুন জিলা চিকিৎসালয়ৰ সভাকক্ষত আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি এখনি সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে বিশ্বনাথ জিলাৰ বিশিষ্ট স্বেচ্ছামূলক ৰক্তদাতা ব্যক্তি হিচাপে 5গৰাকী ৰক্তদাতাক সম্বৰ্ধনা জনোৱা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰী

সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। শ্ৰোতাসকল, সংস্কৃতিৰ ঐতিহ্য বহনৰ পটভূমিত মানৱ সমাজৰ ভূমিকা অপৰিসীম। এই শিল্পীসকল তথা কলা কৌশলীসকলৰ আৰাধ্য জ্ঞান গৰিমাই তেওঁলোকৰ অভিজ্ঞতাক পৰিপুষ্টি প্ৰদান কৰে। এই সন্দৰ্ভত আজিৰ অনুষ্ঠানৰ প্ৰথমে শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো কলিয়াবৰ সাংস্কৃতিক সংঘৰ সৌজন্যত আয়োজিত বিচিত্ৰানুষ্ঠান। আহকচোন শুনো। অসমৰ চাহ জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক উপাদান হ'ল বিবাহ গীত নাইবা চাদি গীত, যিয়ে তেওঁলোকৰ জীৱনৰ লোকবিশ্বাস, আনন্দ, পৰম্পৰা তথা সামাজিক বন্ধনৰ প্ৰতিফলন ঘটায়। এইখিনিতে প্ৰথমে আগবঢ়াইছো অঞ্জনা পাহাৰীয়াই আগবঢ়োৱা এটি চাদি গীত।

ঝুমুর কেবল এক লোকগীত নাইবা লোকনৃত্যর নামেই নহয়, ই অসমৰ চাহজনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ৰ প্ৰতীকস্বৰূপ।

0: ইমানপুৰে শ্ৰোতাসকলে কলিয়াবৰ সাংস্কৃতিক সংঘৰ সৌজন্যত আয়োজিত বিচিত্ৰ অনুষ্ঠান শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো যোগ প্ৰশিক্ষক নীলাক্ষী বৰুৱাই যোগ সাধনাৰ সন্দৰ্ভত আগবঢ়োৱা কিছু বাৰ্তা।
1: আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়বস্তুটো হৈছে যোগ আৰু প্ৰাণায়ামৰ সম্পৰ্ক। যোগ আৰু প্ৰাণায়াম ইটোৰ লগত সিটোৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে। প্ৰাণায়াম হৈছে যোগৰ এক গুৰুত্বপূৰ্ণ অংগ। যোগে শৰীৰ, মন আৰু আত্মাৰ সামগ্ৰিক বিকাশত সহায় কৰে। আনহাতে প্ৰাণায়ামে শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণৰ জৰিয়তে শৰীৰ আৰু মনক সুস্থ, শান্ত আৰু সজীৱ কৰি ৰাখে। প্ৰাণায়াম শব্দটো দুটা সংস্কৃত শব্দৰ পৰা আহিছে। প্ৰাণ হৈছে অৰ্থাৎ জীৱন শক্তি আৰু আয়াম হৈছে অৰ্থাৎ নিয়ন্ত্ৰণ বা বিস্তাৰ। নিয়মীয়া আৰু সঠিকভাৱে প্ৰাণায়াম কৰিলে শৰীৰত প্ৰাণ শক্তিৰ সঠিক সঞ্চালন হয়, মন একাগ্ৰ হয় আৰু মানসিক চাপ হ্ৰাস পায়। যোগাসনৰ সৈতে প্ৰাণায়াম অনুশীলন কৰিলে বহুতো উপকাৰ আমি পাওঁ। শ্বাস প্ৰশ্বাসৰ ক্ষমতা বৃদ্ধি পায়, মনোযোগ আৰু স্মৃতি শক্তি উন্নত হয়, মানসিক চাপ, উদ্বেগ আৰু ক্লান্তি হ্ৰাস পায়, শৰীৰ অধিক নমনীয় হয়, শক্তিশালী আৰু সুস্থ হয়, মনত শান্তি, আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাধাৰা বৃদ্ধি পায়। সাধাৰণতে যোগাভ্যাসত প্ৰথমে যোগাসন, তাৰ পাছত প্ৰাণায়াম আৰু শেষত ধ্যান কৰা হয়। এই ক্ৰমে শৰীৰক প্ৰস্তুত কৰে, শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ কৰে আৰু মনক সম্পূৰ্ণ শান্ত কৰে। প্ৰাণায়ামৰ বহুতো প্ৰকাৰ আছে। প্ৰতিটো প্ৰকাৰৰ শ্বাস প্ৰশ্বাস লোৱাৰ পদ্ধতি আৰু উপকাৰিতা বেলেগ বেলেগ হয়। এই প্ৰাণায়ামসমূহ হৈছে অনুলোম বিলোম প্ৰাণায়াম, ভস্ত্ৰিকা, ভ্ৰামৰী, উজ্জায়ী, শিতিলী, শীতকাৰী, সূৰ্যভেদন, চন্দ্ৰভেদন আদি। অনুলোম বিলোম প্ৰাণায়াম কৰাৰ সঠিক পদ্ধতিসমূহৰ বিষয়ে মই থুলমূলকৈ ক'বলৈ লৈছো। পৰিষ্কাৰ, শান্ত আৰু বায়ু চলাচল থকা ঠাইত পদ্মাসন, সুখাসন বা বজ্ৰাসন যিকোনো এটা আসনত মেৰুদণ্ড পোন কৰি বহি ল'ব লাগে। চকু বন্ধ কৰি ল'ব লাগে আৰু শৰীৰক শিথিল কৰি ল'ব লাগে। বাওঁ হাতখন জ্ঞান মুদ্ৰাত আঁঠুৰ ওপৰত ৰাখি ল'ব লাগে। বাওঁ নাকেৰে দীঘলকৈ উশাহ টানি লৈ সু নাকেৰে ধীৰ গতিত অৰ্থাৎ লাহে লাহে উশাহ এৰিব লাগে। ঠিক সেইদৰে সু নাকেৰে দীঘলকৈ উশাহ ভিতৰলৈ টানি লৈ বাওঁ নাকেৰে লাহে লাহে উশাহ এৰিব লাগে। ঠিক এই প্ৰক্ৰিয়াৰ দ্বাৰাই কৰাৰ ফলত মন শান্ত কৰে, স্নায়ুতন্ত্ৰ সুস্থ ৰাখে, একাগ্ৰতা বৃদ্ধি কৰে আৰু শ্বাস প্ৰশ্বাসৰ ক্ষমতা উন্নত কৰে। এতিয়া জানো আহক ভ্ৰামৰী প্ৰাণায়াম কৰাৰ সঠিক পদ্ধতি। শান্ত পৰিৱেশত পদ্মাসন, সুখাসন বা বজ্ৰাসনত বহি ল'ব লাগে। মেৰুদণ্ড পোনকৈ ৰাখিব লাগে আৰু শৰীৰ শিথিল কৰি ৰাখিব লাগে। ভ্ৰামৰী প্ৰাণায়ামত সাধাৰণতে মৌ মাখিৰ গুণগুণনিৰ দৰে শব্দ কৰা হয়, যি আমি দুই পাৰি দাঁত কামুৰি ধৰাৰ ফলত এই গুণগুণনিৰ আমাৰ মগজুত ক্ৰিয়া কৰে, এটা কম্পনৰ সৃষ্টি কৰে। এই কম্পনৰ দ্বাৰাই আমাৰ মানসিক অৰ্থাৎ মগজুৰ স্নায়ু শক্তি সক্ৰিয় হয় আৰু সবল হয়। ভ্ৰামৰী প্ৰাণায়ামৰ উপকাৰিতাসমূহ হৈছে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস হয়, মন শান্ত কৰে, একাগ্ৰতা বৃদ্ধি হয় আৰু গভীৰ মানসিক প্ৰশান্তি আনে। ধন্যবাদ।
0: ডেংগু এবিধ ভাইৰাছজনিত মাৰাত্মক ৰোগ। এই ভাইৰাছবিধ এডিছ ইজিপ্টি নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই মহে জমা হৈ থকা পৰিষ্কাৰ পানীত কণী পাৰে। সাধাৰণতে ইহঁতে পানীৰ ড্ৰাম, লেট্ৰিনৰ চিষ্টাৰ্ণ, পুৰণা টায়াৰ, পেলনীয়া পাত্ৰ, নাৰিকলৰ খোলা আদিৰ ভিতৰত পানী জমা হৈ থাকিলে কণী পাৰে। ডেংগু ৰোগক চিনাক্ত কৰিব পৰা লক্ষণসমূহ হ'ল অতিপাত জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, চকুৰ পিছফালৰ বিষ, শৰীৰত ঘামচিৰ দৰে দেখা দিয়া ইত্যাদি। এই মহে দিনত কামোৰে।

0: সেয়েহে দিনত শুতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। ডেংগু ৰোগৰ লক্ষণৰ ওপৰত ভিত্তি কৰিহে চিকিৎসা প্ৰদান কৰা হয়। সেয়েহে চিকিৎসকৰ বিনা অনুমতিত কোনো ধৰণৰ ঔষধ খাব নালাগে। সন্ধিয়া সময়ত নিতৌ ঘৰৰ ভিতৰত ধোঁৱা দিব লাগে, তেতিয়াহে মহৰ পৰা আঁতৰি থাকিব পাৰি। শ্ৰোতাসকল, আজিলৈ আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটি সামৰিবলৈ সময় হৈ আহিল। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই অঞ্জু দাসে বিদায় লৈছো। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

পুনতে আজি প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে কৈছো। আজি 8:02 ফিফা ৱৰ্ল্ড কাপ 2026 সম্পৰ্কে এটি আলোচনাত ভাগ ল'ব কুলপ্ৰদীপ ভাগৱতী, সিদ্ধাৰ্থ শংকৰ তালুকদাৰে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 8:20 সুৰৰ শৰাইৰ শিল্পী সুৱাগমণি মহন্ত, সুৰ সংৰচনা দীপক কুমাৰ শৰ্মাৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। 8:30 আধুনিক গীত শুনিবলৈ পাব, 9:00 চিত্ৰগীত আৰু 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে সাক্ষাৎকাৰ প্ৰথম খণ্ড, সাক্ষাৎ গ্ৰহণ ইন্দ্ৰজিৎ দাসৰ। 11:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। 6:10 কৃষি জগত অনুষ্ঠানত খেতি আৰু খেতিয়ক শিতানত ধ্ৰুৱজ্যোতি শইকীয়া আৰু তপন দত্ত বৰুৱাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ, প্ৰযোজনা উৎপল বৰাৰ। নৱনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন শুনিবলৈ পাব 6:40। 7:20 আকৌ শুনোৱা হওক। 7:30 ফিফা ৱৰ্ল্ড কাপ 2026ৰ এটি চমু বিৱৰণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰত ভৱানীবালা ৰাভাৰ কণ্ঠৰ দুটি ৰাভা গীত। 7:45 সুদীপা দত্তৰ কণ্ঠৰ আধুনিক গীত। প্ৰিয় শ্ৰোতা, এতিয়া শুনক কাইলৈ প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে।

কাইলৈ নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত তপন দত্তৰ গল্প আৰু কৌস্তুভমণি শইকীয়াৰ কবিতা শুনিবলৈ পাব। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 10:00 বজাত অভিলেখাগাৰৰ পৰা হীৰেণ ভট্টাচাৰ্যৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:20 মিনিটত আকাশবাণীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। দিনৰ 12:30 বজাত আইডৰ বুলনি অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান, শ্ৰোতাৰ আকাশবাণী গুৱাহাটী। 7:15 বজাত বিশেষ আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 11:05 মিনিটত পৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা যুৱ সাহিত্য শিতানত মৰ্জিতা বৰুৱাৰ গল্প আৰু বনদীপ শৰ্মাৰ কবিতা শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 5:25 বজাত গয়া মহিলাৰ অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব নলবাৰী জিলাৰ বালিলেচাত বাণীবদ্ধ কৰা এটি অনুষ্ঠান। 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত কেশৱ মহন্ত ৰচিত এখনি আলেখ বনৰীয়া আমি বনৰ চৰাই, প্ৰযোজনা ৰমেন চৌধুৰীৰ। 6:10 বজাত কৃষিজগত অনুষ্ঠানত মাছ পোহা পুখুৰীৰ যতন, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সঞ্জয় শৰ্মাই, আঁত ধৰিব মেলোডী পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। 7:30 বজাত ফিফা ৱৰ্ল্ড কাপ 2026ৰ এটি বিৱৰণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 8:02 বজাত

ধারাবাহিক নাটক উদয় ভানুর চরিত্রর একাদশ খণ্ড মূল উপন্যাস মামনি রয়সম গোস্বামীর অনাতার অভিযোজনা আর প্রযোজনা ব্রজেন বরার। পুনৰ কৈছো, পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7 আৰু সন্ধিয়া 7 নিয়োগ বাতৰি, 8:30 গীতিমালিকাৰ শিল্পী ভূপেন হাজৰিকা, ৰাণু বৈশ্য, মনোৰঞ্জন গগৈ আৰু মালবিকা বৰা, সংগীতা বৰঠাকুৰ আৰু ঋতুপৰ্ণ শৰ্মা, 9:15 জিলাৰ ৰেহৰূপ, 10:30 প্ৰযোজিত অনুষ্ঠান উমংগ, 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 বৈকুণ্ঠনাথ গগৈৰ কণ্ঠৰ আধুনিক গীত, 1:20 ৰামচন্দ্ৰ চহৰীয়া আৰু সংগীসকলৰ কণ্ঠৰ উজাপালি, 1:50 দুলুমণি শৰ্মাৰ কণ্ঠৰ লোকগীত, 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত পুতুল চন্দ্ৰ বৰদলৈৰ কণ্ঠৰ তিৱা গীত, 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি সমবেত কণ্ঠৰ গীত।

0: জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত গীতটি শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ঘণ্টেক পাছতে অৰ্থাৎ 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ। শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ গুৱাহাটীত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা আৰু গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকাৰ আৰক্ষীৰ তথ্য লাভ। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ আহিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চল, খেতিপথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত বানেবেলৰ প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতি মূল্যায়ন কৰিব। ইয়াৰ পাছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষিপথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰ নিৰ্মাণৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ সংগঠনৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। শ্ৰীচৌহানে কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰত কল্পনা কৰিব নোৱাৰি বুলি হাৰিয়ানাৰ হিছাৰত খেত বচাও অভিযানৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে কৃষকসকলক ভূমিৰ গুণাগুণ, খেতিত প্ৰয়োগ কৰিবলগীয়া উপযুক্ত সাৰৰ পৰিমাণকে ধৰি বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰিবলৈ এটা মোবাইল এপ্লিকেশ্যন বিকশাই তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কৃষকসকলক ভূমিৰ উৰ্বৰতা অটুট ৰাখিব পৰাকৈ নিৰ্দিষ্ট পৰিমাণতহে সাৰ আৰু কীটনাশক প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ জৈৱিক কৃষিৰ বাবেও কৃষকসকলক উৎসাহিত কৰে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 257খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজচকৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনৰ বৰ্তমানলৈকে বানৰ ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। এই সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া এল এছ ছাংছনে এইদৰে কয়।
2: বান হৈছে আমাৰ 7খন জিলা, বিশেষ ধেমাজি ডাঙৰকৈ হৈছে। আমাৰ টোটেল 14টা ৰেভেনিউ চাৰ্কলছ, 257 ভিলেজেছ আৰু প্ৰায় 45,000মান পপুলেশ্যন এফেক্টেড হৈ আছে। আমি 5টা ৰিলিফ কেম্প খুলিছোঁ বিভিন্ন জেগাত আৰু ৰিলিফ কেম্পৰ কাৰণে জি আৰ মেটেৰিয়েলছৰ কাৰণে, খাদ্য, ইভেন পশুৰ কাৰণে, চ' উই হেভ কেপ্ট অল দিছ ইন ৰেডিনেছ। আমি ডিচিসকলক ৰিকুৱাৰ্ড ফাণ্ডছ আমি অলৰেডি ডিষ্ট্ৰিবিউট কৰিছোঁ।
1: বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজচক্ৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজচক্ৰ 15খন গাঁও প্লাৱিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ

0: ৰাজ্য জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ বেগো উপস্থিত থাকে। বৈঠকত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সংবিধানৰ 275 নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান ধৰ্তি আৱাস জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন্ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই সন্দৰ্ভত মন্ত্ৰী ডাঃ পেগুৱে এইদৰে কয়।
1: আমি জনজাতি পৰিক্ৰমা ভৈয়াং ডিপাৰ্টমেণ্টৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কিছু আঁচনি আৰু ৰাজ্য চৰকাৰৰ আঁচনি আমি ৰূপায়ণ কৰোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ভিতৰত আৰ্টিকল 275 আছে। এটা একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল এখন খুব গুৰুত্বপূৰ্ণ আঁচনি। ইতিমধ্যে ধাৰ্তি আৱাস জনজাতি গ্ৰাম উৎকৰ্ষ যোজনা বুলি এক বিশাল মিছন জনজাতি অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে আৰম্ভ হৈছে আৰু আমি অসমতো ধাৰ্তি আৱাস জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান আমি আৰম্ভ কৰিছো। আমাৰ কাম কাজবিলাক কেনেধৰণে আগুৱাইছে সেই বিষয়ে

0: আবা জনজাতি গ্রাম উৎকর্ষ যোজনা বলি এক বিশাল মিশন জনজাতি অঞ্চল রাইজের উন্নয়নের কারণে আরম্ভ হয়েছে আর আমি ধরতি আবা জনজাতি গ্রাম উৎকর্ষ অভিযান আমি আরম্ভ করেছো। আমার কাম কাজবিল কেন ধরনের আগুয়াইছে সেই বিষয়ে আজি মাননীয় কেন্দ্রীয় মন্ত্রী জুয়েল ওরাম ডাঙরিয়ায় পর্যালোচনা করে আর কিছু গুরুত্বপূর্ণ দিক নির্দেশনা আমাক দিয়ে।
1: আপনাদের সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী মহানগৰী খাৰঘুলীত আজি 37 কিলোগ্ৰাম সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। যোৱা নিশা এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা ঘটনা সন্দৰ্ভত আজি লতাশিল থানাত আয়োজিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত সম্ভৱী মিশ্ৰই কয় যে এই সৰবৰাহৰ ঘটনাৰ সৈতে মধ্যপ্ৰাচ্য আৰু ম্যানমাৰৰ সংযোগ আছে। মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুৰ লোকো এই ঘটনাৰ সৈতে জড়িত থকাৰ সংকেত পোৱা গৈছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এয়া হৈছে অসম আৰক্ষীৰ দ্বাৰা এতিয়ালৈকে সৰ্ববৃহৎ পৰিমাণ সোণ জব্দৰ ঘটনা। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 55 কোটি টকা বুলি তেওঁ প্ৰকাশ কৰে। এই ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ বাসিন্দা অক্ষয় বংশদেক গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰি থকা হৈছে। ইয়াৰ পূৰ্বে লোকজনে 20 কিলোগ্ৰাম সোণ সৰবৰাহ কৰিছিল। কালি চতুৰ্থবাৰ সোণ সৰবৰাহৰ চেষ্টা কৰাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মহানগৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্তকাৰী সংস্থা বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত আছে। পঞ্চম দিনাৰ বাবে আদালতত উপস্থিত হোৱা অভিনেতাজনক আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অধিবক্তাই বিভিন্ন প্ৰশ্ন উত্থাপন কৰি জেৰা কৰে। ইয়াৰ পাছতে অভিযুক্ত গোস্বামীৰ অধিবক্তাৰ জেৰা প্ৰক্ৰিয়াৰ অন্ত পৰে। অহা 3 জুলাইত অন্য এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তা জেৰাৰ বাবে অভিনেতাজন আকৌ আদালতত উপস্থিত হ'ব লাগিব। ইফালে ন্যায়াধীশ ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে কাইলৈ শ্বাহিদ চান আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ থাকিব। ইফালে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা 9 বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে। ঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰী চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱান গীতৰ লঘু সংগীতৰ সুৰ আৰু মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থী আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ। শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ গুৱাহাটীত ৰাজ্য জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা আৰু গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকাৰ আৰক্ষীৰ তথ্য লাভ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাজ্যলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো খেতি আৰু খেতিয়ক শিতানত দুগৰাকীকৈ প্ৰগতিশীল কৃষকৰ সৈতে হোৱা সাক্ষাৎকাৰ।
1: আমি আজি আকাশবাণী ষ্টুডিঅ'ৰ মজিয়াত খেতি আৰু খেতিয়ক শিতানত এটি বিশেষ সাক্ষাৎকাৰ ল'বৰ কাৰণে দুগৰাকী কৃষকক আমন্ত্ৰণ জনাইছো। এগৰাকী হৈছে 2023 চনত অসম চৰকাৰৰ পৰা শ্ৰেষ্ঠ আদৰ্শ কৃষকৰ বঁটাপ্ৰাপ্ত নলবাৰী কৃষক তপন দত্ত বৰুৱা, আৰু আনগৰাকী হৈছে দৰং জিলাৰ 2017 চনত আদৰ্শ কৃষকৰ বঁটাপ্ৰাপ্ত কৃষক দৰং জিলাৰ ধ্ৰুৱজ্যোতি শইকীয়া। আৰু মই অনুষ্ঠানটি তাত ধৰিছো মঙলদৈ ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়াই। মই আপোনালোক আটাইকে নমস্কাৰ জনাইছো। আমি এই সাক্ষাৎকাৰটোৰ জৰিয়তে খেতি আৰু খেতিয়ক শিতানত আমি কৃষকসকলৰ উদ্দেশ্যে আপোনালোকে কি কি ধৰণৰ কৃষি কাৰ্যৰ জৰিয়তে কৃষি কাৰ্যটোক আগবঢ়াই লৈ গৈ অসম তথা ভাৰতবৰ্ষক চহকী কৰিব বিচাৰিছে সেই দিশৰ ওপৰত আমি কথা পাতিম। প্ৰথমতে মই তপন দত্ত ডাঙৰীয়া আপোনাক আপোনাৰ পৰিচয়টো দাঙি ধৰিবলৈ মই অনুৰোধ জনাইছো।
2: হয়, মই তপন দত্ত বৰুৱা, মোৰ নলবাৰী জিলাতে ঘৰ, গাঁও মোৰ কেন্দুগুচি, আৰু 250 বিঘা মাটিত মোৰ মাছৰ খেতি আছে। তাৰ লগতে মই এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ গাহৰি ফাৰ্ম। মানে অসম চৰকাৰৰ এইটো চিএম ফ্লেক্সিভ আঁচনি যিটো আছে, তাতে 3 কোটি টকা লোনৰ বিপৰীতে মানে 1 কোটি ৰাজ সাহাৰ্যত এইটো মই হেৰি কৰিছোঁ, হাইটেক ফাৰ্ম এইটো। আৰু তাৰ লগতে মই অমিতা খেতি কৰোঁ, আৰু মই নিজে নিৰামিষ হাৰিৰ কাৰণে মই মাছৰুম খেতিটো নিজেও কৰোঁ নিজৰ কাৰণে, আৰু গতিকে মই অসমত এইটো প্ৰমোশ্যন কৰোঁ এইটো মাছৰুম খেতি।
1: সেই মানে আমাৰ ধ্ৰুৱজ্যোতি শইকীয়া ডাঙৰীয়া যিহেতু আজি দৰং জিলাৰ পৰা ইয়াত প্ৰতিনিধিত্ব কৰিছে এগৰাকী আদৰ্শ কৃষক হিচাপে, আপোনাৰ পৰিচয়টো আগবঢ়াওকচোন।
3: হয়, নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শইকীয়া, মোৰ ঘৰ হ'ল দৰং জিলাৰ পাথৰিঘাট অন্তৰ্গত ৰামগাঁও পৰা আহিছো।
1: আপুনি ধান খেতিৰ লগত বিশেষভাৱে জড়িত নে?
3: বিশেষকৈ ধান খেতি আৰু শাক পাচলি,
1: হয়,
3: এইবিলাকৰ লগতে জড়িত গোটেইখিনি।
1: আপুনি বিগত বৰ্ষত কিমান বিঘা মাটিত আপুনি ধান খেতি কৰিছিল?
3: যোৱা বছৰ মই প্ৰায় আমাৰ 10 বিঘা মাটিত ধান খেতি কৰা হয়, আৰু সেই ধানখিনি আমি অলপ উন্নত জাতৰ কৰা
1: হয়।
3: সাধাৰণতে আগতে যিবিলাক ধান কৰিছিলে এতিয়া সেইবিলাক ধান কৰা নাযায়। এতিয়া ৰঞ্জিত, বাহাদুৰ তেনেকুৱা উন্নত জাতৰ আমি যিবিলাক ধান আছে, বা জহা ধান, ব্লেক ৰাইচ, এনেকুৱা চাৰিটামান ব্লেক ৰাইচটো কৰা হয়, চাৰিটামান প্ৰজাতিৰ ধান খেতি কৰোঁ।
1: এইকেইটা প্ৰজাতিৰ ধান যোৱাবাৰ আপুনি উৎপাদন কেনে পাইছিলে?
3: যোৱাবাৰ আমাৰ এইখিনি মাটিত আমি প্ৰায় 15-18 মোন ধান প্ৰডাকশ্যন হয়, ৰঞ্জিত বা বাহাদুৰ তেনেকুৱা ধানত। আৰু যিটো ব্লেক ৰাইচৰ কথা ক'লোঁ, এইটো ব্লেক ৰাইচটো উৎপাদনটো যথেষ্ট কম হয়, 10-12 মোন এনেকুৱা প্ৰডাকশ্যন হয়, আৰু জহা ধানৰো 10-12 মোনেই প্ৰডাকশ্যন হয়। আৰু যিহেতু ব্লেক ৰাইচৰ প্ৰাইচটো ভাল, দামটো ভাল, গতিকে
1: ব্লেক ৰাইচৰ কিমান মানে পাৰ মোন
3: এতিয়া ধান হিচাপত বহুত কম বিক্ৰী হয়, কিন্তু চাউলৰ প্ৰতি কেজি 200-300 টকালৈ বজাৰত বিক্ৰী।
1: আপুনি জনাত মানে ব্লেক ৰাইচটোৰ জৰিয়তে মানুহৰ জীৱন আৰু জীৱিকাৰ ওপৰত স্বাস্থ্যৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাই
3: বাৰু ব্লেক ৰাইচটো? তাত আমাৰ মানুহৰ দেহত যিমানবিলাক লাগিবলগীয়া
1: বস্তু
3: প্ৰয়োজনীয় থাকে, মূল্য থাকে, সেইখিনি ব্লেক ৰাইচত যথেষ্ট পৰিমাণৰ থাকে। তাৰ কাৰণে যিবিলাক গৱেষক আছে গৱেষণা কৰি ব্লেক ৰাইচৰ ওপৰত যথেষ্ট পুষ্টিকৰ মানে গুণাগুণ থকাৰ বাবে এইখিনি বজাৰত এতিয়া উপলব্ধ হৈছে।
1: দত্ত বৰুৱা ডাঙৰীয়া, আপুনি এটা কথা ক'লে যে আপুনি বিশেষভাৱে মাছ উৎপাদন আৰু গাহৰি পালন, মাছৰুম ইত্যাদিবিলাকৰ ক্ষেত্ৰত আপুনি যথেষ্টখিনি গুৰুত্ব আৰোপ কৰি সেই কৃষিৰ জৰিয়তে যথেষ্ট লাভান্বিত হৈছে। আপোনাৰ এই চিন্তাটো প্ৰথমতে কেনেকৈ মনলৈ ভাৱটো আহিল?
2: তেতিয়া মানে কি, একে সময়তে মই LCB কলেজৰ পৰা BSc কৰিছিলোঁ এনভাইৰনমেণ্টেল চায়েন্স আৰু ৱাটাৰ মেনেজমেণ্ট।
1: আচ্ছা,
2: সেই একে সময়তে মই IIE যিখন আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ, তাতে মই এণ্টাৰপ্ৰিনাৰশ্বিপৰ কোৰ্চ কৰি আছিলোঁ।
1: হয় হয়,
2: তেতিয়া সুযোগটো আছিল যে মোৰ ওচৰত যিখন ঘগা বিল আছে, মাটি এটা খুবেই কম আছিল, মানে ৱেটলেণ্ড পৰিত্যক্ত ভূমি, গতিকে কোনো ভবা নাছিল,
1: ভবা নাছিল।
2: তো মই তেতিয়া ভাবিলোঁ, আপুনি বিশ্বাস কৰিব নাপাব যে 7,500 টকা প্ৰতি বিঘাত
1: কিনিলে
2: মাটিখিনি, এতিয়া যিখিনি মোৰ ধৰা 250 বিঘা মাটি আছে, মই কিনি লোৱা মাটি, ঘৰৰ মাটি নহয়, এইখিনি কম দামত পাইছিলোঁ, এতিয়া দাম বাঢ়িলোঁ আৰু। গতিকে মাটি কিনি ফাৰ্ম কৰি যে গম পালোঁ মাছৰ দামো তেতিয়া আছিল 7,500 টকা 100 কেজি মাছৰ, 1 কুইণ্টেল মাছৰ 7,500 টকা, যেতিয়া মাছৰো 1 কুইণ্টেলৰ দাম আছিল, মাটিৰো দাম সমানে
1: সমানে,
2: কিন্তু এইটো বহুত ডাঙৰ চেলেঞ্জ আছিল, এটা মাছৰ ইমান সহজ নাছিল, তথাপিও আমি তেতিয়া কৰি গৈছিলোঁ। তাৰ পৰা আহি এতিয়া কৰি আছো এইখিনিলৈকে। আৰু মাছৰ আমাৰ ফালে যিহেতু পৰিত্যক্ত ভূমি, খুব উৰ্বৰা মাটি, মানে সাৰ নিদিলেও

0: সাৰটো বাদ দিলোঁ, খাদ্য নিদিলোঁ হয়। তাৰপিছত পাৰবিলাক যিখিনি পাৰ আছিল পাৰবিলাকত অমিতা খেতি কৰিলোঁ, আৰু অমিতাকো সাৰ চাৰ দিব নালাগে। ৰেডলেডি আৰু স্বপ্না এই দুটা ভেৰাইটিৰে কৰিছোঁ আৰু খুব লাভজনক।
1: এফ
0: ওৱান ভেৰাইটি যিটো, সেইটো মানে যিহেতু উভয়লিংগী সিহঁতৰ মানে মতা মাইকী নাথাকে, প্ৰতিজোপা গছে ফল দিয়ে। এইটো আৰু আপুনি জানি ভাল পাব যে এজোপা গছে কমেও 2000 টকাৰ পৰা আমি পাওঁ
1: এজোপা অমিতা গছৰ।
0: গতিকে আমি অমিতা খেতিটো আমাৰ পৰা মানে বিশেষ ৰেকাৰিং গছ নালাগে, পুলিটো ৰোৱাৰ পিছত আৰু বহুত দিব নালাগে, মাটি আমাৰ উৰ্বৰাই মাটি আৰু
1: উৰ্বৰা মাটি।
0: তাৰপিছত লাহে লাহে আমি আহিলোঁ গাহৰি ফাৰ্মত কৰিলোঁ, আৰু একে সময়তে মই যিহেতু মই নিৰামিষ ভাজি, মই এইটো ভেজিটেৰিয়ান নহয়, মই মাছ মাংস নাখাওঁ, কিন্তু মই নিজৰ পৰিপুষ্টিৰ কাৰণে মই মাছৰুমত হেৰি কৰিলোঁ। আৰু প্ৰায় 2013 চনতে মই ডিয়া মাৰ ডাইৰেক্টৰ অফ মাছৰুম ৰিচাৰ্চ চেণ্টাৰত মই ট্ৰেইনিং লৈছিলোঁ। তেতিয়াৰ পৰা মাছৰুম মই নিজে খোৱাৰ কাৰণে কৰাৰ লগতে গোটেই অসমত মাছৰুমৰ প্ৰচাৰৰ কাৰণে আমাৰ এটা আছে সদ অসম মাছৰুম উৎপাদক সন্থা বুলি আছে, এইটোৰো এসময়ত মই ছেক্ৰেটেৰীও আছিলোঁ। তো তেনেকৈ গোটেই অসমতে মাছৰুমৰ সজাগতাৰ কাৰণে আমি বহুত কাম কৰিছোঁ। বহুতৰ মাটি নাই, কিন্তু মাছৰুমক আৰু মাটি নালাগে যাই পেলাই। তাৰপৰা এতিয়া মই গাহৰি ফাৰ্ম আৰম্ভ কৰিছোঁ, যিহেতু চৰকাৰে ইমান ছাবচিডি দি আছে, 3 কোটি টকাৰ লোন লৈ পেলাই কৰিছোঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা, তাত 1 কোটি টকা ৰাজসাহাৰ্য আছে। প্ৰথম আমি 30 লাখ পাইছোঁ আমি, গতিকে ইমান ৰাজসাহাৰ্য দি থকাৰ পিছত আমি কৰা ভাল, এইটো পুৰা হাইটেক ফাৰ্মিং আৰু এইটো
1: হাইটেক ফাৰ্মিং কৰিছোঁ,
0: পুৰা অট'মেটিক ছিষ্টেম গোটেই
1: গোটেইখিনি মানে আপুনি অট'মেটিক ছিষ্টেম।
0: আৰু এইটো কি হয়, গাহৰি যিখিনি মল মূত্ৰ আছে সেইখিনি আকৌ মাছৰ খাদ্য হয়,
1: মাছৰ খাদ্য হয়।
0: গতিকে এটাৰ পৰা এটা পেলনি নাযায় আৰু, এটাৰ পৰা এটা গুচি যাব।
1: গতিকে আপুনি বিলখনৰ ওচৰতে ফাৰ্মখনো কৰিছে,
0: গোটেই একদম বিলৰ লগতে ফাৰ্মৰ লগতে,
1: মানে মানুহৰ ঘৰ বাৰীৰ পৰা
0: বহুত দূৰ আছে, দুই আঢ়ৈ কিলোমিটাৰ
1: মান দূৰত আছে। ৰাতি আপোনালোকে তাতে থকা মেলাৰ কাৰণে
0: চব গোটেই ব্যৱস্থা আছে, মোৰ সম্পূৰ্ণ ফাৰ্ম একদম একদম হাইটেক ফাৰ্ম, একদম কেমেৰা লগোৱাৰ পৰা চিকিউৰিটি কুকুৰলৈকে আছে, একদম
1: কুকুৰলৈকে আপুনি ৰাখিছে,
0: ফিংগাৰ প্ৰিন্ট নিদিলে আপুনি দৰ্জা খুলিব নোৱাৰে,
1: একদম
0: পুৰা হাইটেক ফাৰ্ম বুলি যাক কয়, মানে অসমৰ ক্ষেত্ৰত হাইটেক ফাৰ্ম, মানে ফিংগাৰ প্ৰিন্ট নিদিলে মোৰ ফাৰ্মত দৰ্জা খোলা নাযায়।
1: শইকীয়া ডাঙৰীয়া, আপুনিতো বিগত বৰ্ষৰ কৃষি কাৰ্য কি ধৰণে কৰিলে, কিমানখিনি উৎপাদন পালে, কিমান মাটিত আপুনি কৰিছিল, গোটেই কথাখিনি অৱগত কৰিলে। এতিয়া আমি কথাটোলৈ আহিছোঁ যে আপুনি এই বৰ্ষত, এই চলিত বৰ্ষত কি কি মানে কৃষি কাৰ্য ৰূপায়ণ কৰিবৰ কাৰণে আপুনি ভাবিছে, যে মই কি কি খেতি কৰিম?
2: এতিয়াতো আমাৰ শালি ধানৰ ছিজন আহিছে, এতিয়া আমি ধানটো লগামেই, 10 বিঘা মাটিত ধান লগাওঁ। আৰু লগতে মোৰ যিখিনি কৃষি আছে সংমিশ্ৰিত,
1: সংমিশ্ৰিত
2: যিহেতু আমাৰ মাটিৰ পৰিমাণ কম, 10 বিঘা 12 বিঘা মাটি আমাৰ টোটেল মাটি, সেই কম মাটিত আমি কেনেকৈ অধিক উৎপাদন কৰিব পাৰোঁ আৰু কম মাটিত কেনেকৈ কৃষকে অধিক উপাৰ্জন কৰিব পাৰে, সংমিশ্ৰিতভাৱে কি কি কৰিব পাৰোঁ, তেনেকুৱাকৈ মোৰ ঘৰতে মই এটা আদৰ্শ এটা মডেল এটা বনাইছোঁ। তাত আমি কি কৰোঁ, যিবিলাক মানুহৰ সাধাৰণতে 2 কঠা বা 3 কঠা মাটি থাকে, মিনিমাম মাটি, তেওঁলোকে কি কৰিব, কি খেতি কৰিব, তেওঁলোকৰতো বিকল্প নাথাকে, গতিকে তেনেকুৱা কৃষকে যাতে কৰিব পৰাকৈ আৰু নিজেও তাৰ পৰা লাভান্বিত হ'বৰ বাবে এখন মানে ঘৰতে আৰু আঁচনি বনাইছোঁ, মডেল এটা। তাত মানে কি থাকিব, আমাৰ সাধাৰণতে মৌ মাখি থাকিব। এতিয়া চাওক, এখন ঘৰত যদি 10খন মৌ মাখি থাকে, সেই মৌ মাখিৰ পৰা তেওঁ যথেষ্ট এটা লাভান্বিত হ'ব,
1: মানে মৌ মাখিৰ বাঁহ যদি
2: 10খন এটা পৰিয়ালত, বছৰত এখন মৌ মাখিৰ পৰা 8 কেজি মৌ জোল পাব পাৰে, গতিকে 10খন মৌ মাখিৰ পৰা 80 কেজি তেওঁ মজুল পাব পাৰে। তাত তেওঁ কিন্তু খৰচটো যথেষ্ট কম, একেবাৰে খৰচ নাই। আমি যদি আজিৰ তাৰিখত এখন ব্ৰইলাৰ ফাৰ্ম বনাব যাওঁ, তাত মিনিমাম 3-4 কঠা মাটি লাগে, তাত ইনভেষ্টমেণ্ট বহুত লাগে, পইচা লাগে। গতিকে মৌ মাখিটো যদি আমি পালন কৰোঁ, তাত খৰচটো একেবাৰে কম, সময় দিব নালাগে। যিখিনি মানুহৰ মাটি কম, তেওঁলোকে অন্য অন্য যিকোনো কাম কৰিবলগীয়া হয় বা বেলেগৰ তাত দিন হাজিৰা কৰিব লগা হয়, তেনেকুৱা কৃষকেও যদি মন থাকে, তেওঁলোকে মৌ মাখিটো পালন কৰিব পাৰে। মৌ মাখিৰ পৰা তেওঁ এটা ইনকাম আহিব, য'ত নেকি মৌ মাখি সময় দিব নালাগে আৰু ঠাই দিব নালাগে, তাৰ লগতে কি হয়, মৌ মাখিৰ পৰা আমাৰ পৰাগ সংযোগৰ জৰিয়তে কৃষকৰ 80% উৎপাদন যিহেতু মৌ মাখিৰ পৰা হয়, গতিকে আমাৰ যিবিলাক ফল মূল শাক পাচলি তৈলজাতীয় বীজ সেইবিলাক উৎপাদনটো যথেষ্ট বেছি হয়, মৌ মাখি কৰিব পাৰে, সেইটো এটা মডেল হিচাপত আছে। তাৰ লগতে একদম কম খৰচত যিটো এখেতে ক'লে মাছৰুমৰ কথাটো, আমিও মাছৰুম কৰোঁ, যিহেতু মাছৰুমৰ কি হয়, আমাৰ ধান খেতি কৰাৰ পিছত যিখিনি খেৰ থাকে, সেই খেৰখিনি আমি মাছৰুমত ব্যৱহাৰ কৰোঁ, মাছৰুম যিখিনি প্ৰডাকশ্যন কৰোঁ, সেই মাছৰুমখিনি খেৰৰ পৰা মাছৰুম বনালোঁ আৰু মাছৰুমখিনি আমি লোকেল বজাৰতে বিক্ৰী কৰিলোঁ বা নিজে খালোঁ, আৰু সেইখিনি এটা ভাল ইনকাম হয়। এটা মাছৰুমৰ চিলিণ্ডাৰ বনাবৰ কাৰণে 45-50 টকা খৰচ হয়, আৰু তাত অতি কমেও 2-3 কেজি আমি কেঁচা মাছৰুম পাব পাৰোঁ। আজিৰ তাৰিখত 1 কেজি কেঁচা মাছৰুমৰ দাম বজাৰত 200 টকা, যদি আমি 2 কেজি ধৰোঁ 450 টকা, তাত খৰচ হয় 50 টকা, গতিকে
1: মানে 400 টকাৰ বিপৰীতে খৰচ হয় 50 টকা,
2: এটা অতি লাভজনক,
1: অতি লাভজনক।
2: আৰু সাধাৰণতে 10-12 ৰুম এটাত যদি হয়, তাতে 200টা মাছৰুমৰ চিলিণ্ডাৰটো কৰিব পাৰে আৰু সেই সময়

0: লাগে এমাহৰ পৰা প্ৰায় 28ৰ পৰা 35 দিন 40 দিন এনেকুৱাত উৎপাদন কৰিব পাৰে গতিকে সেইটো হ'ল আমাৰ ঘৰৰ ভিতৰতে একদম কম ঠাইত মাছৰুম কৰিব পাৰোঁ আৰু মৌ মাখি কৰিব পাৰোঁ আৰু তাৰ লগত আছে যে মাছৰুম যেতিয়া কৰিম আমি খেৰটো ধান খেৰটো মাছৰুমত ব্যৱহাৰ কৰিলোঁ আকৌ মাছৰুমৰ যিখিনি পেলনীয়া অংশ আছে সেইখিনি আমি ফাৰ্মিং কম্পজত গতিকে আগত যিখিনি আমি খেতি কৰোঁ ইটোৰ লগত সেইটো সম্পৰ্ক যদি নাথাকে তেতিয়া আমি লাভজনক নহওঁ
1: যে আচলতে এটা কৃষি কাৰ্যৰ লগত ভাবিলে অন্য কৃষি কাৰ্যটোৰ পথটো এনেই ওলাই যায়
0: যদি নোলায় তেতিয়াহলে কৃষকজনৰ লাভালাভ যথেষ্ট পৰিমাণে কমি যায়
1: তেখেতে এটা কৃষিতে দি থাকিব লাগিব
0: হয় হয়
1: আৰু চাই তাৰ পৰা ক্ৰমান্বয়ে ক্ৰমান্বয়ে তাক সম্প্ৰসাৰণ কৰিব
0: লাগিব আমি এডৰা মাটিত কেনেকে তিনিটা খেতি কৰিব পাৰোঁ
1: এই সম্প্ৰসাৰণটোৰ ক্ষেত্ৰত আপুনি যে কলে যে ধান খেতিৰ পৰা মাছৰুমলৈ গ'ল মাছৰুমৰ পৰা কেঁচু সাৰলৈ গ'ল পেলনীয়া যিখিনি মানে খেৰ পেলনীয়া খেৰখিনি আমাৰ ধুনীয়াকে আপোনাৰ কেঁচু সাৰত গৈ প্ৰয়োগ কৰিব পাৰিলো এই কথাটোৰ কাৰণে আপুনি অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট এইবিলাকৰ পৰা নিশ্চয় প্ৰশিক্ষণ লৈছিল
0: হয়
1: আৰু কিবা তেনেকুৱা ধৰণৰ অসম চৰকাৰৰ পৰা বিশেষ সা সঁজুলি লাভ কৰিছিল নেকি সুবিধা লাভ কৰিছিল
0: অসম চৰকাৰৰ পৰা কৃষি বিভাগ আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা মই বিশেষভাৱে প্ৰায় 200ৰো অধিক প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ
1: মানে যোৰহাট কৃষি বিশ্ববিদ্যালয়
0: যোৰহাট কৃষি বিশ্ববিদ্যালয় আৰু অসম কৃষি কৃষি বিভাগৰ পৰা 200ৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ
1: হয়
0: অসমৰ বাহিৰতো অসমৰ ভিতৰতে যোৰহাট বিশ্বনাথ কৃষি মহাবিদ্যালয় অসমৰ বাহিৰতো আমি হিমাচল প্ৰদেশত মাছৰুমৰ কাৰণে চলানত ট্ৰেইনিং কৰিছোঁ মানে বিভিন্ন জেগাত ট্ৰেইনিং কৰিছোঁ তাৰ লগতে কৃষি বিভাগৰ পৰা সৰু সৰু কিছুমান স্প্ৰে মেচিন হওক বা তেনেকুৱা সুবিধা পাইছোঁ ভাৰ্মিবেদ তেনেকুৱা যথেষ্ট কিবা
1: কিবা তেনেকুৱা ধৰণৰ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা ছাবচিডিত আপুনি ধন লাভ কৰিছে নেকি আগবঢ়াই নিবৰ কাৰণে
0: তেনেকুৱা ছাবচিডিত ধন লাভ কৰা নাই কিন্তু এই বছৰতে যিটো সৰিয়হৰ খেতি কৰোঁ সৰিয়হৰ খেতিৰ কাৰণে এটা ছাবচিডিত অইল মিল তেল পেৰা মেচিন এটা পাইছোঁ
1: বা দৰং জিলা কৃষি বিভাগৰ ফালৰ পৰা আপুনি ইমান সুন্দৰকৈ কেইবাটাও খেতি আগবঢ়াই আছে জনসাধাৰণক আপুনি এটা আদৰ্শও দেখুৱাইছে আপোনাৰ দৰং জিলা কৃষি বিভাগৰ ফালৰ পৰা আপোনাৰ খেতিডৰা চাবলৈ কেতিয়াবা জিলা কৃষি বিষয়া বা আমাৰ সম্প্ৰসাৰণ বিষয়াসকল বা অন্যান্য আমাৰ VLEW সকল মাজে মাজে কেতিয়াবা গৈ আপোনাৰ খা খবৰ লৈছেনে
0: মাজে মাজে আহে কিন্তু কম আহে
1: প্ৰথমলৈ আপোনাৰ মনলৈ কেনেকে আহিছিল যে আপুনি যে ইমান এখন কলেজত ভালকে পাছ কৰাৰ পিছত আপুনি এটা চাকৰিৰ কথা নাভাবি আপুনি যে ভাবিলে যে মই চৰকাৰী চাকৰি এটা যদি কৰিলোহেঁতেন ইমান কষ্ট কৰিবই নালাগে চৰকাৰী চাকৰিটো কৰি সেৱাটো আগবঢ়াই মই মোৰ পৰিয়ালটোক চলাই নিব পাৰিম কিন্তু এতিয়াতো আপুনি ইমান এখন বিশাল জগত চলাই আছে যে আপুনি 250 বিঘা ভূমিত কৃষি কাৰ্য এনেধৰণৰেই কৃষি যিটো আপুনি মীন পালন কৰিছে গাহৰি পালন কৰিছে মাছৰুমৰ কৃষি কৰিছে তাৰপিছতো আপুনি অনেক ধৰণৰ কৃষিৰ কথা বা অনেক ধৰণৰ এই ধৰণৰ মানে কিছুমান কাৰ্যসূচীৰ কথা ভাবি আছে যে যিটোৰ জৰিয়তে অৰ্থনৈতিক স্বচ্ছলতা আৰু অৰ্থনৈতিক উন্নয়ন আৰু অন্য মানুহৰ প্ৰতি এটা আকৰ্ষণৰ দিশ এই কথাটো আনিবৰ কাৰণে আপোনাৰ মনত প্ৰথমতে আপুনি ক'ৰবাত দেখিছিল নে নেদেখাকৈ আপোনাৰ মনলৈ ভাৱটো আহিছিল
2: প্ৰশিক্ষণো লৈছোঁ অসমত ল'লোঁ প্ৰশিক্ষণ
1: হয়
2: ধ্ৰুৱ অতলত এতিয়ালৈকে আমি হিমাচল প্ৰদেশত
1: হিমাচল প্ৰদেশত
2: ভাৰতবৰ্ষৰ প্ৰায় ঠাইত প্ৰশিক্ষণ লৈছোঁ মাছৰে হওক মই বাংলাদেশতো গৈছোঁ প্ৰশিক্ষণ
1: প্ৰশিক্ষণ
2: বহুত লৈছোঁ মানে প্ৰশিক্ষণ লৈছোঁ প্ৰশিক্ষণবিলাকৰ পৰা কিছুমান দেখিব পাইছোঁ
1: এনেকুৱা আপুনি বাংলাদেশত প্ৰশিক্ষণ লোৱা কথাটো যিটো ক'লে ভাৰতবৰ্ষত লোৱা প্ৰশিক্ষণ আৰু বাংলাদেশত লোৱা প্ৰশিক্ষণৰ মাজত কিবা পাৰ্থক্য
2: বহুত বহুত বহুত কৃষিৰ ক্ষেত্ৰত আমি বাংলাদেশত আমি শিকিব লগা বহুত আছে
1: মানে বাংলাদেশৰ পৰা
2: মাছৰ ক্ষেত্ৰত বহুত শিকিব লগা আছে
1: মাছৰ
2: মই ইয়াত 15 দিন আছোঁ নিজা খৰচতে আছোঁ কিন্তু শিকিছোঁ বহুত ইয়াতে 15 বছৰ যিখিনি শিকা নাই তাত 15 দিনত শিকিছোঁ
1: তেনেকুৱা ধৰণৰ বাংলাদেশৰে সেইসকল মানে দক্ষ
2: তেওঁলোক কৃষক তেওঁলোকে কৃষক অফিচাৰ আমি দেহাদিতো গৈছো গোটেই ষ্টেট ইনষ্টিটিউটতো গৈছো তাতে আগতে এদিন গৈছো
1: তাত আমাৰ ভাৰতৰ কোনোবা তেনেকুৱা ধৰণৰ প্ৰশিক্ষক লাভ কৰিছিল আপুনি
2: আমি তাৰ ফাৰ্মাৰবিলাক তাৰ চাইণ্টিষ্টবিলাক আমি লগ পাইছো ফিচাৰীৰ ক্ষেত্ৰত বহুত আগবঢ়া তেওঁলোক তেওঁলোকৰ ফিচাৰী চিড প্ৰডাকশ্যনটো বহুত কোৱালিটি চিড প্ৰডাকশ্যন তেওঁলোকৰ পৰা আমি ইয়াত যিখিনি কৈছো মই হাপা বিডিং কৰোঁ এতিয়া মই হাপা বিডিঙে কৰোঁ চৰকাৰৰ পৰা হেচাই লোৱা নাই মই ইচ্ছা কৰোঁ যে অসমৰ প্ৰতিজন মীন পালকে চিড প্ৰডাকশ্যনটো কৰিব জানিব লাগে

0: পনা উৎপাদনটো জানিবই লাগিব, নিজৰ হাতত থাকিব লাগিব। একেবাৰে সৰু কথা, একো ৰকেট চায়েন্স নাই, ইনচুলিনটো কিনিবই পাৰে বজাৰত। মাইকী ৰৌ মানে মাইকী ৰৌ মাছটোক যে পাৰ কেজি 0.5 ml মানে ইনচুলিন দিব লাগিব সেইখিনি জানিব লগা আছে। মতাটো 0.2 ml, সৰু সৰু কথাবিলাক জানিলে হাপা বিডিং প্ৰায় 16,000 টকা এটা হাপা বিডিঙৰ ছেট পায়। আৰু যদি আপুনি ইকো হেড চাইজ যায় 16 লাখ লাগিব।
1: হয়,
0: তো মই ভাবো দীপাবেন্দকো ক'ব বিচাৰো আপোনাৰ মাধ্যমেৰে যে 16 লাখ টকাৰ এটা মানে এজন ফাৰ্মাৰক এটা ছেট দিয়াতকৈ হেডচাৰি 16,000 টকাত 100 জনক দিয়ক, 1,000 জনক দিয়ক, শিকক মাছৰ উৎপাদন, পোনা উৎপাদনটো গুণগত পোনা উৎপাদন তেতিয়াহে হ'ব। প্ৰতিজন খেতিয়কে যেতিয়া পোনা উৎপাদনত লাগিব, হাপাবিডিং কৰিবই লাগিব, হাপাবিডিঙত যাবই লাগিব, মই নিজে কৰোঁ হাপাবিডিং। তাৰপিছত মই যিটো ভলিউম 250 বিঘাৰ ওচৰে পাজৰে একদম এপ্ৰ হেৰিটোত, সেইখিনি কৰিব যাওঁতে মোৰ পৰিশ্ৰমো বহুত আছে। গতিকে খেতি কৰাটো দেখাত আপুনি গৈ খুব ভাল পাব, বা আপুনি ইমান ডাঙৰ ফাৰ্মাৰ, কিন্তু ডাঙৰ ফাৰ্মাৰ তোমাৰ ৰাতিপুৱা 3টা বজাত মই উঠিবই লাগিব, উঠি ফাৰ্মত মই মনিটৰিং কৰিব লাগিব। মোবাইলত চালে গম পাওঁ যে দিনটোত মই 12 কিলোমিটাৰ কমচে কম মিনিমাম মই ফাৰ্মখন ইমূৰৰ পৰা ইমূৰ ঘূৰিব লাগিব, কাৰণ ফাৰ্মখন য'ত আৰম্ভ হৈছে শেষলৈকে প্ৰায় 1 কিলোমিটাৰ ডিষ্টেঞ্চ হয়। তাৰপিছত মই গাহৰি ফাৰ্মটো নিজে মনিটৰিং কৰিব লাগিল, হেৰিখিনি কৰিব।
1: মাজতে আপুনি এই যে 250 বিঘা ভূমি,
0: হয়
1: আপোনাৰ 12 কিলোমিটাৰ ডিষ্টেঞ্চ হয় অহা যোৱাটো
0: ক্ষেত্ৰত,
1: দিনটোত আপোনাৰ ঘূৰা হয়, ইমান এখন গুৰুত্বপূৰ্ণ ফাৰ্ম আপুনি কৰিছে, এই ফাৰ্মখনৰ ক্ষেত্ৰত অসম চৰকাৰৰ আমাৰ আয়ুক্ত মহোদয় বা অসম চৰকাৰৰ আমাৰ কৃষি বিভাগৰ বা ভেটেনেৰি ডিপাৰ্টমেণ্টৰ বা ফিছাৰী ডিপাৰ্টমেণ্টৰ আমাৰ যিসকল উচ্চ পদস্থ বিষয়াসকল, তেখেতসকল কেতিয়াবা মাজে মাজে গৈছেনে?
0: যায় আৰু, যিখিনি চিনি পায় মানে চিনি পায় আৰু মোৰ।
1: হয়, আপুনি কৰা মানে কামখিনি চাবলৈ তেখেতসকল গৈছে বা তাৰ ফিডবেকটো লৈছে?
0: যায়
1: বা আপোনাৰ নিজৰ জিলাৰ,
0: হয়,
1: ফিছাৰী ডিপাৰ্টমেণ্ট বা নিজৰ জিলাৰ নলবাৰী জিলাৰ মানে ভেটেনেৰি ডিপাৰ্টমেণ্ট বা নলবাৰী জিলাৰ কৃষি বিভাগৰ মানে বিষয়াসকল মাজে মাজে আপোনাৰ তাত
0: পৰিদৰ্শন কৰে?
1: হয়, আপোনালোকে দুয়োগৰাকীয়ে অসম চৰকাৰ, অসম চৰকাৰৰ পৰা আদৰ্শ কৃষকৰ বঁটা লাভ কৰিছে, আপুনিতো 2023 চনত শ্ৰেষ্ঠ বঁটাও লাভ কৰিছে।
0: হয়,
1: এই সম্পৰ্কত আপোনালোকে এই বঁটা লাভ কৰাৰ পিছত আপোনালোকৰ বহুত দায়িত্ব বাঢ়ি গৈছে, গতিকে আপোনালোকৰ দায়িত্ব যেতিয়া বাঢ়িছে এই বঁটা লাভ কৰাৰ পিছত, কাৰণ অসম চৰকাৰৰ পৰা ইমান এটা সন্মানীয় বঁটা লাভ কৰি আপোনালোকৰ যিবোৰ দায়িত্ব বাঢ়িছে, দায়িত্ব বঢ়াৰ পিছত আপোনালোকে সমাজখনলৈ কি বাৰ্তা দিব খোজে?
0: প্ৰথম মোৰ ফালৰ পৰা মই কম যে প্ৰকৃতিয়ে নথগায় এইটো কথা মনত ৰাখিব লাগিব, একদম হৃদয়ত ৰাখিব লাগিব, প্ৰকৃতিয়ে কেতিয়াও নথগায়, এইফালে বেমাৰ লাগিলে এইফালে বচাব। আমি যিটো প্ৰকৃতিক সেৱা পাইছো, প্ৰকৃতিৰ পৰা সেইখিনি আমি পাওঁ, খেতিয়কৰ সেই এটা থাকে মানে কি ফিজিকেলি থাকে, মেণ্টেলি খুব হেৰি থাকে,
1: তেনেধৰণে আমি কাম কৰি যাব লাগিব,
0: বিকল্পই নাই, যাবই লাগিব,
1: খেতিলৈ যাবই লাগিব, বিকল্প নাই,
0: অন্নদাতাৰ চোতালত যাবই লাগিব।
1: আপুনি যেতিয়া বঁটাটো লাভ কৰিছিলে তেতিয়া আপোনাৰ মনত কেনেকুৱা ভাৱ আহিছিল?
0: ইমান বছৰ কাম কৰাৰ পিছত খুব ভাল লাগিছিল, তাতকৈ ভাল লাগিছিল একে এমাহ পিছতে যেতিয়া মানে অংকুৰিত অসমৰ পৰা কৃষি ৰত্ন বঁটা দিছিল, নাজিৰা হাতৰ অনুষ্ঠানতো মিডিয়া পাৰ্চন এইবিলাক লগ লাগি গৈছিল, সেইটো আৰু মই হৃদয়ত কিবা এঠাইত সাজ বোৱা মানে কৃষি ৰত্ন তপন দত্ত বৰুৱা ভাল লগা এটা অসম চৰকাৰৰ সেইটো ভাল লাগিছিল, গতিকে এইবিলাকে আমাক উৎসাহিত কৰে, মানে উৎসাহিত কৰে আৰু হেৰি কৰাৰ কাৰণে,
1: আগবাঢ়ি যাবৰ কাৰণে,
0: আৰু অলপ বেছি পৰিশ্ৰম কৰাৰ কাৰণে।
2: ভালে লাগিছিলে, যেতিয়া 2016 চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়া আছিলে 2017 চনত, তেতিয়া তেখেতে তেওঁৰ ভাষণতে কৈছিলে যে একদম কনিষ্ঠ কৃষক এজনক মানে সম্বৰ্ধনা দিব পাৰি।
1: 2017 চনত আপুনিতো বহুত কনিষ্ঠ,
2: হয়,
1: গতিকে কনিষ্ঠ কৃষক হিচাপে প্ৰদান কৰিব পাই পেলাই তেওঁ
2: গৌৰৱান্বিত বুলি সেই ভাষণত
1: নিজে মানে তেখেতৰ ভাষণত মানে বক্তব্য,
2: আৰু তেতিয়াৰ পৰাই মই কৃষি কাৰ্যত আৰু অধিক মনোনিৱেশ কৰিলো।
1: প্ৰথমতে কৃষি কাৰ্যৰ প্ৰতি এই চিন্তাটো কেনেকে আহিছে?
2: মোৰ যিহেতু দেউতা কৃষক, গতিকে মই কৃষিৰ লগত সৰুৰ পৰাই জড়িত, গতিকে আমাৰ বিকল্প কি আছে? মানুহে ভাবে যে মই এটা চাকৰি কৰিম, এটা সপোন থাকে, কিন্তু মোৰ সপোনটো কি আছিলে যে মোৰ দুটা অপচন আছিলে, মই যদি চাকৰি কৰিব পাৰোঁ মই কৰিম, নকৰা নহয়, কিন্তু যদি নাপাওঁ তাৰ বিকল্প কি হ'ব? গতিকে অপচন এটা মানুহৰ জীৱনত সদায় দুটা অপচন থাকিব লাগে, এইটো নহ'লে সেইটো হ'ব।
1: আপুনি কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰিব বুলি 100% বিশ্বাস,
2: 100% বিশ্বাস আছে, আৰু যিহেতু এখেতে ক'লে যে প্ৰকৃতিয়ে নথগায়, আমাৰ কৃষিত লাভ নহ'লেও লছ নহয়, গতিকে আমি বিভিন্ন ধৰণে কৃষি কৰিব পাৰোঁ। এতিয়া সকলো মানুহে কৃষি কৰে আমাৰ অসমত, কিন্তু কৃষি কার্য করবর আগে উপযুক্ত প্রশিক্ষণ লওয়া অতি জরুরি
1: অতি জরুরি
2: মানে আপনার ইয়ার আগে কল যে মানে দুশ প্রায় দুশর অধিক প্রশিক্ষণ লো মানে যে বিভাগের নহ মানে প্রশিক্ষণ বলে কলে সদায় মানে আগশারী থাকো যে প্রশিক্ষণ তো লো তারপর মানে যথেষ্ট অভিজ্ঞতা হয়েছে আর বহু ভাল ভাল মানুষক মানে লগ পাইছো জড়িয়ে বহু শিকিব পাইছো তারপরে মানে একটা কৃষি প্রশিক্ষণ কেন্দ্র একটা নিজের ঘরতে মানে স্থাপন করেছো আজি পাঁচ বছর হল ভারতীয় উদ্যমিতা প্রতিষ্ঠানে মোক প্রথমতে সহায় করেছিল

0: কৰি এই প্ৰশিক্ষণ লাভ কৰা কথাখিনি আপোনালোকে যাতে সভায় সমিতিয়ে কেতিয়াবা উপস্থিত থাকি তেখেতসকলক ব্যক্ত কৰে, তাৰ পৰা তেখেতসকল প্ৰভাৱান্বিত হয় বা তেখেতসকল উৎসাহিত হয়, সেইটোৰ প্ৰতি মই এটা আহ্বান জনাইছোঁ আপোনালোকক। আৰু আপোনালোকে পোনপটীয়াকে বিভাগীয়ভাৱে বিভাগে বিভাগে অন্তত যোগাযোগ এটা ৰক্ষা কৰি থাকিব, আপোনালোকৰ কৃষি কাৰ্যখিনি, আপোনালোকৰ আঢ়ৈশ বিঘাৰ থকা সেই ফাৰ্মখন আপোনালোকে চোৱা মেলাৰ কাৰণে সি যেন এটা গুৰুত্বপূৰ্ণ অংগৰ দৰে হৈ পৰে আৰু আপোনালোকো যেন এটা এনেকুৱা অসম চৰকাৰ, ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ অংগ হয়, কৃষি বিভাগৰ এটা গুৰুত্বপূৰ্ণ অংগ হয়, সমাজখনৰ এটা গুৰুত্বপূৰ্ণ অংগ হয়। আপোনালোকে যিমানখিনি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আছে তাৰ জৰিয়তে আমাৰ অৰ্থনীতি সকলো ফালৰ পৰাই সবল হ'ব বুলি মই আশা ৰাখি আপোনালোক দুয়োগৰাকীকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহু কষ্ট কৰি পেলাই আপোনালোকে এই সন্মান লাভ কৰিছে, এই সন্মানৰ কাৰণে যাতে ৰাষ্ট্ৰীয় পৰ্যায়তো আপোনালোকে উন্নীত হ'ব পাৰে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আপোনালোক দুয়োগৰাকীলৈ পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই ভাবিছোঁ যে আপোনালোকৰ এই কথাখিনিয়ে আমাৰ কৃষি কাৰ্যৰ লগত জড়িত থকা যিসকল আমাৰ গ্ৰাম্যাঞ্চলৰে নহয় চহৰাঞ্চলৰ কৃষকসকলো উপকৃত হয়, তাৰ কাৰণে তেখেতসকললৈ উপকৃত হোৱাৰ যিটো পথ আপোনালোকে আজিৰ জৰিয়তে অৱগত কৰিলে তাৰ কাৰণে পুনৰবাৰ মই আপোনালোকক ধন্যবাদ জনাইছোঁ।
1: ইমানপৰে শ্ৰোতাসকলে খেতি আৰু খেতিয়ক শিতানত অসম চৰকাৰৰ আদৰ্শ কৃষকৰ বঁটাপ্ৰাপ্ত দুগৰাকী কৃষক নলবাৰী জিলাৰ তপন দত্ত বৰুৱা আৰু দৰং জিলাৰ ধ্ৰুৱজ্যোতি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়াই। অনুষ্ঠানত এইবাৰ শুনক মিলেট খেতিৰ বিষয়ে। যোৱা 2023 বৰ্ষক ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ দ্বাৰা মিলেটৰ স্বাস্থ্য আৰু পুষ্টিগত মূল্যবোধ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবৰ বাবে আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। ভাৰত চৰকাৰে এই ক্ষেত্ৰত চিৰস্থায়ী উন্নয়নৰ লক্ষ্য ৰাখি মিলেট বৰ্ষ পালনৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। মিলেট এক প্ৰকাৰৰ ঘাঁহজাতীয় খাদ্যশস্য যাৰ সৰু সৰু দানাবোৰ পুষ্টিৰে ভৰপূৰ। চাউল আৰু ঘেঁহুৰ তুলনাত মিলেট অধিক পুষ্টিকৰ আৰু স্বাস্থ্যৰ বাবে উপকাৰী। সাধাৰণতে ভাৰতত 9 প্ৰকাৰৰ মিলেট খেতি কৰা হয়। তাৰ ভিতৰত চৰঘম পাৰ্ল মিলেটৰ আৰু ফিংগাৰ মিলেটৰ খোৱাৰ পূৰ্বে দিহালিং অথবা বাকলি অঁতৰোৱা হয়। আনহাতে ফক্সটেল, লিটিল বাজৰা, বাৰ্নিয়াৰ্ড মিলেট, কডু মিলেট আৰু ব্ৰাউন টপ মিলেটৰ বাকলিবোৰ আঁতৰোৱাব লাগে। এবাৰ মিলেট খেতি কৰাৰ পৰৱৰ্তী বছৰত মিলেটৰ উৎপাদন যথেষ্ট বেছি হোৱা দেখা যায়। কিন্তু মিলেটৰ উপযুক্ত প্ৰক্ৰিয়াকৰণৰ যন্ত্ৰপাতি নাথাকিলে কৃষকসকলৰ যথেষ্ট সমস্যাৰ সৃষ্টি হয়। সৰু মিলেটসমূহ সাধাৰণতে ধূলি, মাকতি, পোক পতংগ, আৰ্দ্ৰতা আৰু দানাৰ আকাৰৰ পাৰ্থক্যই বাকলি আঁতৰোৱা প্ৰক্ৰিয়াকৰণৰ কাৰ্যদক্ষতা, গুণমান আৰু বজাৰ মূল্যত প্ৰভাৱ পেলায়। সেয়েহে বৃহৎ মিলেট প্ৰক্ৰিয়াকৰণ কেন্দ্ৰত চাফা কৰা, শ্ৰেণী বিভাজন, বাকলি আঁতৰোৱা আৰু মূল্য সংযোজিত সামগ্ৰী তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি থাকিব লাগে। সৰু মিলেটবোৰত আঁহ আৰু পুষ্টিৰ গুণ বহুত বেছি থাকে, কিন্তু খোৱাৰ আগতে ইয়াৰ বাকলি আঁতৰোৱাটো বাধ্যতামূলক। এতিয়া এনেবোৰ কাম ডিচনাৰ, দিহালাৰ আৰু পলিচাৰৰ দৰে আধুনিক যন্ত্ৰই অতি সহজে, অধিক নিখুঁত আৰু ফলপ্ৰসূভাৱে কম সময়তে কৰে। মিলেট প্ৰক্ৰিয়াকৰণত কটোৱা কিংবা দিহালিং প্ৰক্ৰিয়া আটাইতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ ধাপ। এই কামৰ বাবে বিভিন্ন ধৰণৰ দিহালাৰ মেচিন পোৱা যায়, কিন্তু তাৰ সফলতাত বহু বস্তুৰ ওপৰত নিৰ্ভৰ কৰে, যেনে দানাৰ আকাৰ, আৰ্দ্ৰতা, মিলেটৰ প্ৰজাতি আৰু সেই ঠাইৰ খেতিৰ পৰিৱেশ বা ক্ষুদ্ৰ জলবায়ুৰ ওপৰত। মিলেট খেতিৰ বিষয়ে শুনিলে। আমাৰ আজিৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
2: কৈ কৈ ভাগৰি গলো, কি হল? নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা। কাৰেক্ট, গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিট বেগ। RBI কয়
3: প্ৰথমে আপোনাৰ

আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা, এতিয়া শুনক নবনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন।

নবনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত 257খন গাঁও বানৰ কবলত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ গুৱাহাটীত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

0: আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আইভৰি কোষ্ট নৰৱে আৰু ফ্ৰান্স ছুইডেনৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 257খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰ গাঁও, গোগামুখ আৰু ধেমাজি ৰাজচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। ধেমাজিত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে। এই সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া এল এছ ছাংছনে এইদৰে কয়।
1: বান হৈছে আমাৰ 7খন জিলা, বিশেষ ধেমাজি ডাঙৰকৈ হৈছে। আমাৰ টোটেল 14টা ৰেভেনিউ চাৰ্কলছ, 257 ভিলেজেছ আৰু প্ৰায় 45,000 পপুলেশ্যন এফেক্টেড হৈ আছে। আমি 5টা ৰিলিফ কেম্প খুলিছোঁ বিভিন্ন জেগাত আৰু ৰিলিফ কেম্পৰ কাৰণে জি আৰ মেটেৰিয়েলছৰ কাৰণে, খাদ্য, ইভেন পশুৰ কাৰণে, চ' উই হেভ কেপ্ট অল দিছ ইন ৰেডিনেছ। আমি ডি চিসকলক ৰিকুৱাৰ্ড ফাণ্ডছ আমি অলৰেডি ডিষ্ট্ৰিবিউট কৰিছোঁ।
0: বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজচক্ৰৰ 15খন গাঁও প্লাবিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কতাবাণী জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোটেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ ৰখা হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ ৰখা হ'ব। ইপিনে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা 9 বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰীৰ চলাচল অব্যাহত ৰখা হৈছে বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়, সংবিধানৰ 275 নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ওৰামে এইদৰে কয়।
2: आज आसाम प्रदेश का जनजाति मंत्रालय का काम काज के बारे में डिस्कशन किया। माननीय मंत्री रमेश पेगू जी हमारे साथ थे और हमने जो जो काम कर रहे हैं ये सब के बारे में बातचीत किया। हमारा एकलव्य मॉडल रेसिडेंशियल स्कूल जो चल रहा है और होने वाला है उसका पोजीशन क्या है उसके बारे में डिस्कशन किया। हम लोग बंधन केंद्र डीडीबी के बना के लाइवलीहुड में क्या क्या प्रोडक्ट मतलब मार्केटिंग कर पा रहे हैं उसके बारे में डिस्कशन किया। आसाम में अच्छा प्रोग्रेस कर रहा है। यहाँ का ट्रैवल म्यूजियम, जनजाति का आर्ट, कल्चर, आर्टिफैक्ट, इसके बारे में भी डिस्कशन किया। ये भी अच्छा कैसा हो इसके बारे में हुआ।
0: কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ আহিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চল, খেতিপথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত বানে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতি মূল্যায়ন কৰিব। ইয়াৰ পাছত তেওঁ অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বান

0: ক্ষতিগ্ৰস্ত গাঁও কৃষিপথাৰ সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন প্ৰদান, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰ নিৰ্মাণৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ সংগঠনৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
1: গুৱাহাটী মহানগৰী খাৰঘুলীত আজি 37 কিলোগ্ৰাম সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। যোৱা নিশা এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা ঘটনা সন্দৰ্ভত আজি লতাশিল থানাত আয়োজিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত শম্ভৱী মিশ্ৰই কয় যে এই সৰবৰাহৰ ঘটনাৰ সৈতে মধ্যপ্ৰাচ্য আৰু ম্যানমাৰৰ সংযোগ আছে। মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুৰ লোকো এই ঘটনাৰ সৈতে জড়িত থকাৰ সংসূত্ৰ পোৱা গৈছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এয়া হৈছে অসম আৰক্ষীৰ দ্বাৰা এতিয়ালৈকে সৰ্ববৃহৎ পৰিমাণ সোণ জব্দৰ ঘটনা। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 55 কোটি টকা বুলি তেওঁ প্ৰকাশ কৰে। এই ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ বাসিন্দা অক্ষয় বাংশদে গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰি থকা হৈছে। ইয়াৰ পূৰ্বে লোকজনে 20 কিলোগ্ৰাম সোণ সৰবৰাহ কৰিছিল। কালি চতুৰ্থবাৰ সোণ সৰবৰাহৰ চেষ্টা কৰাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মহানগৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্তকাৰী সংস্থাৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
2: কালি ৰাতি আমাৰ এটা বহুত ডাঙৰ সাকচেছ হ'ল আমাৰ আসাম পুলিচৰ কাৰণে। এৰাউণ্ড 55 কৰোৰ ৰুপিজ গোল্ড চিজৰ হ'ল। দ্য টোটেল কোৱান্টিটি ৱাজ 37 কেজিজ, এলং উইথ ইট এৰাউণ্ড 15 গ্ৰামছ অফ চিলভাৰ মডিউলছ আৰু 4টা ফোন, এপল আইফোন দুটা 12 এণ্ড 17 এণ্ড দুটা ৰিয়েলমি এণ্ড চামচাং। আগৰ পৰা আমাৰ ওচৰত ইনপুটটো আছিলে, কিন্তু আমি স্পেচিফিক ইনপুট নাছিলে কি এইটো গোল্ড আছে কি ফেক গোল্ড আছে, আমি ফলো কৰি আছিলো অলং উইথ টাইম। কালি আমি একদম এক্সেক্ট মানুহটো পাই গলো। যেতিয়া আমি চাৰ্চ কৰিছো তাতো আমাৰ গোটেই টিম বিলাক গৈছে, চাৰ্চ কৰাৰ পিছত আমি ইমানখিনি যেতিয়া আমি কৈছো আপোনাৰ 37 কেজি গোল্ড তাৰ ওচৰত আমি পাইছো। একিউজ নামটো আছিলে অক্ষয় বানসোড়ে, ইটো মহাৰাষ্ট্ৰ চাংলিৰ মানুহ হয় আৰু প্ৰেজেণ্টলি এইটো 2 মাহ আগতে আহিছে, গান্ধী বস্তি এৰিয়াত থাকিছে।
1: ৰাজ্যৰ অবৈধ কাঠফলা কলসমূহ শীঘ্ৰে বন্ধ কৰাৰ বাবে বন বিভাগে নিৰ্দেশ দিছে। চোৰাং বনাঞ্চল ধবংস ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে এই অভিযান কালি আৰম্ভ হৈছে। বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এসপ্তাহৰ ভিতৰত অবৈধ কাঠফলা কলসমূহ বন্ধ কৰাটো নিশ্চিত কৰিবলৈ বিভাগৰ প্ৰতিটো সংমণ্ডলক নিৰ্দেশ দিয়া হৈছে। তদুপৰি চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত কাঠফলা কলসমূহে চৰকাৰী নীতি নিৰ্দেশনা সঠিকভাৱে মানি চলিছে নে নাই সেই বিষয়ে তথ্য গ্ৰহণ কৰি আপত্তিজনক কথা দেখা মাত্ৰেই ব্যৱস্থা ল'বলৈ কোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
3: আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে এটা খুব কঠোৰভাৱে আমাৰ বিভাগটোক আমি নিৰ্দেশনা দিছো যাতে বিভাগে আমাৰ অসমৰ সকলো ঠাইতে থকা অবৈধ কাঠৰ মিলবিলাক অতি শীঘ্ৰে বন্ধ কৰিব লাগে। এই কাঠৰ মিলবিলাকত বিভিন্ন বনাঞ্চলৰ পৰা অহা কাঠসমূহ চোৰাংভাৱে আহি তাত বিভিন্ন ধৰণে ফলা হয়। আমি বিভাগৰ প্ৰতিটো ডিভিজনতে DFO সকলক, ৰেঞ্জ অফিচাৰসকলক বা সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিছো যে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে গাঁৱে গাঁৱে প্ৰতিটো অঞ্চললৈকে গৈ এই অবৈধ কাঠফলা মিলসমূহ জব্দ কৰি অনাটো, তাৰ লগত যিখিনি কাঠৰ সংগ্ৰহ তাত পোৱা যায় এই কাঠসমূহ বৈধ হয়নে নহয় এইসমূহ চোৱাটো দৰকাৰ।
1: মিচিং সাহিত্য শাসিত পৰিষদ নিৰ্বাচনী বিধি 2005 অনুযায়ী পৰিষদৰ অন্তৰ্ভুক্ত জিলাসমূহৰ জিলা উপায়ুক্ত চলিত বৰ্ষৰ 1 জানুৱাৰী নিৰ্ণায়ক তাৰিখ হিচাপে লৈ ভোটদাতাৰ তালিকা প্ৰস্তুত কৰিবলৈ মিচিং সাহিত্য শাসিত পৰিষদে নিৰ্দেশ দিছে। পৰিষদৰ সংশ্লিষ্ট সমষ্টিসমূহৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়ে যোৱা 10 ফেব্ৰুৱাৰীত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা বিধানসভাৰ নিৰ্বাচনী তালিকাৰ প্ৰাসংগিক ভোটদাতাৰ অংশ সংশ্লিষ্ট সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ অনুসৰি ভাগ কৰিব আৰু ইয়াক সংশ্লিষ্ট সমষ্টিসমূহক খচৰা নিৰ্বাচনী তালিকা হিচাপে প্ৰকাশ কৰিব। ইয়াৰ পাছত নিৰ্বাচনী পঞ্জীয়ন বিষয়া ইআৰঅসকলে দাবী, আপত্তি অথবা সংশোধনৰ কাৰণে আবেদন আহ্বান কৰিব আৰু নিৰ্ধাৰিত সময়সূচী অনুসৰি সংশোধিত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব।

0: 5 জুলাইত হবলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হবলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনোধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত আছে। পঞ্চম দিনৰ বাবে আদালতত উপস্থিত হোৱা অভিনেতাজনক আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অধিবক্তাই বিভিন্ন প্ৰশ্ন উত্থাপন কৰি জেৰা কৰে। ইয়াৰ পাছতে অভিযুক্ত গোস্বামীৰ অধিবক্তা জেৰা প্ৰক্ৰিয়াৰ অন্ত পৰে। অহা 3 জুলাইত অন্য এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ জেৰাৰ বাবে অভিনেতাজন আকৌ আদালতত উপস্থিত হ'ব লাগিব। ইফালে ন্যায়াধীশ ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে কাইলৈ শ্বাহিদ চান আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰ লঘু সংগীতৰ সুৰ আৰু মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটী পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণী 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। গোৱালপাৰা জিলাত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি জিলা পথ সুৰক্ষা সমিতিয়ে বিভিন্ন ঠাইত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। গোৱালপাৰা মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত সভাত জিলা আয়ুক্ত আৰু পথ সুৰক্ষা সমিতিৰ সভাপতি প্ৰদীপ টিমুং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰুৱাই অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে।
1: কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী CISF আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত দুজন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰিছে। গুৱাহাটীৰ পৰা বিমানেৰে মুম্বাইলৈ যোৱাৰ পথত CISF সন্দেহজনক বাংলাদেশী নাগৰিক দুজনক আটক কৰে। ইতিমধ্যে দুয়োকে আজাৰা আৰক্ষীক গতাই দিয়া হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 2:30 বজাত হ'বলগীয়া অন্য এখন খেলত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপত আজি পুৱা মৰক্কোৱে নেডাৰলেণ্ডছক পেনাল্টিৰ সহায়ত 3-2 গলত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত 1-1 গলেৰে অমীমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গোলবিহীনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱা খেলখনত মৰক্কোৱে 3-2 ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত, 257খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ গুৱাহাটীত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আজিৰে পৰা 2-দিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ। গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকাৰ আৰক্ষীৰ তথ্য লাভ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আইভৰি কোষ্ট নৰৱে আৰু ফ্ৰান্স ছুইডেনৰ মুখামুখি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
3: উপজা দিনৰ সুবাস
4: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনাওঁ।
0: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু। এতিয়া শুনক পদ্মধৰ চলিহা ৰচিত এটি বৃন্দগান।

ষ্ট্ৰাইকৰ্ছ নৰৱেৰ সন্মুখীন হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদৰ্শেৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহান জনাইছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহক সম্বোধি শ্ৰীমতী মুৰ্মুৱে এই আহান জনায়। তেওঁ কয় যে শিক্ষিত যুৱক যুৱতীসকলে কেৱল তেওঁলোকে নিজে আগবাঢ়ি যোৱাৰ কথা ভবা উচিত নহয়, বৰং সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ উন্নয়নৰ বাবে কাম কৰি ৰাষ্ট্ৰ গঠনত অৱদান আগবঢ়োৱা উচিত। শ্ৰীমতী মুৰ্মুৱে শিক্ষাৰ্থীসকলক সামাজিক পৰিৱৰ্তনৰ একোগৰাকী প্ৰতিনিধি হিচাপে নিজক আগবঢ়াই লৈ যোৱাৰ বাবে আহান জনায়। তেওঁ কয় যে শিক্ষা নিয়োগ নিশ্চিত কৰাৰ লগতে সমাজ, সাংস্কৃতিক পৰম্পৰা আৰু অৰ্থনৈতিক উন্নয়নক শক্তিশালী কৰাৰ এটা প্ৰধান আহিলা। শ্ৰীমতী মুৰ্মুৱে প্ৰতিগৰাকী শিক্ষিত যুৱক যুৱতীক পিছপৰা আৰু অনগ্ৰসৰ লোকসকলৰ সহায়ৰ জৰিয়তে 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ সপোনক বাস্তৱায়িত কৰাৰ আহান জনায়। অৰ্থপূৰ্ণ শিক্ষা ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকলে প্ৰতিষ্ঠানগত শিক্ষা বাস্তৱ জীৱনৰ জ্ঞানৰ সৈতে একত্ৰিত কৰি তেওঁলোকৰ সংস্কৃতি, পৰম্পৰা আৰু সম্প্ৰদায়ৰ সৈতে জড়িত হৈ থকা উচিত। দ্ৰুত পৰিৱৰ্তনশীল বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় নতুন দক্ষতা আহৰণৰ ক্ষেত্ৰত এই দৃষ্টিভংগী যথেষ্ট সহায়ক হ'ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়সমূহৰ দৰে সামাজিক ন্যায়ৰ বিভিন্ন বিষয়বস্তুক অগ্ৰাধিকাৰ দিয়া শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ জনজাতীয় শিক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, বনাঞ্চলৰ অধিকাৰ আদি বিষয়সমূহক উৎসাহ যোগোৱাৰ ক্ষেত্ৰত বিশেষ দায়িত্ব আছে। শ্ৰীমতী মুৰ্মুৱে জনজাতীয় লোকসকলৰ সবলীকৰণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি হাব, জনজাতীয় দক্ষতা বিকাশ কেন্দ্ৰ, তৃণমূল পৰ্যায়ত উন্নয়ন কাৰ্যসূচী আদিৰ দৰে বিষয়বস্তুসমূহক আগুৱাই নিয়াৰ বাবে বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে জনজাতীয় সমাজতে দেশৰ শিক্ষা ব্যৱস্থাৰ শিপা লুকাই আছে, যিয়ে প্ৰকৃতি, বনাঞ্চল, কৃষি, পশুধন আদিৰ দৰে বিভিন্ন বিষয়ৰ জ্ঞানক লৈ সামৰি লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয় যে ভাৰতে 26খনৰো অধিক দেশৰ সৈতে 28খন প্ৰৱৰ্জন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে। তেওঁ অবৈধ প্ৰৱৰ্জন, শোষণমূলক প্ৰথা, প্ৰবঞ্চনামূলক মধ্যস্থতাকাৰী আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দেশৰ সামূহিক দায়বদ্ধতাৰ কথা উল্লেখ কৰে। তেওঁ নতুন দিল্লীত আজি মানৱ সম্পদ গতিশীলতা মঞ্চত ভাষণ দি এই কথা উল্লেখ কৰে। তেওঁ প্ৰৱৰ্জনৰ ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰৰ বাবে ডিজিটেল ব্যৱস্থা আৰু সঁজুলি ব্যৱহাৰৰ কথা প্ৰকাশ কৰে। ড০ জয়শংকৰে কয় যে ই প্ৰৱৰ্জন মঞ্চ মুকলি কৰাৰে পৰাই এই মঞ্চৰ জৰিয়তে 50 লাখৰো অধিক লোকক প্ৰৱৰ্জনৰ অনুমতি দিয়া হৈছে। তেওঁ লগতে নিৰাপদ, শৃংখলাবদ্ধ, বৈধ প্ৰৱৰ্জন নিশ্চিত কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তিগত উদ্ভাৱনে উদ্যোগসমূহক অভূতপূৰ্ব গতিৰে নতুন ৰূপ দিছে। তেওঁ কয় যে বৰ্তমান বিশ্বত কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয়কৰণ, ডিজিটেলাইজেচন আৰু সেউজ পৰিৱৰ্তনে ভৱিষ্যত অৰ্থনীতিৰ বাবে প্ৰয়োজনীয় দক্ষতা পুনৰ সংজ্ঞায়িত কৰিছে। তেওঁ কয় যে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মানৱ সম্পদ অন্যতম গুৰুত্বপূৰ্ণ কাৰক হিচাপে উদ্ভাসিত হৈ উঠিছে। তেওঁ কয় যে আকাংক্ষাক সুযোগৰ সৈতে সংযোগ কৰা, চাহিদাৰ সৈতে প্ৰতিভাক সংযোগ কৰা আৰু ব্যক্তিৰ বাবে পথ সৃষ্টি কৰা যাতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰে। ড০ জয়শংকৰে কয় যে গতিশীলতাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী কেৱল দেশসমূহত নিয়োগৰ সুবিধা সহজ কৰি তোলাত সীমাবদ্ধ নহয়, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে বিবেচিত হৈছে। ডঃ জয়শংকৰে কয় যে এই মঞ্চই ধাৰণাৰ আদান প্ৰদান, অভিজ্ঞতাৰ পৰা শিক্ষা, গতিশীলতাৰ বাবে নতুন অন্বেষণ কৰাৰ সুবিধা প্ৰদান কৰিছে। তেওঁ লগতে কয় যে এই কাৰ্যসূচীয়ে নীতি নিৰ্ধাৰক, ঔদ্যোগিক নেতা, নিয়োগকৰ্তা আৰু ইয়াৰ অনুশীলনকাৰীসকলক একত্ৰিত কৰে। তেওঁ কয় যে ভাৰতে সমগ্ৰ বিশ্বৰ ইয়াৰ অংশীদাৰ দেশসমূহৰ সৈতে কাম কৰাৰ বাবে সাজু হৈ আছে। ইয়াৰ উপৰিও বিশ্বাসযোগ্য গতিশীলতাৰ পথে অৰ্থনৈতিক ভেটি সবল কৰাৰ লগতে সামাজিক সহনশীলতা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অধিক গভীৰ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই সন্মিলনে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব। ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা টাকাইচিক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ'ব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। নেতা দুগৰাকীয়ে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰিব।

0: বৃন্দগান শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদৰ্শৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহ্বান জনাইছে। ভাৰতে 26খনৰো অধিক দেশৰ সৈতে 28খন প্ৰৱৰ্জন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকায়েছি ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰসংঘই আফগানিস্তানৰ বিভিন্ন অঞ্চলত চলোৱা পাকিস্তানৰ বিমান আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত

0: হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰত আৰু জাপানৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই আলোচনাৰ পাছতে নতুন দিল্লীত ভাৰত জাপান বাণিজ্যিক মঞ্চত অংশগ্ৰহণ কৰিব। জাপানৰ প্ৰধানমন্ত্ৰী টাকায়েছিৰ এয়া হ'ব প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰসংঘৰ আফগানিস্তানৰ স্থায়ী প্ৰতিনিধিগৰাকীয়ে আফগানিস্তানৰ পাখতিয়া আৰু কুনাৰ অঞ্চলত পাকিস্তানৰ বিমান আক্ৰমণৰ ঘটনাক তীৱ গৰিহণা দিছে। এই আক্ৰমণত শিশু আৰু মহিলাকে ধৰি 36গৰাকী অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে 163গৰাকী লোক আহত হৈছে। আন্তঃৰাষ্ট্ৰীয় আইন উলংঘাৰ অভিযোগ তুলি প্ৰতিনিধিগৰাকীয়ে পাকিস্তানক তাৎক্ষণিকভাৱে এই আক্ৰমণ বন্ধ ৰাখিবলৈ আহান জনাইছে। তালিবানৰ উপ মুখপাত্ৰ হামদুল্লা ফিত্ৰতে এটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে 28 জুনৰ নিশা পাকিস্তানে দেশখনত বিমান আক্ৰমণ চলায়। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে উভয় দেশকে তাৎক্ষণিকভাৱে সংঘাত বন্ধ কৰি অসামৰিক লোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আহান জনাইছে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে তিনিদিনীয়া ত্ৰিপুৰা ভ্ৰমণৰ অংশ হিচাপে আজি আগৰতলা পৌৰ নিগমৰ মহিলা বিষয়ববীয়া আৰু স্থানীয় মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত মহিলাৰ যথেষ্ট অৱদান আছে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা কল্যাণ আঁচনিসমূহৰ সুবিধা যাতে সকলো নাগৰিকে লাভ কৰে সেইটো সুনিশ্চিত কৰাৰ বাবে তেওঁ মহিলা নেতৃত্ব আৰু প্ৰতিনিধিসকলক সক্ৰিয়ভাৱে কাম কাজ কৰি যোৱাৰ বাবে আহান জনায়। অহা 3 জুলাইত অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। 57 দিন ধৰি চলিবলগীয়া এই বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে কটকটীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। এইবাৰ 55,000 তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ বৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই অমৰনাথ যাত্ৰাৰ প্ৰথমটো দলৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰী কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8 বজাত হ'বলগীয়া অন্য এখন খেলত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপত আজি পুৱা মৰক্কোৱে নেডাৰলেণ্ডছক পেনাল্টিৰ সহায়ত 3-2 গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত 1-1 গ'লেৰে অমীমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গ'লবিহীনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱাত খেলখনত মৰক্কোৱে 3-2 ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদৰ্শৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহ্বান জনাইছে। ভাৰতে 26খনৰো অধিক দেশৰ সৈতে 28খন প্ৰৱৰ্জন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকায়েছি 16 ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ 3-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰসংঘই আফগানিস্তানৰ বিভিন্ন অঞ্চলত চলোৱা পাকিস্তানৰ বিমান আক্ৰমণৰ ঘটনাক তীৱ গৰিহণা দিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰী কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8 বজাত হ'বলগীয়া অন্য এখন খেলত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আকৌ শুনো আহক। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে কুলবৰুৱাৰ কণ্ঠৰে টিকিট, ৰচনা আৰু প্ৰযোজনা হেমেন হাজৰিকাৰ।

অনুষ্ঠানৰ এইবাৰৰ শিল্পী ৰঞ্জুমণি শইকীয়া, গীতিকাৰ ছাহিৰুদ্দিন আলী আহমেদ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আকৌ শুনোৱা হাক অনুষ্ঠানটি শুনি থাকিব পাৰিব নিউজ অন এয়াৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ফিফা ৱৰ্ল্ড কাপ 2026ৰ এটি চমু বিৱৰণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ শেষত সেয়া আছিল লক্ষ্মী চৌধুৰীৰ কণ্ঠৰ গীত। গীতটিৰ কথা মুনেশ্বৰ বৰ্মনৰ, ৰচনা আছিল, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰত আজি নিবেদন কৰিছো ভৱানী বালাৰ ৰাভাৰ কণ্ঠৰ দুটি ৰাভা গীত।

0: প্ৰমাণীৰ সুৰত ভৱানীবালা ৰাভা আৰু সংগবৃন্দৰ কণ্ঠৰ দুটি ৰাভা গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফএমৰ 101.6 মেগাহাৰ্টজত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী সুদীপা দত্ত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশা 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা স্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতী ঘাটৰ মাজত চলাচল কৰা ৰোপেক জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কইনাধাৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনী নিয়ম 2005 অনুযায়ী পৰিষদৰ অন্তৰ্ভুক্ত

বিৰাহমৰ জিলা উপায়ুক্তক চলিত বৰ্ষৰ এক জানুৱাৰীক নিৰ্ণায়ক তাৰিখ হিচাপে লৈ ভোটদাতাৰ তালিকা প্ৰস্তুত কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদে নিৰ্দেশ দিছে। গুৱাহাটী মহানগৰীৰ খাৰঘৰীত আজি 37 কিলোগ্ৰাম সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত আছে। ৰাইজৰ অবৈধ কাঠফলা কলসমূহ শীঘ্ৰে বন্ধ কৰাৰ বাবে বন বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মৰুল বৰুৱাই ফেচবুক লাইভযোগে প্ৰকাশ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8 বজাত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী খেল আৰু খেলুৱৈ সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব বিশ্বকাপ ফুটবল 2026 বিষয়ক এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে প্ৰতিদিন কাকতৰ বিশিষ্ট ক্ৰীড়া সাংবাদিক তৌহিদ আলী তালুকদাৰ আৰু ক্ৰীড়া সাংবাদিক সিদ্ধাৰ্থ শংকৰ ডেকাই। অনুষ্ঠানটিৰ আঁত ধৰিছে ফিফা বিশ্বকাপ ৰিপৰ্টিং কৰা উত্তৰ পূবৰ প্ৰথম সাংবাদিক কুলভ প্ৰদীপ ভাগৱতীয়ে।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি বিশ্বকাপ ফুটবলৰ কথা পাতিম। ইতিমধ্যে আপোনালোকে গম পাইছে বিশ্বকাপ ফুটবলৰ লীগ পৰ্যায়ৰ খেল সমাপ্ত হৈছে আৰু এতিয়া নকআউট আৰম্ভ হৈছে। আচলতে চাবলৈ গ'লে নকআউট আৰু লীগৰ খুব সাংঘাতিক পাৰ্থক্য এটা আছে। লীগত যি খেলৰ ৰণনীতি হয় নকআউটত সম্পূৰ্ণ ওলোটা হয়, খুব উত্তেজনাপূৰ্ণ খেল হয়। ইতিমধ্যে প্ৰথম নকআউট যি চাৰিখন হৈ গ'ল আপোনালোকে দেখিছে কিদৰে খেলত ওলট পালট হৈছে, অঘটন হৈছে। গতিকে এই গোটেইখিনি আমি ফুটবলৰ আৰু পৰৱৰ্তী সময়ত যি আৰু নকআউট খেল আছে, কাৰণ এটা চেম্পিয়ন হ'বলৈ এতিয়াৰে পৰা 5খন খেল জিকিলেহে সেই দলটো চেম্পিয়ন হ'ব। গতিকে আমি এই কথাখিনি পাতিম। মোৰ লগত দুজন খুব ফুটবলৰ জনা সাংবাদিক আছে, এজন সিদ্ধাৰ্থ শংকৰ ডেকা, সিদ্ধাৰ্থ ফুটবল বিশেষজ্ঞ, লগতে হেডলাইন এডিটৰ এক নিউজ এডিটৰ, আৰু প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক তৌহিদ আলী তালুকদাৰ। বিগত প্ৰায় 10খনমান বিশ্বকাপ আমি এজ এ ৰিপৰ্টিঙে কৰিছোঁ, চাইছোঁহে। গতিকে আৰু তাৰ পূৰ্বে খেল উপভোগ কৰিছিলোঁ। গতিকে আমি সেই গোটেইখিনি কথা, ঐতিহ্যৰ কথা থাকিব, নতুন দল আহিছে বহুত, এইবাৰ 48টা দলৰ বিশ্বকাপ কথা পাতিম। সিদ্ধাৰ্থ, প্ৰথমতে আমি আহোঁ যে আমি লীগৰ কথা কোৱাৰ পিছত আমি হৈ গ'ল যে কৈছোঁ যে নকআউট চাব গ'লে বিশ্বকাপ এতিয়াহে আৰম্ভ হৈছে। যদি আমি চাওঁ লীগটো, যদি আমি যদি লৰা ধেমালি বুলি কওঁ, বিশ্বকাপ এতিয়া যৌৱনত ভৰি দিলেই আৰু। আৰু যৌৱনৰ আৰম্ভণিতে কালি যি অঘটন হ'ল, জাৰ্মানীৰ 4 বাৰ চেম্পিয়ন দলটো বাহিৰ হৈ গ'ল, নেডাৰলেণ্ড 3 বাৰ ৰাণাৰ্ছ আপ দলটো বাহিৰ হৈ গ'ল। গতিকে এই ধৰণৰ যিটো হৈছে আৰু পৰৱৰ্তী সময়ত মানে যেনেকৈ ভাবি আছে যে এনেকুৱা আগবঢ়া হ'ব, নহ'বও পাৰে। আপুনি কি কয় নকআউটৰ আৰম্ভণি হোৱাৰ লগে লগে?
2: এই 4খন মেচৰ কথা যে আপুনি ক'লে, আমি নকআউট বুলি কৈছোঁ ৰাউণ্ডৰ 32 প্ৰথম হৈছে। প্ৰথমটো কানাডা দক্ষিণ আফ্ৰিকা আছিল, গতিকে সেইখন ধৰক দুয়োটা দলেই ফেভৰেট নাছিল কম্পিটিশ্যনৰ। কানাডা আয়োজক দেশ, তেওঁলোকে তাৰ সুবিধা লৈছে, হোম ছাপৰ্ট পাইছে, তেওঁলোকে জিকিছে আৰু সেইখনো খুব ভাল গেম হৈছে। কিন্তু যদি আমি কালি ৰাতি যদি দুখন খেল হ'ল ব্ৰাজিল জাপান, জাপানে যথেষ্ট ফাইট দিছে। প্ৰথম হাফত আমি দেখিছোঁ জাপানে ব্ৰাজিলৰ এক প্ৰকাৰ ব্যতিব্যস্ত কৰিছে, ৰক্ষণ খুব টাইট, তেওঁলোকৰ টাইট হৈ খেলে, কোনো ভুল নকৰে পাছিঙত। আৰু বহু কেইবাৰ ব্ৰাজিলে এনেকুৱা হৈছে যে ব্ৰাজিলে সুৰুঙা পোৱা নাই, মানে পাছ ক'ত দিব, মানে ফাৰ্ষ্ট ৰেড দেখা গৈছিল। ভিনিচিয়াছ, পাকেটা, তেওঁলোকৰ প্লেয়াৰসকলক যথেষ্ট ফাৰ্ষ্ট ৰেড দেখা গৈছিল ফাৰ্ষ্ট হাফত। আৰু তেওঁলোকে গ'লো খালে, সেইটো কাউণ্টাৰত গ'লিছে, এইটো একদম কাউণ্টাৰতে কি বস্তু সেই গ'লটোত প্ৰমাণ কৰিছে জাপানে। কিন্তু ছেকেণ্ড হাফত নতুন খেলুৱৈ নমোৱা হ'ল আৰু এটেকটো বেলেগ ধৰণে কৰা হ'ল, মানে ওপৰেদি কৰা হ'ল। ভিনিচিয়াছে বেছি দায়িত্ব ল'লে, ভিনিচিয়াছ ব্ৰাজিলৰ এতিয়া সকলোতকৈ স্কিলফুল প্লেয়াৰ, এইটো অস্বীকাৰ কৰি লাভ নাই। তেওঁ যেতিয়া বল কৰি পায়, লগে লগে জাপানৰ ডিফেন্সটো অলপ সুৰুঙা হৈ ওলায়, কাৰণ তেওঁলোক 3 চাইডে প্লেয়াৰ তেওঁলোকৰ বিজি হ'লে, যথেষ্ট স্কিলফুল, তেওঁৰ পৰা ভৰি বল কেতিয়া ওলাই যায় কেনেকৈ ওলাই যায় তেওঁৰতো এটা নিশ্চিত গ'ল তেওঁ বাচিছে, মানে বচাইছে,
1: সুযোগে বহুত বচাইছে।
2: সেই গ'লটো হ'ব লাগিছে, সেইটো গ'লে গ'ল হ'লে মোৰ মতে এইটো ওৱান অফ দ্য বেষ্ট গ'ল হ'লে, মানে যিটো ইভেনচুৱেল যিটো স্কিলফুলি তেওঁ গোটেই বক্সৰ ভিতৰত তেওঁ পাছটো মানে শ্বটটো লৈছিল।
1: ব্ৰাজিলে ঐতিহ্য ৰক্ষা কৰি, মানে
2: এতিয়া ব্ৰাজিলে জিকিলে ডেফিনেটলি সকলোৱে তেওঁলোকে জিকিব বুলিয়ে ভাবিছিল। কিন্তু আমি এছিয়াৰ মানুহ হিচাপে ভাবিছিলোঁ জাপান আগুৱাই গ'লে আমাৰ কাৰণে ইনস্পিৰেশ্যন হয়, কিন্তু ব্ৰাজিল থকাটো বিশ্বকাপৰ কাৰণে ভাল। তেওঁলোক ব্ৰাজিল মানে বিশ্বকাপ বুলি কয়, বিশ্বকাপ মানে ব্ৰাজিল, গতিকে ব্ৰাজিল

0: ইংল্যান্ড যেহেতু পাঁচবারৰ চ্যাম্পিয়ন তেওঁলোক আছে, নো ডাউট সেইটো ৰোনাল্ডো ৰিভাল্ডো ৰোমানিয়া বেভেটৰ টিম নহয়, সেইটো
1: সেইটো নেইমাৰে খেলাই নাই,
0: নেইমাৰে খেলা নাই, তেওঁ আঘাত আছে। ব্ৰাজিলৰ মই এতিয়াও সম্পূৰ্ণ নিশ্চিত নহয় যে তেওঁলোক ৰাউণ্ড অফ ছিক্সটিনৰ পৰাও আগুৱাই যাব। তেওঁলোকে ইউরোপের শ্রেষ্ঠ অথচ ইউরোপত গোটেই খেলবোৰ ক্লাবৰ খেলবোৰ হয় লেটিন আমেরিকার প্লেয়ার।
1: জার্মানি খেলে গেলে হঠাৎ করেছে নাকি অকমান, যেহেতু জার্মানি নিজে
0: জার্মানি নো ডাউট জার্মানি লাস্টৰ গোলটো হব লাগে বুলি বহুতে কৈ আছিল, কচ কৰিছে, কিন্তু যিয়ে নহওক তেওঁলোকে আচলতে ৰেগুলেটেড টাইমতে গেমটো উলিয়াই লৈ যাব লাগিছিল জার্মানি যিটো নাম সেই হিচাপে, কিন্তু তেওঁলোকে পাৰা নাই, তেওঁলোকে যথেষ্ট ভুল।
1: ইয়াতে জার্মানি হেৰি হৈছে নেকি, যিটো গোল্ডেন জেনেৰেশ্যন আগতে আছিলে এটেকত,
0: এই গোল্ডেন জেনেৰেশ্যনটো আণ্ডাৰ এচিভাৰ হৈছে,
1: থমাস মুলাৰ
0: এইবাৰ তেওঁলোকে যথেষ্ট কিমিচ আছে, বহুত ভাল প্লেয়াৰ আছে, কিন্তু সেই জেনেৰেশ্যনটো এটা টীম হ'ব পৰা নাই, তাৰমানে যিটো আৰ্জেণ্টিনাই আজি ধৰক

0: আপোনাৰ আহিল নেডাৰলেণ্ডছ, মৰক্কো এনেকুৱা এটা টীম যাক হয়তো কোনো দলে নিবিচাৰে
1: হয়
0: সন্মুখত, আৰু সেই টীমটো এনেকুৱা কম্পেক্ট খেলে আপুনি দেখিব তেওঁলোকৰ কোনো সুৰুঙ নাথাকে, লক্ষ্য নাথাকে, মিডফিল্ড তেওঁলোকৰ মিডফিল্ড এনেকুৱা শক্তিশালী আৰু ইমান ফিজিকেল তেওঁলোকৰ প্ৰেজেঞ্চ যিকোনো টীমৰ কাৰণে দিগদাৰ হ'ব, আৰু আজি সেইটোৱে হ'ল
1: যিটো মানে নকআউট খেল আছে তাত যিখিনি টীম আছে জাৰ্মানী বাহিৰ হোৱাৰ লগে বাকীবিলাক সমৰ্থক হ'ব কি বাকী খেল কি হ'ব সকলো চিন্তাত আহিব, কাৰণ পৰ্টুগালে ক্ৰোয়েছিয়াত খেলিব লাগিব, এইফালে যদি পৰ্টুগাল জিকে বা স্পেইন জিকে পৰ্টুগাল আৰু স্পেইন মুখামুখি হ'ব
0: ৰাউণ্ড অফ 16তে হ'ব,
1: ইফালে আৰু এটো ফালে কোন থাকিব ব্ৰাজিল নৰৱেত হয়তো খেলিব লগা হ'ব পাৰে, খুব ষ্ট্ৰং টীম একেটা সেই গ্ৰুপত সৈতে আছে, ইংলেণ্ড আছে দুবাৰ চেম্পিয়ন উৰুগে বাহিৰ হৈ গৈছে, একেদৰে আমাৰ এছিয়াৰে এটা আজি জাপানৰ পূৰ্বে বাহিৰ হৈ গ'ল দক্ষিণ কোৰিয়া, ছেমিফাইনেল খেলিছিলে এটা সময়ত, তোমাৰ এই অঘটনৰ বিষয়ে যিখিনি আমাৰ হ'ল উৰুগে বাহিৰ হৈ সেনে কথা, লগতে আৰু এটা অকণমান সুধিছো যে নতুন দল যে আহিছে আজি মৰক্কো জিকা হওক বা কানাডা জিকি আহিছে খেলিব প্ৰি কোৱাৰ্টাৰ ফাইনেল, এই নতুন দল এবাৰ দল বাঢ়িছে, এই দলবিলাক প্ৰদৰ্শন সম্পৰ্কত অকণমান কেনেকৈ ক'বা আমাক?
2: হয়, এই এইবাৰৰ বিশ্বকাপটো যথেষ্ট দীঘলীয়া, কাৰণ ইয়াত দলৰ সংখ্যা বহুত বেছি, 48 দেশে ভাগ লৈছে, তাৰ মাজত নতুন টীম হিচাপে এইবাৰ কুৰাচাও, কেপ ভাৰ্ডে, ডি আৰ কংগো, জৰ্ডান আৰু উজবেকিস্তানে খেলিছিল এইবাৰ প্ৰথম, ইয়াৰে জৰ্ডান আৰু উজবেকিস্তান আৰু কুৰাচাও গ্ৰুপ পৰ্বৰ পৰা বাহিৰ হৈছে, যদিও কেপ ভাৰ্ডে, ডি আৰ কংগো নতুন টীম নহয় যদিও 52 মূৰত ফিফা বিশ্বকাপ নতুন, বহুতে হয়তো তেওঁ কংগোৰ নাম নাজানে, কিন্তু ডিয়াৰ কংগো এই নক আউট পৰ্বলৈ উন্নীত হৈছে, তো গ্ৰুপ পৰ্বত যথেষ্ট
1: ইজিপ্তৰ নতুন যেন লাগে, কাৰণ ইজিপ্তৰ 92 পিছত যিবাৰ জয় হৈছে
2: মানে মহম্মদ চালাহৰ লিভাৰপুলৰ মানে ষ্ট্ৰাইকাৰ তেওঁ চিনি পায় চবে, সেই কেপ ভাৰ্ডেৰ এই দলকেইটাৰ ভিতৰত মানে কেপ ভাৰ্ডেৰ প্ৰদৰ্শন যথেষ্ট চকুত লগা, হা দলটোৱে গ্ৰুপ এইচত দ্বিতীয় স্থান পাই পেলাই এই নকআউট পৰ্বত উন্নীত হৈছে, তিনি গ্ৰুপৰ তিনিখন মেচে কেপ ভাৰ্ডে ড্ৰ খেলিছে, ইয়াৰ ভিতৰত স্পেইন আৰু উৰুগুৱেৰ দৰে শক্তিশালী দলক তেওঁলোকে স্তব্ধ কৰিবলৈ সক্ষম হৈছে, চৌদি আৰৱ বাৰু তুলনামূলকভাৱে শক্তিৰ দিশৰ পৰা তেওঁলোকৰ দৰে একেই কেপ ভাৰ্ডে দৰে, কিন্তু স্পেইন উৰুগুৱেৰ লগত ড্ৰ খেলাটো বিৰাট ডাঙৰ সাফল্য বুলি ক'ব লাগিব কেপ ভাৰ্ডে, আৰু বাকী কংগো খুব ভাল খেলিছে গ্ৰুপ কেৰ পৰা তেওঁলোক আহিছে নকআউট পৰ্বত, তেওঁলোকে কলম্বিয়া, পৰ্তুগাল আৰু উজবেকিস্তানৰ লগত আছিল এই গ্ৰুপটোত, তিনিখন মেচত 4 গোটাইছিল, তো আৰু অঘটন বুলি ক'লে গ্ৰুপ পৰ্বত উৰুগুৱে বাহিৰ হোৱাটো এটা ডাঙৰ অঘটন, 1930 আৰু 1950 মানে দুবাৰৰ চেম্পিয়ন চেম্পিয়ন টীম এটা, আৰু তেওঁলোকে 14 ফিফা বিশ্বকাপৰ মূল পৰ্বত খেলাৰ সুযোগ পাইছিল, সেই দল এতিয়া নাই আৰু নাই বুলি ক'ব লাগিব, তেওঁলোক 5 ছেমি ফাইনেলিষ্টো হয় তাৰোপৰি, হা আৰু দক্ষিণ কোৰিয়া, দক্ষিণ কোৰিয়া এছিয়াৰ অন্যতম শক্তিশালী দেশ, জাপানে যদিও নকআউট পৰ্বত পাইছে এইবাৰ, দক্ষিণ কোৰিয়া এইবাৰ গ্ৰুপৰ পৰা বাহিৰ হ'ল, 2002 যেতিয়া আয়োজন কৰিছিল বিশ্বকাপ, এই দক্ষিণ কোৰিয়াই ছেমি ফাইনেলত খেলি পেলাই মানে সেই প্ৰতিযোগিতাখনত সেইবাৰ চতুৰ্থ স্থান দখল কৰিছিল,
1: আমি মানে এতিয়া কামিং যিখিনি নতুন দলখিনি খুব এটা মানে আশা আৰু আছে, হয়তো আজি মৰক্কো যিটো দেখুৱাইছে বা কানাডাই যিটো দৰে আগবাঢ়িছে বহুতখিনি চাগে আমি নতুন দলৰ পৰা আমি আশা পাম, সিদ্ধাৰ্থ এতিয়া নতুন দলৰ যিটো আশা লগতে নতুন তাৰকা আমি যদি চাওঁ, হয়তো যেতিয়া একবিংশ শতিকাৰ পৰৱৰ্তী বিশ্বকাপ 30 এই সময়ত এই তাৰকাখিনি হয়তো আমি নাপাম, য'ত ৰোনাল্ডো, মেছি বা আমি বেলজিয়ামৰ লুকাকো গল্ডেন জেনেৰেশ্যনৰ কথা কৈছোঁ আমি, বা এইবাৰ লুকা মডৰিচে এইবাৰো খেলি আছে, ক্ৰোয়েছিয়াৰ চালাহ, নেইমাৰৰো হয়তো এইখিনি হয়তো আমি শেষে হ'ব, আমি 30 নাপাম, তাৰ লগে লগে নতুন আমি যিখিনি ওলাইছে আপুনি ইতিমধ্যে ব্ৰাজিলৰ কথাটো কৈছে, ফিনিয়াছ জুনিয়ৰ জুনিয়ৰৰ কথা কৈছে, বা হলেণ্ড আমাৰ নৰৱেৰ হালাণ্ডৰ কথা কৈছে, বা ফ্ৰান্সৰ এমবাপেটো আছেই, এমবাপে নেতৃত্ব দিব হয়তো পৰৱৰ্তী বিশ্বকাপত, লগত দাম ভালে হেট্ৰিক কৰিলে,

0: সো এই তারকাৰ কথাটো আপুনি কেনেকৈ দিছে বিশ্বকাপত, ইয়াৰ পৰা পৰৱৰ্তী সময়ত যিটো নতুন এটা বিশ্বকাপ আৰম্ভ হ'ব, য'ত
1: এইবাৰতো বহুকেইজন তাৰকাৰ শেষ বিশ্বকাপ বুলি কোৱা হৈছে, কিন্তু তেওঁলোকে নিজে ঘোষণা নকৰিলে ক'ব নোৱাৰে, কাৰণ মেছি বা ৰোনাল্ডোৰ যিটো ফিটনেছ লেভেল আজিৰ তাৰিখতো, মেছিটো সেইদিনাও ইণ্টাৰভিউত তেওঁ কৈছে যে চাওঁ কি হয়, গতিকে সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু এইটো ঠিক যে তেওঁলোকৰ আৰু তেতিয়া সেই ধৰণৰ প্ৰভাৱ সেইটো নাথাকিব। গতিকে মই ভাবোঁ যে এইবাৰ বিশ্বকাপত নৰৱে টীমটোত যথেষ্ট নতুন তাৰকা আছে, নৰৱে টীমটোত অকল হালান্দেই নহয় আৰু তাৰ লগত ফ্ৰান্সত এনেকুৱা বেঞ্চ তেওঁলোকৰ যে তেওঁলোকৰ বেঞ্চেৰে এটা নতুন বিশ্বকাপৰ দল হয়, তেওঁলোকে মানে কোনো ধৰণৰ তেওঁলোকৰ প্লেয়াৰৰ অভাৱ নাই। আৰ্জেণ্টিনাৰ কেইবাজনো তেনেকুৱা প্লেয়াৰ আছে, নিকো পাজ বুলি এজন প্লেয়াৰ আছে, তেওঁ মেছি বুলিয়ে কয়, মেছিৰ স্থানতে খেলে, যোৱাবাৰ জৰ্ডানৰ লগত যিটো খেল হ'ল তাত নিকো পাজে ষ্টাৰ্ট দিছিলে, তেওঁ যথেষ্ট ভাল খেলিছে, গতিকে তাৰকাৰ অভাৱ নহয়, তাৰকা ওলাই থাকিব। মাত্ৰ এইটোৱে কথা যে জেনেৰেশ্যন ৱাইজ আমি যেনেকে এটা সময়ত মাৰাডোনা পেলে যিখিনি মানে চাইছে সেই জেনেৰেশ্যনটো হৈ গৈছে আৰু পিছত আৰু যি আহে নাচায় বা সেই লেভেলত, বা জিদান বা ৰোনাল্ডো, মেছি ৰোনাল্ডো, এতিয়া আমাৰ জেনেৰেশ্যনটো মেছি ৰোনাল্ডো সেই হ'ল নহয়, এতিয়া আমাৰ হয়তো হালান বা এমবাপ্পে চকুত নপৰে,
0: কিন্তু নহয় তেনেকুৱা, কিন্তু
1: এই তাৰকাসমূহৰ মাজত সকলোতকৈ যাক মই যিহেতু ব্যক্তিগতভাৱে এজন মেছি ফেন, মেছিৰ ফেন মানে এইকাৰণে মেছিৰ ফেন নহয় যে মেছিয়ে গ'ল কৰে, মেছিৰ আৰ্ট আছে, যিটো আৰ্ট মাৰাডোনাৰো নাছিল, মাৰাডোনা আছিল ধুমুহা, মেছি হৈছে শান্ত বতাহ এটা, তেওঁ যেতিয়া বলটো লৈ আগুৱাই যায় তাত কোনো ধৰণৰ দৌৰা দৌৰি নাথাকে, তেওঁ কিন্তু ফ্ৰেকশ্যন অফ ছেকেণ্ডত তেওঁ ডিচিশ্যন লৈ গ'ল কৰি দিয়ে। সেই বস্তুটো মই এজন তাৰকাৰ মাজত দেখোঁ, সেইজন হৈছে স্পেইনৰ লামিন ইয়ামাল, আৰু মই ভাবোঁ অনাগত দিনবোৰত তেওঁ যদি সুস্থ সবল হৈ থাকে, ফিট হৈ থাকে, তেওঁ মেছিৰ স্থান নল'লেও বিশ্বকাপতে হওক ক্লাব গেমতে হওক আমি মানে সেই ধৰণৰ মহাতাৰকা এজনক সোনকালে দেখিবলৈ পাওঁ।
0: হয়, তহিত মই এইবাৰ বেলেগ আৰু প্ৰসংগ আপোনাৰ লগত আনিছোঁ যে আয়োজক 98 চনলৈ পূৰ্বেই যোনে বিশ্বকাপ আয়োজন কৰে যিটো দেশে সেই দেশৰ চেম্পিয়ন হয়, কাৰণ আমি চাওঁ যে আয়োজক হিচাপে আৰ্জেণ্টিনা চেম্পিয়ন, ফ্ৰান্স চেম্পিয়ন, ইটালী চেম্পিয়ন, জাৰ্মানী চেম্পিয়ন, উৰুগুৱে চেম্পিয়ন, ইংলেণ্ড চেম্পিয়ন, এইবিলাক চেম্পিয়ন আয়োজক হিচাপে, কিন্তু 98 চনৰ পাছত এই পৰম্পৰা শেষ, আজিলৈকে
2: 2022লৈকে নাছিলে,
0: নাইয়ে, এইবাৰ হয় নাজানো, এইবাৰো যে হয় আশা কম, আমি ভবা নাই যে আমেৰিকা বা কানাডা এনেকুৱা হ'ব, কিন্তু কাৰণ এইবাৰ এই তিনিটা দলে খুব ভাল খেলিছে, কানাডাও ভাল খেলিছে, আমেরিকাতো এতিয়ালৈকে আনবিটেন হৈ আছে তেওঁলোকে গ্ৰুপত, একেদৰে মেক্সিকো গ্ৰুপ শীৰ্ষ দল আছিলে আৰু কানাডাই ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ ফাইনেল পালে। চ' এই আয়োজকৰ তিনিটা দলৰ বিষয়ে আপুনি অকণমান কওকচোন কেনেকুৱা হ'ব পাৰে।
2: আয়োজক হিচাপে তেওঁলোকে ঘৰুৱা হোম এডভান্টেজ এটা পাইছে, মানে পৰিচিত পৰিৱেশত খেলিছে, ঘৰুৱা সমৰ্থকৰ সমৰ্থন লাভ কৰিছে, তো গতিকে সেইটো বিৰাট ডাঙৰ কথা, আৰু মেক্সিকো অল্টিটিউডটো বিৰাট হাই অল্টিটিউডত, সেইটো সেই তাৰ লগত মানে নিজকে খাপ খুৱাই লোৱাটো বিপক্ষ টীমৰ কাৰণে এটা প্ৰত্যাহ্বান আছিল।
0: ইভাগে লেটিন আমেৰিকাতো ফুটবল একেবাৰে মানে মানুহৰ হিৰাই হিৰাই আছে, ব্ৰাজিল হওক, উৰুগুৱে, চিলি, কলম্বিয়া, তাত ফুটবলেই আটাইকেইখন দেশ, সেইফালে ফুটবলটো ডেভেলপৰ কাৰণে এইবাৰ বিশ্বকাপখনে গতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ভাবে আপুনি?
2: হয়,
0: কানাডা, মেক্সিকো, আমেৰিকা,
2: বহু ফুটবল বহু আগুৱাই যাব, তাত
0: হয় হয়, য'ত ইতিমধ্যে মেছি তাত খেলা আৰম্ভ কৰিছে,
2: ইণ্টাৰমায়ামী হৈ খেলি আছে,
0: হয় হয় হয়
2: হয়, আয়োজক দেশ হিচাপে বুলি ক'বলে মানে এইবাৰ আমেৰিকাই প্ৰথম মেচৰ পৰা খুব ভাল প্ৰদৰ্শন কৰিছে, হা গ্ৰুপ ডিত তেওঁলোক টপাৰ হৈছে, দুখন মেচ জিকিছে, এখন হাৰিছে, 6 পইণ্ট পাইছে, মেক্সিকো গ্ৰুপ এত টপাৰ আছিলে, 9 পইণ্ট পাইছে, গ্ৰুপত এখন মেচ আনবিটেন আছিলে, কানাডাইটো গ্ৰুপ বিত ছেকেণ্ড পজিশ্যন পাইছিল, মানে এখন মেচকে এখন জিকিছে, এখন হাৰিছে, এখন ড্ৰ খেলিছে, কিন্তু তেওঁলোকে এতিয়া ৰাউণ্ড অফ 16 পাই গ'ল, মানে নকআউটৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাক হৰুৱালে। ইতিমধ্যে প্ৰাক্তন তাৰকা এগৰাকীও কৈছে যে এইবাৰ মানে আমেৰিকাৰ খেল খুব চকুত লগা হৈছে, খুব মানে ভাল ফুটবল খেলিছে, আৰু তেওঁলোকৰ মানে মানে জালাতান ইব্ৰাহিমোভিচে কৈছিলে কিছুদিন আগতে যে আমেৰিকাই খুব ভাল ফুটবল খেলি আছে আৰু তেওঁলোকে চেম্পিয়নৰ সম্ভাৱনা প্ৰবল বুলি
0: কৈছে। সিদ্ধাৰ্থ এনেকুৱা আৰু আমেৰিকাৰ কথা ওলাইছে যে চেম্পিয়নৰ কথা, মই বিশেষকৈ এটা কথা যিহেতু মহাদেশীয় কণ্টিনেণ্টেলৰ কথা এটা মই কৈছোঁ, বিশ্বকাপ চাবলৈ লেটিন আমেৰিকা আৰু ইউৰোপৰ মাজতে আবদ্ধ ইতিহাস চালে, য'ত আমাৰ কিন্তু এই যিটো আমেৰিকাৰ যিটো ভূখণ্ডটো এইফালে মানে উত্তৰ আমেৰিকা বা এইফালে আফ্ৰিকা আৰু এইফালে এছিয়া, এইবাৰ আমি দেখিছোঁ যে এটা খুব আশাৰ কথা যে আমেৰিকাৰ কথাটো অকল হ'লেও তহিতে কৈছে আফ্ৰিকাৰ 10খন দেশৰ ভিতৰত 9খনে নকটোলৈ আহিল, কিন্তু এছিয়া হৈছে কি আমি ভাৰতৰ কথা বহুত পঢ়িয়ে থাকোঁ, কিন্তু তথাপিতো এছিয়াৰ যিবাৰ 9খন দেশ আছিল তাৰ মাত্ৰ 2খন দেশ নকটলৈ গৈছিলে আৰু তাতে ইতিমধ্যে এখনে থাকিব, অষ্ট্ৰেলিয়া, জাপানো বাহিৰ হৈ গ'ল। আপুনি এই কি কয় আফ্ৰিকা ফুটবলৰ আৰু এছিয়া ফুটবলৰ বিষয়টো?
1: আফ্ৰিকাৰ ফুটবলটো সদায় ভাল, তেওঁলোকৰ কথাটো কি হৈছে আৰু তেওঁলোকে শৰীৰে খেল খেলে, তেওঁলোকৰ সা সুবিধা হ'ল, যদি সেই সা সুবিধাটো তেওঁলোকে নিজৰ দেশত পায় তেনেহ'লে আফ্ৰিকা কেতিয়াবাতে লেটিন আমেৰিকা আৰু ইউৰোপৰ প্ৰত্যাহ্বান জনালে, জাপানৰ বা আমাৰ এছিয়াৰ কথাটো হৈছে আমাৰ শাৰীৰিকভাৱে কিছু অলপ

0: এডভান্টেজ মোৰ মতে আছে। আমি স্কিলতে খেলিব লাগিব। জাপানে সেইকাৰণে ভাল ফুটবল খেলিছে, মই বেয়া ফুটবল খেলা বুলি মুঠেও কোৱা নাই, কালিতো ব্ৰাজিলক মোটামুটি ফাৰ্ষ্ট হাফত বান্ধি দিছে। কিন্তু এই শৰীৰী হেৰিটোৰ কাৰণে আমি স্কিলত গুৰুত্ব দিব লাগিব। আৰু ভাৰতেও সেই বস্তুটো সদায় ভাৰত বছৰত, যিহেতু আপুনি কৈছে চাৰি বছৰৰ মোৰ 2030ৰ বিশ্বকাপৰ কোৱালিফাইং 2027ৰ
1: জাপানে
0: বেলেগ নহয়, জাপানে অতি সোনকালে কিন্তু
2: আৰ্জেণ্টিনাই যদি তেওঁলোকৰ সামৰ্থ্য অনুসৰি খেলে তেওঁলোকৰ ছেমিফাইনেলৰ পথ মসৃণ আছে কেৱল। হা, তেওঁলোকে কেপ ভাৰ্ডেৰ লগত খেলিব ডেফিনেটলি নেক্সট। তাৰপাছত এতিয়া ফ্ৰান্সেও তাৰমানে এতিয়া ফ্ৰান্সৰ অলপ সুবিধা সুবিধাজনক হৈছে, কাৰণ নেডাৰলেণ্ডছো বাহিৰ হ'ল,
1: হয়
2: জাৰ্মানী নেডাৰলেণ্ডছ বাহিৰ হ'লতো, এতিয়া তেওঁলোক কানাডা পৰৱৰ্তী মুখামুখি তেওঁলোকৰ কানাডা, যদি ফ্ৰান্সে সুইডেনৰ লগত জিকে
1: আমি স্বপ্নৰ ছেমিফাইনেল এখন আশা কৰিব পাৰোঁ নেকি ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ?
2: মইতো তেনেকুৱা আশা কৰি আছো, মানে এইটো গ্ৰুপৰ তলৰ ফালৰ পৰা আৰ্জেণ্টিনা যাব আৰু ইফালে ব্ৰাজিল আহিব বুলি ভাবিছো মই।
1: আৰু ইফালে ফ্ৰান্সৰ লগত কোন আহিব পাৰে বুলি ভবা গৈছে?
2: স্পেইন,
1: স্পেইন হাৰিলে পৰ্তুগাল বাহিৰ হ'ব লাগিব, ক্ৰোয়েছিয়া বাহিৰ হ'ব লাগিব, বেলজিয়াম এইবিলাক চব বাহিৰ হৈ
2: যাব।
1: হয় হয়, প্ৰিয় শ্ৰোতা, আমি ইমানখিনি কথা পাতিছো বিশ্বকাপৰ কথা, এইদৰে হয়তো হ'ব পাৰে স্বপ্নৰ, যিটো তহিতে কৈছে আৰু বহুতখিনি কথা সিদ্ধাৰ্থ জনালে, কিন্তু অঘটন হ'ব, কাৰণ 90 মিনিটৰ খেল আৰু 120 মিনিটৰ খেল আৰু ট্ৰাইব্ৰেকাৰ, চ' এনেকুৱা অঘটন হ'ব পাৰে। আমি যিটো ভাবি আছোঁ স্তব্ধ হৈ যাব পাৰে বহুত তাৰকাৰ বিশ্বকাপ মাজতেই, আমি কথা পাতিম আৰু পৰৱৰ্তী সময়ত এই বিশ্বকাপক লৈ। আজিলৈ এৰিছোঁ, নমস্কাৰ, শুভৰাত্ৰি।
3: ইমান পৰে শ্ৰোতাসকলে বিশ্বকাপ ফুটবল 2026 বিষয়ক এতিয়া আলোচনা শুনিলে। আলোচনাটিৰ অংশগ্ৰহণ কৰিলে বিশিষ্ট ক্ৰীড়া সাংবাদিক তহিদ আলী তালুকদাৰ আৰু সিদ্ধাৰ্থ শংকৰ ডেকাই। অনুষ্ঠানটিৰ আঁত ধৰিলে বিশিষ্ট ক্ৰীড়া সাংবাদিক তথা ফিফা বিশ্বকাপ ৰিপৰ্টিং কৰা উত্তৰ পূবৰ প্ৰথম সাংবাদিক কুলপ্ৰদীপ ভাগৱতীয়ে। প্ৰিয় শ্ৰোতা, আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আগবঢ়াইছো সুৰৰ শৰাই। আজিৰ শিল্পী সুৱাগমণি মহন্ত, সুৰ সংৰচনা দীপক কুমাৰ শৰ্মাৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। শিল্পীৰ কণ্ঠত প্ৰথমে শুনক এই গীতটি, রচনা তফজুল আলীর।

0: সুৰৰ শৰাই অনুষ্ঠানৰ আজিৰ শিল্পী সেয়া আছিল সুৱাগমণি মহন্ত। সুৰ সংৰচনা দীপক কুমাৰ শৰ্মাৰ। বাদ্যযন্ত্ৰী শিল্পীসকল আছিল কীবৰ্ডত অভিষেক ধৰ, গীটাৰ দীপ ৰাজবংশী, তবলাত তৰংগ কাশ্যপ, ঢোলক দিলীপ মজুমদাৰ, বাঁহী যোগেন বসুমতাৰী আৰু পাৰ্কাচনত তপন চন্দ্ৰ ডেকা। প্ৰযোজনা কৰিলে ভাস্কৰ জ্যোতি গগৈয়ে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অসমীয়া শ্ৰব্য সংকলনৰ পৰা লোৱা কেইটিমান গীত। প্ৰথমেই চন্দন পাঠকৰ কণ্ঠৰ এই গীতটি।

0: বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্থা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ

0: শ্রোতাসকলে চিত্রগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। ৭৯ বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ।

0: বছর উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্রে প্রকাশ করে উলিওয়া এখন ই ম্যাগাজিন।
1: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: লগতে উন্মোচন করা হব পূর্বে আকাশবাণীয়ে প্রকাশ করা আকাশী নামৰ আলোচনীৰ এমুঠি নির্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ নব্বই

অনুষ্ঠানৰ শেষত নদী মাথো বয় ছবিখনৰ একীতি ৰূপম ভূঞা, তৰালী শৰ্মা, সুবাসনা দত্ত আৰু সৌৰভ মহন্তৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা।

অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 257খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰী আৰু সোণশিৰি ৰাজচক্ৰৰ 15খন গাঁও প্লাৱিত হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ বিভিন্ন অঞ্চলৰ বান আৰু খহনীয়া পৰিস্থিতিৰ বুজ লয়। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্যৰ বনজ সম্পদৰ সংৰক্ষণ, জৈৱ বৈচিত্ৰ ৰক্ষা আৰু চোৰাং কাঠৰ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্যৰে বন বিভাগে সমগ্ৰ অসমত যুদ্ধকালীন তৎপৰতাৰে ব্যাপক অভিযান আৰম্ভ কৰিছে। বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি ফেচবুক লাইভযোগে এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বন বিভাগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী মাণ্ডলিক বন বিষয়া, বনৰক্ষী বিষয়া আৰু সংশ্লিষ্ট বিষয়াক নিজ নিজ এলেকাত থকা সকলো অবৈধ কাঠফলা কল অতি শীঘ্ৰে জব্দ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি অভিযানৰ অগ্ৰগতিৰ দৈনিক প্ৰতিবেদন, জিঅ' টেগযুক্ত আলোকচিত্ৰ আৰু ৰেঞ্জভিত্তিক তথ্য নিয়মীয়াকৈ বিভাগলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক কৰা হৈছে। নিৰ্ধাৰিত সময়ৰ পাছতো যদি কোনো এলেকাত অবৈধ কালফলা কল সক্ৰিয় হৈ থকা ধৰা পৰে তেন্তে সংশ্লিষ্ট মাণ্ডলিক বন বিষয়া, বনৰক্ষী বিষয়া আৰু দায়িত্বপ্ৰাপ্ত বিষয়াগৰাকী ইয়াৰ বাবে পোনপটীয়াকৈ জগৰীয়া হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰী মল্লবৰুৱাই স্পষ্টভাৱে সকীয়াই দিয়ে। তেওঁ লগতে চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত কাঠফলা কলসমূহে চৰকাৰী নীতি নিৰ্দেশনা সঠিকভাৱে মানি চলিছে নে নাই সেই বিষয়ে তথ্য গ্ৰহণ কৰি আপত্তিজনক কথা দেখা মাত্ৰে ব্যৱস্থা ল'বলৈ কোৱা হৈছে বুলি প্ৰকাশ কৰে। গোৱালপাৰা জিলাত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি জিলা পথ সুৰক্ষা সমিতিয়ে বিভিন্ন ঠাইত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। গোৱালপাৰা মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত সভাত জিলা আয়ুক্ত আৰু পথ সুৰক্ষা সমিতিৰ সভাপতি

0: শ্রোতাসকল, অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকে কেইটিমান গীতৰ কিছু অংশ শুনিছিল। এই গীতবোৰ শুনিলেই আপোনালোকৰ যিগৰাকী শিল্পীলৈ মনত পৰে সেই শিল্পীগৰাকী আজি আমাৰ অনুষ্ঠানৰ অতিথি সাধক সুন্দৰৰ। এই অনুষ্ঠানটিত আজি আমি কথা পাতিব বিচাৰিছো বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা বাইদেউৰ সৈতে। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: ধন্যবাদ, মই আদৰণি গ্ৰহণ কৰিছো অতি শ্ৰদ্ধাৰে, মৰমেৰে আৰু বহুত শুভেচ্ছাৰে।
0: বহুতো শ্ৰোতাই আমালৈ অনুৰোধ কৰিছিল যে বাইদেউক পোনপটীয়াকৈ সাক্ষাৎকাৰত মাতিব লাগে, কিন্তু আপোনাক আমি পোনপটীয়াকৈ লগ পাব পৰা নাই। কি ধৰণে আছে পুনেত, সেই বিষয়ে প্ৰথমে কওকচোন।
1: পুনেত মই ঘৰুৱাভাৱে বহুত সুখেৰে জীৱন যাপন কৰিছো। অসমখন বহুত মিছ কৰোঁ, ক'বই নালাগে, বহুত হেৰুৱাওঁ মই অসমক। বহুত ভাল লাগে তাত থাকি, আৰু ক'বই নালাগে ভাল লাগে বুলি। কিন্তু চৰ্চা ৰাখি

0: ইয়াৰ মাজতে আকাশবাণীৰ সুন্দৰ সুন্দৰ পৰিৱেশন কৰা প্ৰগ্ৰেমবিলাক শুনি থাকোঁ। আজিকালি সুবিধা হৈছে অনলাইনেৰে, সেইকাৰণেও এটা মনটো ভৰি থাকে যে গুৱাহাটীত থকা বা অসমত থকাখিনিৰ অভাৱটো বহুতখিনি দূৰ কৰিছে। কিন্তু এনেকুৱা প্ৰগ্ৰেমসমূহে গুৱাহাটীৰ বা আকাশবাণীৰ গুৱাহাটীৰ বা ডিব্ৰুগড়ৰ সকলো অনুষ্ঠানৰে কিছুখিনি শ্ৰোতা দৰ্শকে শুনিবলৈ পাইছে আৰু উপভোগ কৰিবলৈ পাইছে। ইয়াতে খুব মন ভৰি যায় মানুহৰ, আৰু লগতে সেইকাৰণে ময়ো সুখী হৈ আছো এইবিলাক কাৰণে।
1: আৰু আমি আপোনাৰ সংগীত জীৱনৰ কথা শ্ৰোতাসকলেও জানিব বিচাৰিছে আৰু আমিও আপোনাৰ সৈতে পাতি যাম। প্ৰথমতেই জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱৰ বিষয়ে, শৈশৱ ক'ত পাৰ হৈছিল, আপোনাৰ শৈশৱত পৰিয়ালৰ পিতৃ মাতৃৰ বিষয়ে, কোনে আপোনাক কি ধৰণে অনুপ্ৰাণিত কৰিলে সংগীতৰ ক্ষেত্ৰখনলৈ আহিবলৈ, অলপ শৈশৱৰ পৰাই কথাখিনি কওকচোন বাইদেউ।
0: শৈশৱ বুলিলে মই জোনাক, ঘাঁহৰ দলিচাখন, বাগানৰ ঘৰটো, পূজাৰ থাপনাখন, মা দেউতা, দেউতাৰ খৰমৰ শব্দ, গা ধুই উঠাৰ পৰা সংস্কৃত স্তোত্ৰেৰে কেনেকে মন্দিৰলৈ গৈছিল, তাৰপিছত ড্ৰেছ কৰি অফিচলৈ যায়, গধূলি হলে আমি প্ৰাৰ্থনা সভাত বহিবই লাগিব, সংস্কৃত স্তোত্ৰ, মাৰ মুখত বৰগীত, আই নাম, বিয়া নাম, এইবিলাক সকলো গীতেই আমাৰ ঘৰত চলিছিল। আৰু বিশেষকৈ ৰবীন্দ্ৰ সংগীতৰ অকণমান প্ৰচাৰ আছিল আমাৰ ঘৰত। আমাৰ বন্ধু, দেউতাহঁতৰ বন্ধুসকল আহিছিলে, বেংগলী পৰিয়াল আছিলে, ৰবীন্দ্ৰ সংগীতৰ চৰ্চা, তাৰপিছত ডি ভি পালুস্কৰৰ ভজন, পায়ো জি মেনে ৰাম ৰতন ধন পায়ো, এনেকুৱা ধৰণৰ। আৰু সেই সময়তে আমাৰ চিৰ নমস্য ডক্টৰ ভূপেন হাজৰিকা, আমাৰ সকলোৱে প্ৰিয় ভূপেন দাৰ গীত, দীপালী বাইদেউৰ গীত, বীৰেন্দ্ৰনাথ দত্ত তেখেতৰ গীত, বহুত সৰুৰে পৰা এইবিলাকৰ লগত সংস্পৰ্শত মই আছোঁ। মই বুজাব নোৱাৰোঁ মই আৰু কেনেকৈ যে মই কৃতজ্ঞতা জনাম ভগৱানক, মই নাজানো। ইমান সুন্দৰ মা দেউতাৰ মোৰ পৰিয়াল দিছিলে এই জনমটোত, মোৰ হিয়া ভৰি যায় মোৰ এতিয়াও ভাবিলে।
1: হয়, আপোনাৰ মা দেউতাৰ নাম যদি কৈ দিয়ে আৰু আপোনাৰ শৈশৱৰ সেই ঠাইখিনিৰ নাম ক'লেও ভাল লাগিব।
0: মই জন্ম হৈছিলে গোলাঘাট ডিষ্ট্ৰিক্টৰ দফলাটিং চাহ বাগিচাত, আৰু মোৰ দেউতাৰ নাম স্বৰ্গীয় ভুৱনেশ্বৰ বৰুৱা আৰু মাৰ নাম নিৰ্মলা বৰুৱা। তেখেত দুয়োকে মই হেৰুৱাইছোঁ, কিন্তু মই মানে কায়িকভাৱে হেৰুৱাইছোঁ, কিন্তু মোৰ অন্তৰত সদায় আছে, এতিয়াও সমানে শ্ৰদ্ধা মৰম ভালপোৱা সকলো মই পাই আছোঁ তেওঁলোকৰ পৰা। আৰু মই আজি যি হৈছোঁ, মই বিউটি বৰুৱা মই আছিলোঁ, তাৰপিছত মই বিউটি সোমা বৰুৱা হৈছোঁ, কিন্তু বিউটি বৰুৱা হৈ থাকোঁতে মোৰ পৰিয়ালটো, মোৰ মা দেউতা, মোৰ পৰিয়াল আৰু আকাশবাণী গুৱাহাটী মোৰ পৰিয়ালৰ মাজতে পৰে, কিয়নো এই আকাশবাণী গুৱাহাটীয়ে মোক বিউটি বৰুৱা বুলি বহুত প্ৰচাৰ দিলে মোৰ গীতেৰে। তাৰপিছত মই যেতিয়া বিউটি শৰ্মা বৰুৱা হ'লোঁ, তেতিয়াও আকৌ মই আকাশবাণীক হিয়া ভৰি মানে মই প্ৰণিপাত কৰোঁ, শ্ৰদ্ধা জনাওঁ আৰু মোৰ ভাল পোৱা দিছোঁ মই, কিয়নো মই এই স্বীকৃতিসমূহ ইয়াৰ পৰাই পাইছোঁ। মই মোৰ জন্মদাতা, মোৰ মা দেউতা, মোৰ বাই ভনীসকল, ঘৰৰ পৰিৱেশ, এই সকলোবিলাক চাহ বাগানৰ পৰিৱেশ, নিয়ৰত বা ঘাঁহৰ দলিচাত জোনাকত বহি গীত চৰ্চা কৰা ল'ৰা ছোৱালী কিমান আছে মই নাজানো, এইবিলাক সপোন মোৰ কাৰণে এতিয়া। আৰু মানুহে হয়তো বিশ্বাস কৰিবনে নকৰে সেইটোও মই নাজানো। আমাৰ পৰিৱেশটো ৰাতিপুৱাই উঠি শুদা ভৰিৰে নিয়ৰত ঘাঁহৰ দলিচাত খোজকাঢ়িব লাগে, আৰু তাৰ কাৰণে আগতে ভৰি তলত মিঠাতেল সানি দিয়ে সৰুৰে পৰা। এইখিনি কৰাৰ পিছত আহি পেলাই অকণমান ব্যায়াম কৰিব লাগে, তাৰপিছত সংগীতৰ চৰ্চা আৰু পঢ়া শুনা সমানেই বজাই ৰাখিব লাগিব। বাগানত থাকোঁতে আমাৰ মোৰ বাইদেউ দাদাহঁতে অলপ চলপ পঢ়িছিলে, এটা গাড়ী এখন দি ওচৰে পাজৰে ক'ৰবাত স্কুলৰ দি যায়, কিন্তু মই স্কুলৰ শিক্ষাটো মই যোৰহাটত আহি পেলাই লৈছিলোঁ। মই তেতিয়া আমাৰ যোৰহাটত ঘৰ হৈছিলে, যোৰহাট 4 নং ৱাৰ্ড প্ৰাইমেৰী স্কুলত মই এডমিশ্যন হৈছিলে, কিন্তু দুৰ্ভাগ্য নে সৌভাগ্যবশতঃ নাজানো ক খ শ্ৰেণী পঢ়িবলৈ নাপালোঁ।
1: কিয় বাইদেউ সেইটো কওকচোন।
0: ক খ শ্ৰেণী পঢ়িবলৈ নাপালোঁ মানে পৰীক্ষা লয়তো স্কুলত, চিট পৰীক্ষা লয়
1: নহয়,
0: চিট পৰীক্ষা ললতে মোক ক খ শ্ৰেণী নিদিলে, মোক হেৰি দিলে, তোমাৰ দ্বিতীয় শ্ৰেণী দিলে। তাৰপিছত দ্বিতীয় শ্ৰেণী পঢ়িলোঁ মই, সেই দ্বিতীয় শ্ৰেণী পঢ়ি থাকোঁতে এতিয়া অকণি মেল, মইনা মেল এইবোৰ হয় নহয়, তাতে কিবা হাঁহিৰ কম্পিটিশ্যন হয়, তাতো মই ফাৰ্ষ্ট আনো। আৰু এবাৰ কিবা মইনা মেলত, অকণি মেলত জৱাহৰলাল নেহৰু আহিছিলে, নেহৰু পাৰ্কত কিবা এখন আছিলে, তাতে অকণিৰ ভিতৰত গান গাবলৈ দিছিলে মোক, কি গান গাইছিলোঁ মনত নাই মোৰ এতিয়া, কিন্তু জৱাহৰলাল নেহৰুৱে মালাডাল এনেকে মানে গান গোৱাৰ পিছত তেওঁৰ মালাডাল খুলি পেলাই এনেকে মোৰ ফালে দিওঁতে মোৰ ডিঙিতে আহি সোমাইছিল, খুব ওচৰতে আছিলো চাগে মই, নহলে ইমান ধুনীয়া থ্ৰ' কৰিছে নহয়।
1: গতিকে ভাল লগা এটি অভিজ্ঞতা আৰু সেইটো এতিয়াও স্মৰণীয়।

0: আছে সেই সময়খিনি আপোনাৰ
1: বহুত স্মৰণীয় আৰু তেতিয়া মই নাজানো, একো গম নাপাওঁ, বুজি নাপাওঁ ইমান। কিন্তু পিছত মই কলত মই গম পাইছো যে এনেকুৱাবোৰ হৈছিলে।
0: হয়,
1: আৰু এনেকুৱা ধৰণৰ সৰু সৰু বহুতখিনি হৈছে আৰু জীৱনত, যে সৰু কালৰে পৰা ভাল ভাল সংগীতৰ যিখিনি চৰ্চা কৰিব লগা বস্তু সেইখিনি মা দেউতাহঁতে আগবঢ়াই দিছিলে আৰু মোৰ দাদা বাইদেউসকলে মোৰ প্ৰেক্টিচত, ৰিয়াজত মোক বহুত সহায় কৰিছিলে, বহুত সহায় কৰিছিলে মোক। মোৰ চুলি দীঘল আছিলে, বেনি গুঠিবলৈ মই যাওঁ, চুলি য'ত লাগে টান খাই মই নিদিওঁ চুলি বান্ধিবলৈ, খুব দিগদাৰ পাওঁ মই। তাই কেতিয়াবা দেউতাৰ অফিচৰ পৰা অহালে ফণিখন লৈ পেলাই মই ৰখি থাকোঁ, দেউতাই মানে খুব মৰমেৰে লাহে লাহে লাহে আঁচুৰি দিয়ে। এনেকুৱা কথা কিছুমান খুব মনত পৰে পিছত। লগতে সেই আঁচুৰি থকাৰ সময়খিনিতো দেউতাই মানে গুণগুণাব, গোৱাচোন গোৱা এইটো গোৱা, এনেকে কৈ দিয়ে। মইতো ক'ব নোৱাৰো, মই ঠিক চেষ্টা কৰো মই, কিন্তু এইবিলাক মানে এনেকুৱা ধৰণৰ ঘৰ বা এনেকুৱা ধৰণৰ পৰিৱেশ পোৱাটো বৰ লাখৰ কথা নহয়নে বাৰু ইন্দ্ৰজিৎ?
0: আপোনাৰ সৌভাগ্য হৈছিলে তেনেকুৱা পিতৃ পাইছিলে, সেই পৰিয়ালত তেনেকুৱা এটা পৰিৱেশ পাইছিলে। আমি আৰু আপোনাৰ পৰিয়ালৰ কথা আমি পাতিম, কিন্তু যিহেতু আপুনি ভজন গোৱাৰ কথা কৈছে শৈশৱত আৰু পিতৃ মাতৃও আপোনাক অনুপ্ৰাণিত কৰিছিল, আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে যদি আপোনাৰ ভাল লগা এটি ভজন অলপ গাই শুনাই ভাল লাগিব।
1: এই ভজনটি মই পিছত আকাশবাণী গুৱাহাটীতো মই গাইছো, মই অকণমান গুণগুণাই দিছো।

0: এইটো মই তাৰমানে ভজনৰ অডিশ্যনৰ পাছ কৰাৰ পিছত প্ৰগ্ৰাম কৰোঁতে কোনোবা এটা প্ৰগ্ৰামত মই গাইছোঁ, আৰু এই সময়ত আমাৰ অসমৰ প্ৰথমগৰাকী মহিলা যি নিপুণ পাছ কৰি আহিছিল লক্ষ্ণৌ ভাটখাণ্ডে ইউনিভাৰ্চিটিৰ পৰা, সেয়া হৈছে আমাৰ শ্ৰদ্ধেয় মোৰ গুৰুজী আছিলে লক্ষ্মী বাইদেউ লক্ষ্মী শইকীয়া। তেখেতৰ সুৰ তেখেতৰ পৰা শিকিছিলোঁ মই, আৰু মই ৰেডিঅ'ত বাণীবদ্ধ কৰিছিলোঁ। এই ভজনটো মোৰ খুব প্ৰিয় আৰু পিছতো মই বহুত ঠাইত গাইছোঁ, দূৰদৰ্শনতো গাইছোঁ, খুব প্ৰিয় ভজন মোৰ এইটো, মীৰা ভজন এইটো।
1: আৰু আপোনাৰ পৰা আৰু আমি গীত শুনিম আৰু কথা পাতিম, কিন্তু আমি জানো যে আপুনি আগতে বিউটি বৰুৱা আছিলে, তাৰপিছত বিউটি শৰ্মা বৰুৱা হ'ল, বিউটি শৰ্মা বৰুৱা হোৱাৰ পিছৰ পৰিয়ালটোৰ বিষয়ে অলপ কওকচোন।
0: সেইটোতো মোক ভগৱানে বহুত বহুত একদম একাজলি আশীৰ্বাদ দিয়ে যে তেনেকে দিছে, মানে এওঁৰ কথা তোমাৰ মই কৈ শেষ কৰিবই নোৱাৰো, কিন্তু মাক পাইছো মই পিতাক নাপালো, পিতা মই যোৱাৰ আগতেই তেখেত নোহোৱা হ'ল, কিন্তু মোৰ একদম ভনীৰ দৰে মোৰ ননন্দজনী পাইছো, দেওৰ আৰু জাজনী পাইছিলো, কিন্তু তেওঁলোকো সেই দূৰত থাকে, আৰ্মিত কাম কৰে তেওঁ, গতিকে বেছিকে পোৱা নাছিলো, কিন্তু পৰিয়ালটোত আছিলো আমি, এওঁ মই মা আৰু মোৰ ননন্দ ভনীজনী, আৰু তাতে চৰ্চা সম্পূৰ্ণৰূপে চলি আছিল। মা মই এনেকুৱা মা পাইছিলো, মায়ে কয় যে তুমি তোমাৰ সংগীত চৰ্চা পূৰা কৰি ৰাখা, অন্য কথা তুমি চিন্তা কৰিব নালাগে, আনকি মই ৰেৱাজ কৰিবলৈ মই আমাৰ তেতিয়া টাবলিষ্ট আছিলে অজয় খাটনিয়াৰ, অসমৰ তেখেত এগৰাকী খুব সুন্দৰ টাবলিষ্ট আছিলে, তেখেতে মিউজিক কলেজত শিকাইছিলোঁ, কিন্তু তেখেত যোৰহাটৰ আছিলে আৰু মই যোৰহাটত থাকোঁতেও ৰেগুলাৰলি তেখেত আমাৰ ঘৰলৈ আহিছিল আৰু মই শাস্ত্ৰীয় সংগীত চৰ্চা কৰিছিলোঁ মোৰ গুৰুজী আহোঁতে, পণ্ডিতজী গুৰুজী পণ্ডিত মতিলাল শৰ্মাজী, তেখেত আহিছিলে আৰু আহিলে সম্পূৰ্ণভাৱে ৰিয়াজ কৰোঁ মই, আৰু আলহী আহিলে মায়ে সুন্দৰকৈ চাহ তাহ দি পেলাই আৰু কয়ো যে তেওঁ ৰিয়াজত বহিছে নহয় এতিয়া, কথা চথা পাতি পেলাই মা যায়গৈ, কেতিয়াবা মোৰ নিজৰো মানুহ আহিলেও তেনেকৈ যায়গৈ, কাৰণ

0: মোৰ নিজৰ মানুহবিলাকে জানিছিলে যে মই চৰ্চা কৰোঁ বুলি, কোনেও বেয়া নাপাইছিলে। কিন্তু মাৰ অফুৰন্ত মানে মোৰ সংগীতৰ প্ৰতি হেঁপাহ। এবাৰ এটা কথা মই কওঁ, মাৰ মানে মা কিবা অসুখ হৈছিলে মাৰ, তেতিয়া এটা চেলাইন ল'ব লগা হৈছিলে। সেইদিনা মোৰ ৰবীন্দ্ৰ ভৱনত প্ৰগ্ৰেম আছিলে, আৰু ৰবীন্দ্ৰ ভৱনৰ সেইদিনা প্ৰগ্ৰেমত আহিছিলে কলকাতাৰ মানৱেন্দ্ৰ মুখোপাধ্যায়, তাতে মোৰ গজলৰ প্ৰগ্ৰেম আছিলে। তাৰপিছত মই ভাবিছোঁ মই নাযাওঁ, মাৰ ইমান অসুখ হৈ আছে, মোৰ যাবলৈ একেবাৰে মন নাই। তেতিয়া মোৰ ননন ভনীজনী মামনি তাইৰ নাম, তাই কৈছে যে তুমি যোৱা, মা যেতিয়া গম পাব নহয় তেতিয়া শুনিলে খুব বেয়া পাব তুমি নাই যোৱা বুলি শুনিলে। মই গ'লো, তাতে গৈ মই গালোগে আৰু খুব ভাল কমপ্লিমেণ্টছ পাইছিলোঁ দেই, মোৰ সেইটো মাৰ আশীৰ্বাদ চাগে। মোক মানে কলিকতালৈ কিয় নাহা এনেকে কৈছিলে মোক মানৱেন্দ্ৰ মুখোপাধ্যায়ে কৈছিলে। তেখেত মানে স্বনাম ধন্য, মই ভাবিবই নোৱাৰো তেখেতৰ কোনোদিন হেৰি শুনিবলৈ যে পাইছো, একেখন ফাংচনত গীত গাবলৈ পাইছো, সেইটো মোৰ কাৰণে সৌভাগ্যৰ কথা। তাৰপিছত যা হওক বাৰু, মই আহিলোঁ ঘৰলৈ, আহি পেলাই মা তেতিয়া বহুতখিনি আগতকৈ ভাল, আৰু মামনিয়ে মোক কৈছে জানা মায়ে কি সুধিছে, সিধা গম পায় মানে চেলাইন দিওঁতে মাৰ সেই কিবা এটা হয় যে কপি পেলাই সেইটো হৈছিলে। মায়ে বোলে যেতিয়া বোলে চেন্সত আহিছে তেতিয়াই সুধিছে বৌয়েৰা গ'লনে গান গাবলৈ, অকল এইটো কথা সুধিছে প্ৰথম। তেতিয়া মানে মই ভাবিছোঁ ইছৰাম মই যদি নগ'লোহেঁতেন কি হ'লহেঁতেন, মানে মায়ে খুব বেয়া পালেহেঁতেন। গতিকে এনেকুৱা ধৰণৰ আৰু।
1: আপোনাৰ ইমানেই সৌভাগ্য হৈছিল যে শৈশৱত পিতৃ মাতৃয়ে আপোনাক ইমান অনুপ্ৰাণিত কৰিছিল, তাৰপিছত বিয়াৰ পিছত আপোনাৰ শাহু তেওঁৰ পৰিয়ালটো আপোনাক একেধৰণেই উৎসাহিত কৰিছিল।
0: একেধৰণে এতিয়াও, আজিও এতিয়া মা নাই, মামনি আছে, ননন ভনীজনী আছে, তাই গুৱাহাটীত থাকে। আমাৰ মানে সম্পৰ্ক অতিপাত খুব মানে দুৰ্লভ বুলিয়ে মই কওঁ, মানে কোনো কথা নাই যে আমি নাপাতোঁ বা হেৰি কৰোঁ, সকলো ফালৰ পৰা বহুত ভাল লগা মানে। আৰু মই সেইকাৰণে এই জীৱনটো গোটেই মানে ভগৱানৰ ওচৰত সদায় মই কৃতজ্ঞ। মোক সকলো দিছে ভগৱানে, সকলো দিছে, মইহে তেওঁক কিমান ভক্তি কৰিব পাৰিছোঁ মই একোৱেই নাজানো। পূজা কৰিবলৈ যিখিনি পাৰোঁ, খালি মই এটাই ভাবোঁ যে মই কোনো যাতে মোৰ হাতৰ কোনো ধৰণৰ বেয়া কাম যাতে একো নহয়, যাতে সকলোৰে ভাল ভাবোঁ, ভাল চিন্তা কৰোঁ, সকলোৱে ভাল দেখিলে মোৰ খুব ভাল লাগে, মোৰ মন ভৰি যায় মোৰ। সেইটো কাৰণে মই সুখেৰে মই আছো বুলি মই কওঁ জানা।
1: আৰু আপুনি বিউটি বৰুৱাৰ পৰা বিউটি শৰ্মা বৰুৱা হ'ল দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ সৈতে আপোনাৰ বিবাহ সূত্ৰে। আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মা বুলি ক'লে অসমৰ সংগীত জগতৰ অতি শ্ৰদ্ধাৰ এগৰাকী ব্যক্তি, যাৰ অৱদান অসমৰ সংগীত জগতলৈ সকলোৱে স্বীকাৰ কৰে অতি শ্ৰদ্ধাৰে। তেনেকুৱা এগৰাকী ব্যক্তিক আপুনি সান্নিধ্য পাইছিল, তেখেতৰ সহধৰ্মিনী আপুনি, সেই বিষয়ে আমি পাতিম। আৰু আপোনাৰ সন্তানৰ বিষয়ে কওকচোন, এতিয়া পৰিয়ালত কোন কোন আছে?
0: এতিয়া পৰিয়ালত মোৰ ডাঙৰ সন্তানটো ল'ৰা এটা মোৰ, আৰু ছোৱালী দুজনী। ল'ৰাটো আচলতে পুনেত সি পঢ়া শুনা দিল্লীৰ পৰাই কৰিলে, মেনেজমেণ্টত ডক্টৰেট ল'লে, লৈ পেলাই পুনেতে নিজৰ এডুকেশ্যনেল ফাৰ্ম আছে NSL বুলি, তো ইণ্ডিয়াৰ ভিতৰতে চলাই নিজৰ কাৰণে। আগতে বেলেগ কাম কৰিছিলে, এতিয়া কান্ট্ৰি হেড হোৱাৰ পিছত মানে সি প্ৰেচিডেণ্ট হ'বলৈ যাওঁতে মানে সি বাহিৰত থাকিব লাগে বুলি ক'লে, তেতিয়া সেইটো সি নল'লে অফাৰটো, বাহিৰত মানে ফৰেইন কাণ্ট্ৰিজত থকাৰ তাৰ ইচ্ছা নাই। গতিকে নিজৰ আৰু নিজৰ এনেকুৱা ধৰণৰ কৰাৰ আগতে ইচ্ছা আছিলে তাৰ, গতিকে এতিয়া সি তেনেকৈ কৰি পেলাই আছে, পুনেত থাকে। নিজৰ বুলিবলৈ অকণমান এওঁ থাকোঁতেই ঘৰে মাটিয়ে কৰিছে, সি ভগৱানে দিছে, এতিয়া সেইকাৰণে মই তাৰ লগত আছোঁ, পুনেত আছোঁ। আৰু ইমান ভগৱানৰ ইচ্ছা, মোৰ ডাঙৰজনী ছোৱালীও পুনেত থাকে, মোৰ নাতিনী এজনী আছে নিৰ্বী তাইৰ নাম, খুবেই ভাল লগা পৰিৱেশ। আৰু সৰুজনী ছোৱালী এজনী ঋগ্বেদী সামবেদী, ল'ৰাটোৰ নাম হতসূৰ্য। আৰু ল'ৰা বিয়া কৰাইছে শিল্পা, শিল্পা মাৰাঠী ছোৱালী, তাইও অকণমান খুব গানত ইণ্টাৰেষ্ট, বহুত ইণ্টাৰেষ্ট। আৰু তাই অসমীয়া গানৰ তেনেকে হিন্দীলৈ প্ৰায় 4-5টা গানৰ মানে ট্ৰান্সলেট কৰি পেলাই তাই লিখিছে, আৰু মাৰাঠীটো কৰিছে। সেইখিনি মই গাই পেলাই উলিয়াব পৰা নাই ৰাইজৰ মাজলৈ, মই যিমানেই মানে আশীৰ্বাদ পাই থাকিলে মই ডেফিনেটলি উলিয়াই কৰি যাব পাৰিম। আৰু
1: আমাৰ অনুষ্ঠানৰ মাজতে যদি আপুনি তেনেকুৱা এটি গীতো আমাক গাই শুনাই আমাৰ ভাল লাগিব, আপোনাৰ সৈতে আমি আৰু কথা পাতিম এই বিষয়ে। কিন্তু এই মুহূৰ্তত আপোনাৰ পৰা এটি গজল শুনিবলৈ মন গৈছে, কিয়নো কিছু সময় পূৰ্বে আপুনি গজল গোৱাৰ সেই স্মৃতি সুঁৱৰি কিছু কথা কৈছিল, গতিকে এতিয়া যদি গজল আপুনি গাই শুনাই ভাল লাগিব।
0: হয়, মই অকণমান গাইছো এইটো গজলো, আচলতে মই আকাশবাণীত গাইছিলো, বাণীবদ্ধ কৰিছিলো, জাফৰ গোৰখপুৰীৰ গজল। আৰু এইটো সুৰ কৰিছিলে মোৰ পৰম শ্ৰদ্ধাৰ গুৰুজী পণ্ডিতজী মতিলাল শৰ্মাজীয়ে সুৰ কৰা। অকণমান গাইছো মই।

0: এনেকুৱা ধৰণৰ আছিলে।
1: হয়, খুব ভাল।
0: মই শ্ৰদ্ধাৰে সুৰিছো, মোৰ গুৰুজীকো মই শ্ৰদ্ধাও জনাইছো।
1: হয়, শৈশৱৰ পৰা যেতিয়া আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ আহিছিল, তেতিয়া প্ৰথম গুৰু কোন আছিল আপোনাৰ?
0: মই 4 নং ৱাৰ্ডত পঢ়িছিলো বুলি কৈছিলো যে, সেই সময়তে মই দ্বিতীয় শ্ৰেণী পঢ়িলোতো, আকৌ মোক তৃতীয় শ্ৰেণী পঢ়িবলৈ নাপালো। কিন্তু তাৰপৰা ডাবল প্ৰমোশ্যন হৈ পেলাই মই ক্লাছ 4ত গলোগে, তৃতীয় শ্ৰেণীটো পঢ়িব নিদিলে। পঢ়িব নালাগে বুলি কয়, ডাবল প্ৰমোশ্যন হোৱা বুলি কয়, সেই সময়ত আছিলে কিবা কিবি, তাৰ ফলত মোৰ মেট্ৰিকৰ সময়ত দিগদাৰ হৈছে ৰবা, কাৰণ বয়সটো লাগিব নহয়। তাৰপিছত সেই সময়ত মানে মোক মিউজিক স্কুলত এডমিশ্যন দিয়াইছিলে দেউতাহঁতে, যোৰহাট সংগীত বিদ্যালয়ত। তেতিয়া আচল ঘৰটো মানে বনোৱা নাছিলে, 4নং ৱাৰ্ড প্ৰাইমেৰী স্কুলতে সংগীত বিদ্যালয়খন হৈছিলে কিছুদিনলে। তাৰপিছত কিন্তু গভৰ্ণমেণ্ট হাই স্কুল, গাৰ্লছ হাই স্কুল এখন আছে তাৰ ওচৰতে, সেইখনত মানে হৈছিলেগে স্কুলখন। আৰু তাতে যিসকল গুৰু আছিলে, তাৰ আগতে ঠিক আমাৰ যে যোৰহাটৰ শ্ৰীযুত ইন্দ্ৰেশ্বৰ শৰ্মা, তেখেতৰ দেহাৱসান ঘটিছে যোৰহাটত। তেখেতৰ দেউতাক গোপাল শৰ্মা, শ্ৰদ্ধাৰ গোপাল শৰ্মাদেৱে আমাৰ ঘৰলৈ আহি সংগীত শিকাইছিলে মোৰ বাইদেউহঁতক। দেই, তেতিয়া মই সাৰেগামাবিলাক ইমান এটা খুব শিকাইতো, শুনি শুনি পেলাই বহুতখিনি লৈছিলো, নিজে প্ৰেক্টিচ কৰি পেলাই বা শুনি পেলাই চৰ্চা কৰিছিলো, কিন্তু ওচৰত বহিবলৈ মই বেয়া পাইছিলো। তাৰপিছত স্কুলখনত মোক নাম লগাই দিলে এডমিশ্যন দিয়াৰ পিছত, তাতে শ্ৰদ্ধাৰ ৰাজমোহন দাস তেখেতক পাইছিলো মই, আৰু শ্ৰদ্ধাৰ শ্ৰী তুলসী চক্ৰৱৰ্তী তেখেতক পাইছিলো, আৰু আমাৰ শ্ৰীযুতা শেৱালী দেৱী বাইদেউ, তেখেতে আমাক সৰু সৰু গীতবোৰ শিকাইছিলে, যেনে সৰু সৰু পখিলাৰে সৰু সৰু পাখি, নানা ৰঙৰ ছবি তাতে কোনে দিলে আঁকি, এনেকুৱা গীতবোৰ আমাক শিকাইছিল সেই সময়ত। গতিকে শ্ৰীযুত ৰাজমোহন দাসলৈ মই মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছো, আৰু শ্ৰীযুত তুলসী চক্ৰৱৰ্তী, তেখেতৰ ইমান সুন্দৰ মাত, কথা, কণ্ঠ এতিয়াও কাণত ভাহি থাকে জানা, খুব সুন্দৰ। খালি আমাৰ অলপ কম কম সময়ৰ বাবে গুৰুসকলক পাইছিলো, অলপ বদলি হৈ হৈ আছিল। তাৰপিছত গজল মই শিকিছিলো বাল গৌতমজী বুলি এজন, কিছুদিনৰ কাৰণে বম্বেৰ পৰা আহি পেলাই যোৰহাটত আমাৰ ওচৰৰ কোনোবা এঘৰ মানুহৰ ঘৰত ভাড়া ঘৰত আছিলে তেখেত,
1: তেতিয়া আপুনি শিকিছিল?
0: তেতিয়া মই গজল শিকিছিলো, কিন্তু এজন মোৰ দাদাৰ লগৰ হেৰিৰ কাশ্মীৰৰ ল'ৰা এজন, কক্কৰ বুলি কিবা, কক্কৰ টি বোৰ্ড অফিচ এটা আছিলে ওচৰতে, তাতে তেওঁ চাকৰি কৰে, কাম কৰে, তেওঁৰ পৰা মোক দাদাই ঠিক কৰি দিছিলে যে তাইক অকমান হেৰি শিকাই দিবা উৰ্দুটো, গতিকে উৰ্দুৰ প্ৰনাউন্সিয়েশ্যন বিলাক তেওঁৰ পৰা মই লৈছিলো অলপ অলপ গজল শিকোতে। সেইকাৰণে প্ৰনাউন্সিয়েশ্যন মোৰ একচুৱেলি প্ৰনাউন্সিয়েশ্যনৰ গুৰিটো হৈছে সংস্কৃত ভাষা। যি ল'ৰা ছোৱালীয়ে সংস্কৃত ভাষাটো আগতে শিকে বা গায় বা কয় পাঠ কৰে, তেওঁলোকৰ প্ৰনাউন্সিয়েশ্যন কিন্তু সকলো লেংগুৱেজৰ কাৰণে, সকলো ভাষাৰ কাৰণে

0: বহুতখিনি সুবিধাজনক হয়। এতিয়া চৰ্চাটো যি ভাষাৰ থাকে সেইটো ভাষাটো ভাল হ'বই দিয়াচোন, কিন্তু পাৰ্টিকুলাৰ অৰিজিনটো কিন্তু সংস্কৃত হ'ব লাগে।
1: আপুনি সেই সুবিধাকণ আপুনি পাইছিল আৰু সেইকাৰণে পাছলৈ আপোনাৰ উচ্চাৰণৰ ক্ষেত্ৰত বহুত সুবিধা হৈছিল।
0: বহুত সুবিধা হৈছিলে, বহুত সুবিধা হৈছিলে। আৰু তাৰপিছত মই যেতিয়া অকণমান অলপ অলপ লাহে লাহে ডাঙৰো হৈ আহিছোতো, হোৱাৰ লগে লগে যোৰহাট মিউজিক স্কুলখন তেতিয়া আচলতে চলাইছিলে কোনে জানা, জিতুদা তপন দা, যে জিতু তপন বুলি কওঁ, জিতুদাৰ দেউতাক শ্ৰীযুত দৰ্পণনাথ শৰ্মা তেখেতে চলাইছিলে, হয় তেওঁলোকে চলাইছিলে। তেতিয়া আই ভি বাইদেউকো লগ পাইছিলো, আই ভি বৰুৱা যে আমাৰ আই ভি বাইদেউ শ্ৰদ্ধাৰ
1: আকাশবাণী শিল্পী আছিল তেখেত,
0: হয় তেখেতকো মই লগ পাইছো, তেখেতসকলৰ কোলাত বহি মই গান গোৱা। আৰু আচলতে তেতিয়াৰ সমাজখন বুলিবলৈ ক'বলৈ গ'লে বহুতখিনি সংগীতজ্ঞ দেখোন আছিলে, ভৰি আছিলে দেখোন,
1: আৰু সেইকাৰণে আপোনালোকৰ সৌভাগ্য হৈছিল তেওঁলোকক লগ পাইছিল, শিকিব পাৰিছিল,
0: হয় বহুত সৌভাগ্য হৈছিল। তাৰপিছত অনিল দত্ত ছাৰ আছিলে মিউজিক স্কুলতে দেই টিচাৰ, তেখেত শ্ৰীযুত অনিল দত্ত, এতিয়া নাই তেখেতক মই শ্ৰদ্ধা জাচিছো। তেখেতৰ যে মাতটো একেবাৰে মানে মান্না দে, একদম মান্না দেৰ ভইচ, মানে সেই অসমত যোৰহাটত তাতে থাকিলে কাৰণে হয়তো তেখেত ক'ব নোৱাৰো, আৰু হয়তো কোনোবা জনমত আকৌ ফুটি উঠিবগে, কিন্তু খুব মনত পৰে। খুব সুন্দৰ সুন্দৰ ভজনো শিকাইছিল আৰু আধুনিক গীতো দুই এটা শিকাইছিলে, ৰাগ বেচ মানে বৰ ধুনীয়া ধুনীয়া আছিলে সেইবিলাক, সেইবিলাক মই শিকিবলৈ পাইছিলোঁ। তাৰপিছত কিছুদিন পিছত যেতিয়া মই এই শাস্ত্ৰীয় সংগীতৰ এটা দুটা শাস্ত্ৰীয় সংগীতৰ পৰীক্ষা দিবলৈওতো জেগা নাই, তেতিয়া আমি যাওঁ তিনিচুকীয়াত পৰীক্ষা দিবলৈ, জানা তিনিচুকীয়া যাব লাগে, স্বৰ্গীয় ইন্দ্ৰেশ্বৰ শৰ্মা দাদা তেখেতে লৈ যায় আমাক যিকেইজনে আমি দিম, আৰু খবৰেই নাই পৰীক্ষা দিয়াৰ, আমি ধামধুম শিকি থাকোঁ আৰু, কিমান যে প্ৰেক্টিচ কৰোঁ শিকোঁ বাকীয়ে নাই, মানে কয় বোলে তিনিটা সপ্তক বোলে আহিব লাগে, তিনিটা সপ্তক মানে মন্দ্ৰ মধ্য তাৰা, মন্দ্ৰ সপ্তকৰ একদম তলৰ চাহটোলৈ আহিবলৈ মই কেইটা বজাত উঠিব লাগিছে জানা, ৰাতিপুৱা আঢ়ৈটা বজাত,
1: ইমান সোনকালে উঠি আপুনি,
0: আঢ়ৈটা বজাত যেতিয়া মন্দ্ৰ সপ্তকৰ চাহ লাগিছে, কি ফূৰ্তি মোৰ, বা আজি চাহ লাগি গ'ল মন্দ্ৰ সপ্তকৰ চাহ, বেলেগ এটা হেৰি। আৰু ক'ব ন, বলিয়া আছিলো নেকি অলপ, ইমান গান প্ৰেক্টিচ কৰোঁ, আৰু ৰেডিঅ'টো ডাঙৰ ৰেডিঅ' এটা আছে, এতিয়া তৰাটো সুবিধা নাই, সেই ৰেডিঅ'টোকে মানে আমি গান অকণমান ডাঙৰকৈ লগাই থওঁ, আৰু গান অনবৰত বাজি থাকিছিলে দেই পঢ়াৰ সময়খিনি বাহিৰে, ৰাতিপুৱা আৰু গধূলি হ'ব নোৱাৰে তাৰ বাহিৰে, কিন্তু দিনত এইটো ফ্ৰী মানে হ'ব পাৰিব। আৰু সেইকাৰণে ডাঙৰ দাদা আৰু মোৰ মাজত কাজিয়া হৈছিলে, ডাঙৰ দাদা মানে ক্ৰিকেট মেটচ থাকিলে মোৰ লগত হেৰি হৈ যায় নহয়, মই গান শুনিব লাগে, তেওঁক কমেণ্ট্ৰি শুনিব লাগে,
1: একে সময়তে দুয়োটাতো হ'ব নোৱাৰে,
0: দুটা হ'ব নোৱাৰে এটাই ৰেডিঅ', গতিকে তেনেকুৱা প্ৰব্লেম আছিলে। মই ঠুমৰি আদি গজল এইবিলাক বেগম আখতাৰ যি গজল, ঠুমৰি, ঢাকা ৰেডিঅ' ষ্টেচন যি যি আছিলে ন, চব এইবিলাক মই ৰেডিঅ'ৰ পৰা শুনি শিকা, মই এটা টেপ ৰেকৰ্ডাৰে আছিলোঁ আচলতে, ক'ব নোৱাৰো তেতিয়া কেনেকৈ কৰিছিলোঁ, এতিয়া নোৱাৰো। সেইকাৰণে তাৰ পৰা শিকিছিলোঁ, আৰু আমাৰ পুৰণা গ্ৰামোফোন এটা আছিলে, সেইটোৰ আগৰ ৰেকৰ্ডবোৰ আছিলে কিছুমান, তাৰ পৰাও শিকিছিলোঁ। পিছত কোনোবা এটা চি ডি প্লেয়াৰ এটা আহিছে বহুত পিছলৈ আৰু, তেতিয়া অৱশ্যে শিকিব পাৰিছিলোঁ চি ডিৰ পৰা, এই যে মস্ত মস্ত এক্সটেণ্ডেড প্লে, ডাঙৰ ডাঙৰ যে ৰেকৰ্ডবিলাক থাকে যে লং প্লেয়িং ৰেকৰ্ডবিলাক, সেইবিলাকৰ তেনেকুৱাৰ পৰা শিকিছিলোঁ। গতিকে কিমানখিনি শুনিছিলো সেইটো তুমি মানে ভাবি লৈছা আৰু, কিমান শুনিছিলো মই,
1: আপুনি খুব ভাল পাইছিলে শুনি, আৰু তাৰ পৰা আপুনি শিকিছিলো,
0: তাৰ পৰা শিকিছিলো, তাৰ পৰাই মই শিকা, তেতিয়াতো মই সেইবিলাক বস্তু ঠুমৰি চুমৰি শিকোৱা মানুহ নাইতো, তেনেকুৱা কোনে শিকাব, ঠুমৰি তেতিয়া ইমান প্ৰচাৰো নাছিলে, কিন্তু মই সেইবিলাকৰ পৰা শিকি পেলাই এটা খুব ভাল কথা হৈছিলে, তাতে জলচাবোৰ যে হয়, খুব জলচা বহিছিলে তেতিয়া গানৰ মানে শাস্ত্ৰীয় সংগীতৰ জলচা,
1: তাত আপুনি ভাগ লৈছিল,
0: যিমানখিনি জনা আছে মানে সেই তেনেকে সকলোৱে তাত গাইগে, ময়ো তেনেকে গাইছিলোগে তাত, কিন্তু মই সেই এই ৰেকৰ্ডৰ পৰা শিকা বা ৰেডিঅ'ৰ পৰা শিকাবোৰ মই তাত গাইছিলোগে গৈ, আৰু সেইকাৰণে মোৰ বেলেগ হয়, মোৰ নিজৰ খুব ভাল লাগিছিলে, আৰু বজোৱা আৰু টাবলিছটো তেনেকে আছিল কিন্তু দেই আগৰ টাইমৰ, মানে যিখিনি আছিল চিনচিয়াৰলি প্ৰেক্টিচ কৰা বা শিকা তেনেকুৱা ধৰণৰ, আৰু কাৰো মানে খুব অহংকাৰ বোলা বস্তু নাই, চবেই মানে খুব চিম্পল, আৰু দিয়া লোৱা কৰাৰ খুব আছিলে চিষ্টেমটো, কিমানখিনি দিলে দিব পাৰে বা লোৱাইও লয় তেনেকে, মানে কোনো সংকোচ নাথাকে মনত যে মই নাজানিম বুলি ভাবিব, তেনেকুৱা ধৰণৰ কথাবোৰ নাছিলে, সেইকাৰণে শিকিব পাৰিছিলোঁ বেছিকে, সেইটো এটা ভাল আছিলে। আৰু ৰেডিঅ'টোৰ ক্ষেত্ৰত সেই তেনেকে ৰেডিঅ'ৰ পৰা চব শুনো কাৰণে বেছিভাগ ৰেডিঅ'ৰ ওচৰতে ৰখি থাকিছিলোঁ, আৰু ৰাতি ধৰা অলপ দেৰিলৈকে ৰেডিঅ' শুনি পেলাই শুই আকৌ তেনেকে আঢ়ৈটা বজাত উঠি, আৰু যোৰহাটৰ ঠাণ্ডা বহুত বেছি, বহুত ঠাণ্ডা।

0: তেতিয়া সেইদিনতো মানে বাহিৰলৈ উলিয়াই কম্বলখনৰ পৰা বাহিৰলৈ উলিয়াই বেলটো দিলেই ঠাণ্ডা লাগে হাৰমনিয়ামটো, তেতিয়াহে লাগিছিলে ইমান। সেই মন্দ্ৰ সপ্তকৰ চাহটো মোৰ সেইকাৰণে মনত আছে, মানে বহুত দিগদাৰী আছিলে। চাৰে চাৰিটাত মই সদায় আজান শুনো, আজান দিয়ে চাৰে চাৰিটা বজাত, আজানৰ শব্দ আহে, তেতিয়া মই ঘড়ী চাব নালাগে, মই টাইমটো পাওঁ যে এতিয়া চাৰে চাৰিটা বাজিছে। যিটো সময়ত মই ৰিয়াজ কৰি থাকিছিলোঁ যোৰহাটত থাকোঁতে, আৰু গুৱাহাটীতো চাৰে চাৰিটাতে আজান দিয়ে। কলেজত পঢ়ি থকা সময়খিনিৰ কথা মানে এই মই যে কৰ্ণাটিক সংগীতখিনি শিকিবলৈ পাইছিলোঁ, মিষ্টাৰ এণ্ড মিছেছ নাগৰাজন বুলি এটা ফেমিলি আছিলে, তেওঁলোকৰ সৰু ছোৱালীজনী আছিলে, তেওঁ খুব ধুনীয়া গাইছিলে এইবিলাক। আৰু তেওঁৰ পৰাই মই ভজ গোবিন্দম নৱৰাগম শিকিছিলোঁ তেওঁৰ পৰা, কৰ্ণাটিক সংগীত।
1: বাইদেউ, পৰৱৰ্তী খণ্ডত এই বিষয়ে আপোনাৰ সৈতে আৰু কথা পাতিম, কিন্তু আজিৰ খণ্ডটি আমি ইয়াতে সামৰিব বিচাৰিছোঁ। আপুনি ভালে কুশলে থাকক।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। আজিৰ অনুষ্ঠানটি আগবঢ়াইছে শীৰ্ষা ফুকনে।

ৰামধেনুৰ প্ৰিয় শ্ৰোতা, আপোনাক নমস্কাৰ। ডক্টৰ ভূপেন হাজৰিকাই অসমৰ বাহিৰৰ বহু শিল্পীৰ দ্বাৰা আমাৰ ভাষাৰ বহু গীত গোৱাইছিল। তাৰে কেতবোৰ গীত চিনেমাৰ আৰু আন কেতবোৰ আধুনিক গীত। ভূপেন হাজৰিকাৰ গীত মাতৃ আমাৰ প্ৰিয়। আজিৰ ৰামধেনুৰ আৰম্ভণিতে যিটি গীত আপোনালোকলৈ বুলি লৈ আহিছোঁ, সেই গীতটিত গোদাৱৰী নৈৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ অসমীয়াইলৈ প্ৰণাম জনাইছে এই দেশৰ এগৰাকী জীয়ৰীয়ে। স্বদেশ প্ৰেমৰ অমৃত ভাৱনাৰে ভৰপূৰ গীতটি গাইছে লতা মংগেশকাৰে।

জয়ন্ত হাজৰিকা আৰু নিৰ্মল প্ৰভা বৰদলৈৰ যুটিয়ে বহুকেইটি যুগমীয়া গীতৰ সৃষ্টি কৰি থৈ গ'ল। নিৰ্মল প্ৰভা বৰদলৈৰ কথা আৰু জয়ন্ত হাজৰিকাৰ সুৰ কণ্ঠই আজিও শ্ৰোতাৰ দেহ মনত ঢৌ তোলে, বুকুত মূৰ ঢালে। কি যে মিঠা মিঠা, কি যে ভাল লগা।

অসমীয়া সুগম সংগীতৰ এটি সোণালী নাম পুলক বেনাৰ্জী। পুলক বেনাৰ্জীৰ গীত সংগীত প্ৰেমীৰ বৰ আদৰণ, বৰ হেঁপাহৰ। আজিৰ ৰন্ধনত শুনোৱা হওক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা প্ৰশান্ত।

প্ৰিয় শ্ৰোতা, চাওঁতে চাওঁতে ৰামধেনু সামৰিবৰ সময় হ'ল। তনুজা চন্দ্ৰা পৰিচালিত এখন ছবি সুৰ দ্য মেলোডি অফ লাইফ। এই ছবিৰ পৰা মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এটি গীতেৰে আজিৰ ৰান্ধনিৰ পৰা বিদায় ল'ব খুজিছোঁ। অন্য এটি দিনত পুনৰ লগ পাম, সেই আশাৰে আজিলৈ আহোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 কৈছে। লগালগে অন্ত পৰিল আজিৰ অনুষ্ঠান প্ৰচাৰৰ। কাইলৈ অনুষ্ঠান মুকলি কৰা হ'ব 5:30। আজিলৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।